এফ এম বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই কাৰ্যকক্ষত কুমাৰ পদ্মনাভ আৰু নিয়ন্ত্ৰণ কক্ষত নিজুম নাৰ্জাৰীৰ সৈতে ষ্টুডিঅ'ত মই উৎপল গোহাঁই বৰুৱাই মুকলি কৰিছোঁ আজিৰ অনুষ্ঠান। আজি ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ 30 মে' আৰু অসমীয়া 1948 শকৰ জেঠ মাহৰ 15 দিন, আজি শনিবাৰ।

আকাশবাণী নগাঁও। শ্ৰোতাক এইখিনিতে জনাই থওঁ আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠানসূচী। খন্তেক পাছতে 6:15 শুনিবলৈ পাব ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ অনুষ্ঠানত নাট্যকাৰ অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ প্ৰথম খণ্ড শুনিবলৈ পাব। 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়াত বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

7:15 সুপ্রভাত মূর্ছনা শুনবলে পাব পুয়া 7:30 পুয়া 8 বজাৰ ক্রমে সমাচার প্রভাত মর্নিং নিউজ গীতি মালিকা পুয়ার আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। শ্রোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত শুনবলে পাব আজি পুৱা 9:20।

পুৱা 10 বজাত আগবঢ়োৱা হ'ব এখনি নাটক কুশল কোঁৱৰ, নাটখনি ৰচনা মহেশ কলিতাৰ। দিনৰ 11 বজাৰ পৰা ক্ৰমে আকাশবাণী গুৱাহাটী, আকাশবাণী মুম্বাই আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। বিয়লি 4:30 বজাত আগবঢ়োৱা হ'ব যুৱ তৰংগ। আমি অনুষ্ঠানটি শুনিবলৈ পাব আজি বিয়লি 5:25। 5:45 আগবঢ়োৱা হ'ব কেইটিমান নাম। কৃষকবাণী অনুষ্ঠানটি শুনিবলৈ পাব আজি বিয়লি 6:10।

সন্ধিয়াৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব 6:45। 7:05 আগবঢ়োৱা হ'ব এটি বৃন্দগান। আধুনিক গীতৰ অনুষ্ঠানত 7:20 শুনিবলৈ পাব ঋতু বিকাশ বৰাৰ কণ্ঠত দুটি গীত। হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী আজি সন্ধিয়া 7:30। 8:02 আগবঢ়োৱা হ'ব এটি অনুষ্ঠান বিয়লি ৰং। 8:32 শুনিবলৈ পাব উস্তাদ বিসমিল্লাহ খান আৰু সংগীসকলে পৰিৱেশন কৰা চেহনাইত ৰাগ মালহাৰ। সমাচাৰ সন্ধ্যা 8:45 আৰু নিশা 9:00 News@9। 9:25 নিশাৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত যশৰাজৰ খেয়ালত ৰাগ হংসধ্বনি। উস্তাদ বিসমিল্লাহ খানৰ চেহনাইত পাহাৰী ধুন আৰু পণ্ডিত জিতেন্দ্ৰ অভিষেকীৰ কণ্ঠত ৰাগ অমৃত বাৰ্চিনী শুনিবলৈ পাব। নিশা 10:00 আমাৰ অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিব।

উপাসনা অনুষ্ঠানত ক্ৰমে মইনা দেৱী আৰু সংগীসকলে পৰিৱেশন কৰা নাম আব্দুল মালিক আৰু সংগীসকলৰ কণ্ঠত জিকিৰ আৰু শেষত লক্ষ্মী শংকৰে পৰিৱেশন কৰা কবিৰ ৰচিত ভজন্তি শুনিলে। এয়া আকাশবাণী নগাঁও।

0: আকাশবাণী নগাঁও আগবঢ়াইছো ৰেডিঅ' আত্মকথা সোৱৰণীৰ বালিচৰ।
1: আকাশবাণী নগাঁও ৰেডিঅ' আত্মকথা সোৱৰণীৰ বালিচৰ এই অনুষ্ঠানত আগবঢ়াইছোঁ নাট্যকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমি, সংগীত নাটক একাডেমি, অসম উপত্যকা সাহিত্য বঁটা, আকাশবাণীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় একাধিক বঁটা আৰু সন্মানেৰে বিভূষিত অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ প্ৰথম খণ্ড। তেখেতৰ সৈতে কথা পাতিছে কমল শৰ্মাই।
2: আজি আপোনাৰ জন্মদিন,
3: তুমি কেনেকৈ গম পালা?
2: অলপতে অফিচৰ গাড়ী আপোনাৰ তালৈ পঠিয়াওঁতে মই ফোন কৰিছিলোঁ, আৰতি বৌয়ে ধৰিছিলে আৰু তেতিয়াই কথাটো গম পালোঁ।
3: এইটো বৰ বেয়া কথা নহয়, তেওঁক মই ধৰিম আজি। সাধাৰণতে মই মোৰ জন্মদিনৰ কথা কাকো জানিবলৈ নিদিওঁ, তোমালোকে জানিলা।
2: আপোনালৈ শুভেচ্ছা থাকিল জন্মদিনৰ।
3: ধন্যবাদ, ধন্যবাদ কমল। ৰা, কথাটো সঁচা, আজি মোৰ জন্মদিন, 3 নৱেম্বৰ। প্ৰথমে পৰিবাৰ, তাৰপিছতে ক্ৰমে ফোনত নাতি নাতিনীহঁত, জীয়াৰী জোঁৱাই, ল'ৰা বোৱাৰী আৰু সম্পৰ্কীয় দুই একে মাত্ৰ জন্মদিনৰ শুভেচ্ছা জনালে, সেয়ে মাত্ৰ কমল। আৰু অন্য কোনেও মোৰ জন্মদিনৰ খবৰ নাপায়। কমল, মই মোৰ জন্মদিন পালন নকৰোঁ, কেক খোৱাৰ ব্যৱস্থা মোৰ নাথাকে। মোৰ কাৰণে জন্মদিন যিকোনো এটা অন্য দিন। আজি অৱশ্যে এটা ব্যতিক্ৰম হ'ব, আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰই ষ্টুডিঅ'ৰ মজিয়ালৈ তোমালোকে মোক মাতি আনিলা। জীৱনৰ আহ ফালি চাব খুজিছা, তোমালোকৰ ভাষাত দীৰ্ঘ আৰু বাণী, হয়নে? দিনটোৰ খবৰ আজি সদৰি হৈ গ'লেই আজিৰ পৰা সম্পূৰ্ণ 75 বছৰ পূৰ্বে 3 নৱেম্বৰত মোৰ জন্ম হৈছিল। জন্ম হৈছিল ডিব্ৰুগড়ৰ সেন্দুৰিয়ালিৰ দাঁতিত, এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে
2: ডিব্ৰুগড়ত। কিন্তু আমি জানো আপুনি শোণিতপুৰৰ হেলামত আপোনাৰ ঘৰ।
3: হয় সেইটো অৱশ্যে হয়। এতিয়া মই মোৰ ঘৰ বুলি ক'লে মই হেলামত বুলিয়েই ক'ম, আৰু ডিব্ৰুগড়ত কোনো চিনচাপ নাই, কাৰণ ডিব্ৰুগড়ত মোৰ জন্ম হৈছিলে, হৈ পেলাই মই বোধ কৰোঁ তাৰ 2 বছৰমানহে আছিলোঁ, 2 বছৰতকৈ দুমাহমান কম আছিলোঁ। তোমাক এই প্ৰসংগত মোৰ দেউতাৰ বিষয়ে, পিতৃৰ বিষয়ে ক'ব লাগিব
2: নিশ্চয়,
3: কাৰণ ডিব্ৰুগড়ত তেতিয়া দেউতাই এটা কাম কৰিছিলে, গতিকে তাৰ পৰা মই টানি আনিব লাগিব। সেইখিনি ক'বলৈ গ'লে মই দেউতাৰ বিষয়ে তোমালোকক কিছু কথা ক'ব লাগিব,
2: নিশ্চয়
3: কমনে? কওঁনে?
2: আমি জানিবলৈ বৰ আগ্ৰহী।
3: দেউতা তেতিয়া ডিব্ৰুগড়ত আসাম বোলা যিখন প্ৰথম ইংৰাজী সাপ্তাহিক বাতৰি কাকত আছিলে তাৰ সম্পাদক আছিলে ডিব্ৰুগড়ত। তেখেত কেনেকৈ সেই বাতৰি কাকতখনৰ সম্পাদক হ'ল সেই বিষয়ে ক'লে তোমালোকে শুনি অলপ ভাল পাবা, সেই বিষয়ে মই অলপ কওঁ। মই অলপ আগৰ পৰা কওঁ, দেউতাৰ বিষয়ে আজি অলপ কথা কৈ লওঁ। দেউতা মাক দেউতাক বৰ সৰুতে ঢুকাইছিলে, তেওঁ তেতিয়া MB স্কুলৰ 5ম মানৰ ছাত্ৰ আছিলে। দেউতাহঁতৰ ঘৰ আছিলে তেতিয়া বিশ্বনাথ চাৰিআলিৰ ভিৰ বোলা এখন ঠাইত। মাক দেউতাক তেওঁৰ 5ম মান শ্ৰেণীত থাকোঁতে ঢুকালে, আৰু তেওঁৰ এজন ককায়েক বৰদেউতা আৰু এগৰাকী তেওঁৰ বায়েক জেঠাই আছিলে, এগৰাকী পিহিয়েকে ডাঙৰ দীঘল কৰিলে। দেউতা বৰ চোকা আছিলে পঢ়া শুনাত, তেওঁ 5ম মান পঢ়াৰ পিছত MB স্কুল পাছ কৰিলে, যেতিয়া হেৰি নাছিলে, MB স্কুলো নাছিলে, ইংৰাজী স্কুল নাছিলে, আৰু তেতিয়া গোটেই দৰং জিলাৰ ভিতৰত, তেতিয়া দৰং জিলা বুলি কোৱা হৈছিলে, তাৰ এখনেই হাইস্কুল আছিলে, তেজপুৰত গভৰ্ণমেণ্ট হাইস্কুল। গতিকে দেউতা MB পাছ কৰাৰ ভিতৰত খুব ভালকৈ গোটেই দৰং জিলাৰ ভিতৰত প্ৰথম হৈ পাছ কৰিলে, আহি তেজপুৰৰ গভৰ্ণমেণ্ট হাইস্কুলত নাম লগালেহি। বহুতে সহায় কৰিলে, অলপ পা পইচা দি, তেতিয়াতো পা পইচা বেছি নালাগে, তাৰপৰা সেইখিনিয়ে যথেষ্ট আছিলে। তেতিয়া তেওঁ হোষ্টেলত আছিল অলপমান দিন, তাৰপিছত এটা ঘৰত দুজন ছাত্ৰ লগ লাগি নিজে ৰান্ধি বাঢ়ি খাই
2: বৰ্ডিং
3: তাত আছিলে। তাৰপৰা তেওঁ মেট্ৰিক পাছ কৰিলে, আৰু মেট্ৰিক পাছ কৰিলে তেতিয়া কলিকতা ইউনিভাৰ্চিটিৰ তলতহে আছিলে তেওঁ গোটেই সেই সেই সময়ত তেওঁ সেইবছৰ তেওঁ গোটেই ইউনিভাৰ্চিটি মানে মেট্ৰিক প্ৰাৰ্থীসকল যেতিয়া আকৌ মেট্ৰিক তোমাৰ উৰিষ্যা তাৰপৰা পশ্চিমবংগ অসমৰ গোটেইখিনি এইখিনি লগ লগাই পেলাই কলিকতা ইউনিভাৰ্চিটিয়ে পৰীক্ষা পাতিছিলে তেওঁ সেইবাৰ 15th হৈছিলে গোটেই হেৰি তেতিয়া অৱশ্যে 10টালৈকেহে তেওঁলোকে হেৰি কৰে আজিকালি যেতিয়া 20টালৈকে হেৰি কৰে তেওঁ কৰে তেওঁ 15th হৈছিলে আৰু কিবা তাত গ'ল্ড মেডেল পাইছিলে চোকা আছিলে তাৰপিছত যি হওক তেওঁ তাৰপিছতে মেট্ৰিক পাছ কৰি কটন কলেজত এডমিশ্যন ল'লে তেওঁ 15 টকীয়া
2: জলপানী
3: পাইছিলে তাৰে সৈতে তেওঁৰ হৈ যায় তাৰে আনকি তেওঁ তেতিয়া বৰদেউতাই কোনোবাখন বাগানত কিবা এটা এপ্ৰেণ্টিচ কাম কৰিছিলে তেওঁ সেই 15 টকাৰে এইবিলাক শুনি ভাল পাবৰ কাৰণে মই কৈছোঁ কথাবিলাক তাৰে তেওঁ 3টা টকা বৰদেউতালৈ মনি অৰ্ডাৰ কৰি পঠিয়ায় বাকী 12 টকাৰে তেওঁৰ গোটেই মাহটোৰ খৰচ হৈ যায় পঢ়ি ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ ফিলছফিত অনাৰ্ছ লৈ পেলাই 3rd year হ'ল সেইবছৰ তেওঁ কটন কলেজৰ ইউনিয়ন ছেক্ৰেটেৰী হৈছিলে 3rd year মই কথাটো ঠিক ধৰি মনত নাই বা মই ভালকৈ শুদ্ধ হ'বনে হয়নে নহয় নাজানো হয়তো ভেৰিফাই কৰিলে পিছত গম পাম মই জানিব পাৰিছিলোঁ যে তেওঁই কটন কলেজৰ প্ৰথম ইউনিয়ন ছেক্ৰেটেৰী আছিলে কটন কলেজৰ যিখন তালিকা আছে ইউনিয়ন ছেক্ৰেটেৰী সাধাৰণ সম্পাদকৰ তাত বোলে তেওঁৰ প্ৰথম নামটো আছিল
2: কোন চন
3: 1921 চনত তেতিয়া 1900 তেওঁ তাৰপিছত 4th year উঠিল 4th year উঠি উঠোৱাৰ সময়তে অসহযোগ আন্দোলন আৰম্ভ হ'ল অসহযোগ আন্দোলন আৰম্ভ হ'ল হওঁতে তেতিয়া এটা হাইকমাণ্ডে তাৰপৰা নেতাসকলে অসহযোগ আন্দোলনৰ কাৰণে স্কুল কলেজ কাছাৰী সকলো চৰকাৰী যিবিলাক ব্যৱস্থা আছিলে তাৰ পৰা বয়কট কৰিবৰ কাৰণে আহ্বান জনালে আৰু তুমি শুনিছা বোধ কৰোঁ চন্দ্ৰনাথ শৰ্মা তেওঁ সেইখিনি সময়ত কংগ্ৰেছৰ নেতা আছিলে আৰু তেওঁই তুমি জানা বোধ কৰোঁ অসমলৈ প্ৰথম কংগ্ৰেছ আনিছিলে তেওঁই
2: মহাত্মা গান্ধীক
3: প্ৰথম কংগ্ৰেছ তেওঁ প্ৰথম যিকেইজন পায়নিয়াৰিং লিডাৰ আছিলে তৰুণৰাম ফুকন গোপীনাথ বৰদলৈ আৰু নবীন বৰদলৈ তেওঁলোককো এই চন্দ্ৰনাথ শৰ্মাই কংগ্ৰেছলৈ আনিছিলে আৰু তেতিয়া চন্দ্ৰনাথ শৰ্মাই হোষ্টেলে হোষ্টেলে গৈ ল'ৰাবিলাকক মবিলাইজ কৰি পেলাই কলেজ বয়কট কৰিবলৈ আহ্বান জনালে আৰু সেই আহ্বানত দেউতায়ো কলেজ বয়কট কৰিলে কৰি পেলাই লগে লগে জেললৈ যাব লগা হ'ল জেললৈ গ'ল জেলত 9 মাহ থাকিল 9 মাহ থাকি অহাৰ পিছত সেই বছৰটো গ'লেই তাৰপিছত তেওঁ এতিয়া কলেজত ভৰ্তি হ'ব লাগে সমস্যাটো সেইটো হ'ল তেওঁতো পা পইচা নাই জলপানী যিটো আছিলে স্কলাৰশ্বিপ সেইটো কাটি
2: গ'ল
3: সেইটো কটা গ'ল তেতিয়া তেওঁৰ খুব শুভাকাংক্ষী তেওঁৰ যিজন তেওঁ অনাৰ্ছ আছিলে ফিলছফিত ডক্টৰ টমাছে তেওঁলৈ এখন চিঠি দিলে তেওঁ তেতিয়া বিশ্বনাথ চাৰিআলি সেই ভিৰৰ গাঁৱতে আছিলে চিঠি দিলে যে তিলক তেওঁৰ নাম তিলক চন্দ্ৰ শৰ্মা দেই চিলেমত নামটো কোৱাই নাছিল ইমান সময় তিলক চন্দ্ৰ শৰ্মা তিলক তুমি আহা তুমি কলেজত এডমিশ্যন লোৱাহি মই এই 6 মাহমানহে আছে বাৰ্ষিক পিছৰ বছৰৰ বাৰ্ষিক পৰীক্ষালৈ ফাইনেল পৰীক্ষালৈ তোমাক মই সেইখিনি পইচা যিখিনি লাগে যোগাৰ কৰি দিম আৰু স্কলাৰশ্বিপটো তুমি নাপাবা কিন্তু যিখিনি লাগে মই তোমাৰ ব্যৱস্থা ল'ম বৰ মৰম কৰিছিলে মানে চোকা থকাৰ কাৰণে দেউতা চোকাৰ কাৰণে তাৰপিছতে কিন্তু তুমি এটা তিলক তুমি আণ্ডাৰটেকিং দিব লাগিব যাতে আগলৈ তুমি আন্দোলন নকৰা দেউতাই ক'লে সেইটো মই নিদিওঁ আন্দোলন মই এতিয়া দেশখনৰ স্বাধীনতাৰ কথা গোটেই হৈছে মই সেইটো আণ্ডাৰটেকিং নিদিওঁ বহুতে আণ্ডাৰটেকিং দি পেলাই কলেজত ভৰ্তি হ'ল
2: কৰিলে
3: তেওঁলোকৰ লগত ভুৱনেশ্বৰ বৰুৱা কোনোবা তাৰপিছতে প্ৰফুল্ল চন্দ্ৰ বৰুৱা তেওঁৰ ভায়েক ফুনু বৰুৱা এইবিলাক দেউতাহঁতৰ কণ্টেক্ট কৰি আছিলে তেওঁ বহুতে কলেজত যোগ দিলে দেউতাই নিদিলে দেউতাই নিদি পেলাই চতিয়া হাইস্কুলত তেতিয়া বিজয় ভাগৱতী অমিয় কুমাৰ দাস এইবিলাকৰ লগত একেলগে জেল খাইছিলে আৰু তেওঁ তেজপুৰৰ ল'ৰা বিজয় ভাগৱতী অমিয় দাস দেউতাক খুব মৰম কৰিছিলে তেতিয়া বিজয় ভাগৱতীয়ে বিজয় ভাগৱতী চতিয়াত ঘৰ বিজয় ভাগৱতীয়ে চতিয়া হাইস্কুল পাতিলে তেতিয়া সেইখিনি সময়তে বহু ঠাইত কিছুমান নেশ্যনেল স্কুল হৈছিলে ইয়াত সোণাৰাম হাইস্কুল
2: তেজপুৰ
3: একামুণ্ডী কামৰূপ একাডেমী কামৰূপ পিছত
2: আহিছিলে
3: চতিয়া হাইস্কুলখন হৈছিলে বিজয় ভাগৱতীয়ে পাতিছিলে বিজয় ভাগৱতী তেতিয়া বোধ কৰোঁ তাৰ হেৰি আছিলে হেডমাষ্টৰ আছিলে এনেকুৱা এতিয়া বিজয় ভাগৱতীয়ে দেউতাক তালৈ লৈ গ'ল স্কুলত থাকিল স্কুলত কিছুদিন অলপদিন চাকৰি কৰাৰ পিছতে অমিয় দাসক চন্দ্ৰকুমাৰ আগৰৱালাই তেওঁৰ যিখন কাগজ সাদিনীয়া অসমীয়া তাত তেওঁক সম্পাদক কৰি লৈ আহিল। তেওঁ অলপ দিন তাত সাতদিনীয়া অসমীয়াত কাম কৰাৰ পিছত তেওঁক মানুহ লগা হ'ল। দেউতাক চতিয়া হাইস্কুলৰ পৰা তালৈ লৈ আহিল চাব এডিটৰ কৰি পেলাই সাতদিনীয়া অসমীয়াত। সাতদিনীয়া অসমীয়াত দেউতাক কিছুদিন কাম কৰি আছে। তেনেতে এদিন অমিয় দাসলৈ চিঠি আহিল, খবৰ আহিল ডিব্ৰুগড়ৰ পৰা, লক্ষী ফুকনৰ পৰা এখন চিঠি আহিল যে তেওঁ লক্ষীনাথ ফুকন তেতিয়া সেই দি টাইমছ অফ আসামৰ সম্পাদক আছিলে, প্ৰথমজন সম্পাদক, আৰু তেওঁ কলিকতাৰ হিন্দুস্তান ষ্টেণ্ডাৰ্ড কাগজত চাকৰি পাইছে। গতিকে কলিকতাৰ এখন ডেইলী কাগজ, ডেইলী ইংলিছ কাগজ, তালৈ চাকৰি পাইছে। নেচাৰেলি লক্ষী ফুকন তালৈ যাবলৈ ইচ্ছা কৰিলে আৰু তেওঁ ক'লে যে এতিয়া মোক কাগজখন চলাবলৈ এজন মানুহ লাগে। অমিয় দাসক ক'লে যে আপুনি আহক এইখন কাগজ লওক। এতিয়া অমিয় দাসে ক'লে যে মোক চন্দ্ৰকুমাৰ আগৰৱালাই ইমান দায়িত্ব এটা দিছে আৰু অলপ দিন হৈছে, কিছুদিন হৈছে, মোক বোধকৰোঁ তেওঁ এৰি নিদিব। মই আপোনালৈ এজন মোৰ ভবামতে এজন যোগ্য মানুহ পঠিয়াম। তেওঁ ক'লে ঠিক আছে, এনেকৈ তিলক চন্দ্ৰ শৰ্মা মোৰ লগতে কাম কৰে। দেউতাক পঠিয়ালে ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ত লক্ষী ফুকনৰ লগত কথা বতৰা হ'ল। লক্ষী ফুকনে দেউতাক ভাল পালে, কৈছে যে পাৰিব চলাব। তে দেউতাক দি টাইমছ অফ আসামৰ এডিটৰ কৰি দিলে তাত। আৰু তেতিয়া ৰাধা চাংগুটি নাই, তেওঁৰ পৰিবাৰে তেওঁৰ তাৰ মেনেজমেণ্ট আছিলে, তত্বাৱধায়ক আছিলে, ব্যৱস্থাপক। তাৰপৰা দেউতা তেনেকৈ দি টাইমছ অফ আসামৰ সম্পাদক হ'ল। হৈ পেলাই সেই ইতিমধ্যে চতিয়াত থাকোঁতেই চতিয়াৰ বৰকটকী পৰিয়াল, এটা বিখ্যাত পৰিয়াল আছে, পৰিয়ালৰ চতুৰ্থজন যিজন পৰিয়ালৰ ভাতৃ পূৰ্ণকান্ত বৰকটকী, তেওঁৰ ছোৱালী, তেওঁৰ সেইখিনি সময়ত বিয়া হ'ল। বিয়া মানে আগৰ সেই আগতেই বিয়া হয় নাই যে শান্তি হোৱাৰ আগতে বিয়া হ'ব লাগে, তেনে বিয়া হ'ল। বিয়া হৈ পেলাই ইতিমধ্যে সেই চাকৰিটো পালে, পাই পেলাই তাৰপিছতে মাও যাব পৰা হ'ল স্থায়ীভাৱে, মাক তেতিয়া লৈ গ'ল ডিব্ৰুগড়লৈ। আৰু তেতিয়া টাইমছ অফ আসামৰ তেওঁৰ সম্পাদক,
2: আপোনাৰ মাৰ নামটো, এইখিনিতে
3: মাৰ নাম হ'ল নৰ্মদা দেৱী, এনেই চবেই চেনামাই বুলি মাতে। আৰু পূৰ্ণকান্ত বৰকটকী মোৰ ককা দেউতা, তেওঁ এম ভি স্কুলৰ হেড পণ্ডিত আছিলে, সেই অঞ্চলৰ মানে যথেষ্ট জনা শুনা মানুহ, সকলোৱে সন্মান কৰে। পৰিয়ালটো কেইবাজনো তেওঁলোকৰ ভাই ককায়েক, আৰু এটাইকেইজন সেই অঞ্চলৰ বৰ আদ্যৱন্ত, তাৰপিছত বৰ বিখ্যাত আছিলে। তাৰে এজন তেওঁ বৰ স্বাধীনতা আন্দোলনত যোগ দিছিলে। আৰু তেতিয়া গৈ ডিব্ৰুগড়ত দেউতাই বাসস্থান ল'লে। সেই সেন্দুৰিয়ালিত তেওঁ ঘৰ লৈছিলে। আৰু তেতিয়া তেওঁ কাগজখন চলালে। তেতিয়াই মোৰ জন্ম, 1931 চনত। কিন্তু দেউতাৰ এটা কথা হ'ল, কিছুদিনৰ পিছত তেওঁৰ যিটো জাতীয় মনোভাৱ, তেওঁটো আছিল জাতীয় ভাৱাপন্ন, নেশ্যনেলিষ্ট ভিউজ, সেইবিলাক কাগজখনত তেওঁ আৰম্ভ কৰিলে। মহাত্মা গান্ধীৰ কথা, আন্দোলনৰ কথা, এইবিলাক কথা তেওঁ, নেশ্যনেলিষ্ট কথাবিলাক তেওঁ কাগজখনত প্ৰজেক্ট কৰিবলৈ ধৰিলে। লগে লগে সেইখন কাগজ, তেতিয়া ইংৰাজী কাগজ, ইংৰাজী জনা মানুহটো বেছি নাছিলে আমাৰ মানুহ, আৰু যিখিনি আমাৰ মানুহ আছিলে সেইখিনি সকলো প্ৰায়বিলাক ব্ৰিটিছৰ ফলীয়া, ইংৰাজী জনা মানুহখিনি সমাজখন, আৰু কাগজখন লৈছিলে চাহ বাগিচাৰ মেনেজাৰসকলে, সেইবিলাক এটাবিলাক ব্ৰিটিছ মানুহ আছিলে, আৰু তেওঁলোক আছিলে ছাবস্ক্ৰাইবাৰ, গ্ৰাহক। তেওঁলোকে আপত্তি তুলিলে যে এই কাগজখনত, তেওঁলোকক ব্যৱস্থাপক মিছেছ চাংকাগুটিক ক'লে যে আপোনাৰ কাগজখনত যদি এনেধৰণৰ বাতৰি ওলায়, এনেধৰণৰ ৰিভিউজ ওলায়, তেতিয়াহ'লে আমি এইখন কাগজত আমি গ্ৰাহক হ'ব নোৱাৰিম, ছাবস্ক্ৰাইব কৰিব নোৱাৰিম, আৰু আমি এডভাৰটাইজ দিয়ে এডভাৰটাইজো আমি উইথড্ৰ কৰিম। তেতিয়া তেখেতৰ ব্যৱস্থাপক, তেওঁলোকৰ সমস্যা হ'ল, দেউতাক ক'লে যে এইদৰে তিলক এইটো এইখিনি তোমালোকে ব্যৱস্থা ল'ব লাগিব, এইখিনি যেনেকৈ দিব নোৱাৰিব। তেতিয়া দেউতাই ক'লে যে সেইটো হ'ব নোৱাৰে, এইখন কাগজ ইয়াৰ পৰা ওলাইছে, অসমৰ পৰা ওলাইছে, এই দেশখনৰ পৰা ওলাইছে, দেশখনৰ কথাবিলাক যদি কাগজখনত মই নুলিয়াওঁ, তেতিয়াহ'লে এইখন কাগজ ইংলেণ্ডৰ পৰা ওলাওক, ইংলেণ্ডৰ কথা থাকক, ৰাণীৰ কথা দিব পাৰিব তাত, মহাৰাণীৰ কথা। তে সেই এটা তেওঁৰ মাজত মতানৈক্য আহি গ'ল ব্যৱস্থাপকৰ পৰা। তাৰপিছত আৰু বোধকৰণ ছমাহমান এবছৰমান কোনো ৰকম চলিলে আৰু, টনাটনি টনাটনি কৰি পেলাই শেষত দেউতাই, যিটো হয় সাধাৰণতে, ইস্তফা দি পেলাই তেওঁ আহিল তেওঁৰ পুৰণা ভেটি বিশ্বনাথ চাৰিআলিত। পুৰণা ভেটিত কোনোৱেই নাই, বৰদেউতাই কোনো বাগিচাত কিবা এটা কাম কৰে, জেঠাইৰ ইতিমধ্যে বিয়া হৈ গৈছে, তাত কোনো নাই। তেওঁ এটা কাঠৰ ব্যৱসায় আৰম্ভ কৰিলে, কোনোবা এজন কানু বাবু বুলি বঙালী মানুহৰ লগত এই ব্যৱসায়ৰ কোনো অভিজ্ঞতা নাই, গতিকে এই ছমাহমান কৰাৰ পিছতে কাঠ ডুবিল, ক'ৰবাত বানপানীত হেৰি হ'ল, কিবা হ'ল, কাঠৰ ব্যৱসায়ত ফেইল মাৰিলে, মাৰি পেলাই তেওঁৰ কিবা এটা হ'ল, মই এই নাযাওঁ, হেলেমলৈ গুচি গ'লগৈ, তেতিয়া হেলেমলৈ গ'লগৈ, হেলেম অটব্য হাবি, সেইবিলাক জংঘল, বাগিচাখন আছে বাগিচাৰ কাষতে, সেই হেলেমলৈ গ'ল দেউতা তালৈ। গৈ পেলাই তেওঁ তাৰে অলপমান মাটি ল'লে, মাটি কিনি পেলাই প্ৰথমতে বৰদেউতাহঁতক তাতে থাকিবলৈ ল'লে, বৰদেউতা বৰদেউতাৰ পিছত পিনে সি যজমানি কৰিবলৈ লৈছিল, তেওঁ সংস্কৃতত ভাল আছিলে, বৰদেউতা কৰি তাতে ৰাখি থৈ পেলাই তেওঁ অলপ দূৰ আগত হেলেমগুৰি যিখন গাঁও তাত তেওঁ এইটো তাতো অলপমান মাটি লৈ পেলাই তাত এখন দোকান পাতিলে। ব্যৱস্থা লৈ মোৰ এজন জেঠাই যিটো ল'ৰা তেওঁকো লৈ আহিল, বাপুদ্দা বুলি মাতোঁ, বাপুদ্দাক দোকান চলাবলৈ তেওঁ গাইডেঞ্চ কৰি পেলাই দোকানখন পাতি তেওঁ দোকানখনৰে সংস্থানটো কৰি পেলাই আৰু বাকী সমাজসেৱাত লাগি গ'ল সেই অঞ্চলত। তাৰ পিছৰ পৰা তেওঁ এই যে গোটেই অঞ্চলটোত তেওঁ যিদৰে সমাজসেৱাত লাগিল ব্ৰতী হৈ, কংগ্ৰেছী মানুহ হৈয়ে থাকিল, তেওঁ তাত স্কুল, তাৰপিছতে চিকিৎসালয়, তাৰপৰা বিভিন্ন ধৰণৰ কামবিলাকত তেওঁ যোগ হৈ গোটেই জীৱনটো তেওঁ সমাজসেৱক হিচাপে পাৰ কৰি দিলে। আৰু তেতিয়াই মই সেই হেলেমত, তাৰমানে মোৰ দুবছৰমান বয়সৰ পিছৰ পৰা মই হেলেমত থাকিবলৈ ল'লোঁ, হেলেম আমাৰ ঘৰ হ'ল, আৰু ঘৰ হোৱাৰ পিছত তাতেই মোৰ প্ৰথম
2: স্কুল তাত আছিলে তেতিয়া।
3: অঁ স্কুল আছিলে, কিন্তু তুমি স্কুলৰ কথা উলিয়ালে যেতিয়া মই কওঁ, মোৰ বাল্যকালৰ স্কুলীয়া জীৱনটো অকণমান অলপ ব্যতিক্ৰম। দেউতা হৈছিলে কি, যেতিয়া তাত আছিলে, ডিব্ৰুগড়ত আছিলে, যিটো সমাজখনৰ লগত তেওঁ জড়িত হৈ পৰিছিলে, ৰাধা গোবিন্দ বৰুৱা, ৰোহিণী বৰুৱা, মুক্তিনাথ বৰদলৈ, তাৰপিছত লক্ষীকান্ত দত্ত নাটক কৰিছিলে এইবিলাকৰ লগত, সেইখনৰ আৰু বাগিচাৰ কাবলৈ যায়, তেওঁ যদিও হেৰি ভিতৰি ভিতৰি স্বাধীনতা আছিলে, কিন্তু মানুহজন সেইখন সমাজত ব্ৰিটিছ ইংলিছ কাগজত কৰিছে, গতিকে সেইটোও ৰাখিব লাগিব, গতিকে ব্ৰিটিছ ক্লাবলৈ যায়, তাত ব্ৰিজ খেলে, ব্ৰিজত চেম্পিয়ন হয়, এংলিঙলৈ যায়, বৰশী, দেউতাই মানে বৰশী হেৰি বায়, সেই কেঁচু লগাই পেলাই তেনেকৈ বায়, এইবিলাকেতো এংলিং কৰে, তাৰ ৰোহিণী বৰাৰ ঘৈণীয়েকে চি চি চি তিলক তুমি কি কৰিছা, এইবোৰ তেওঁলোকে ৰোহিণী বৰাৰ ঘৈণী হেৰি আছিলে, ৰত্না বেজবৰুৱাৰ ছোৱালী আছিলে। আৰু তুমি ইনচিডেণ্টলি এই মোৰ নামটো যে অৰুণ, এইটো নাম মই কিন্তু মোৰ গৰ্ব কৰিব পাৰোঁ, হা কেনেকৈ জানা, এই মোৰ নামটো দিছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ পৰিবাৰ প্ৰজ্ঞা সুন্দৰীয়ে, হা মোৰ জন্মৰ কেইটামান দিন পিছতে কেঁচুৱা চাবলৈ আহিছে, তেওঁ আহি পেলাই সময়টো জানিলে যে ৰাতিপুৱা হৈছে, তেতিয়া ক'লে, মাক ক'লে যে নৰ্মদা তিলক তোমালোকৰ এওঁৰ নামটো মই অৰুণ ৰাখিছোঁ, ৰাতিপুৱা হৈছে, এই প্ৰজ্ঞা সুন্দৰীয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ ঘৈণীয়েকে মোৰ নামটো দিছিলে, মই সেইকাৰণে অলপ গৰ্ব কৰোঁ। যি হওক, প্ৰজ্ঞা সুন্দৰীৰ যি এক ৰত্না, ৰত্না হ'ল ৰোহিণী বৰুৱাৰ পৰিবাৰ চাহ বাগিচাৰ হেৰি, তে ৰত্নাহঁত যায়, তেওঁ এই বৰশী বাবলৈ যায়, ৰত্নাহঁতক বেৰাৰে গ্ল'ভ পিন্ধে, বেৰাৰে কেঁচু লগাই দিয়ে, তাৰপিছতে দেউতাইটো হাতেৰেই কৰে, আৰু ডাঙৰ কেঁচু লৈ যায়, সৰু কেঁচু লৈ যায়, আৰু দেউতাৰ বৰশীত মাছ উঠে, তেওঁলোকৰ বৰশীত মাছ উঠে, আৰু তেওঁলোকে ড্ৰিংক ট্ৰিংক লৈ যায়, দেউতাৰ যেতিয়া বৰশী বৰশী আৰু, এইবিলাকৰ কাৰো খবৰ নাই। তাৰপিছতে ব্ৰিজ খেলে, তাত চেম্পিয়ন, টেনিছ খেলে, টেনিছ অৱশ্যে কটনটো খেলিবলৈ শিকিছিলে, টেনিছ খেলত চেম্পিয়ন, সেইবোৰ আছিলে যে সেইখনত, সেইখিনি সময়ত তেওঁ এটা কমপ্লিটলি ৱেষ্টাৰ্ণাইজ এটা জীৱন যাপন কৰিছিলে, আৰু সেইটো কৰি পেলাই কিন্তু তেওঁ বিশেষ এইবিলাক পিছত লৈ আহিছিলে, এইবোৰ পোচাক পাতিও, নেকটাই টেকটাই বৌ, তাৰপিছত এইবোৰ আছিলে, সেইবোৰ ঘৰলৈ লৈ আহিছিলে, সেইবোৰ গোটেইবোৰ বিসৰ্জন দিলে, যেতিয়া হেলেম পালেহি সেইবিলাক চব বাকচ এটাত ভৰাই থৈ দি পেলাই সেই খদৰৰ ধুতি, খদৰৰ পাঞ্জাবী সেই আৰম্ভ কৰিলে। কিন্তু সেই যে তেনেকুৱা এটা পৰিৱেশত আছিলে, সেইকাৰণে কি কাৰণত ক'ব নোৱাৰোঁ, দেউতাই মানে স্কুল যিখন প্ৰাইমাৰী প্ৰাথমিক স্কুল আছিলে তালৈ যিবোৰ ল'ৰা ছোৱালী যায়, দেউতাই যেন তেওঁলোকৰ লগত, ল'ৰা ছোৱালীবিলাকৰ লগত মোক এটা হেৰি নকৰিব, সেইকাৰণে মোক দ্বিতীয় শ্ৰেণীলৈকে ঘৰত পঢ়ালে, প্ৰাথমিক শিক্ষা মোৰ দ্বিতীয় শ্ৰেণীলৈকে ঘৰতে হ'ল,
2: মানে দেউতাই চাই,
3: দেউতাই নিজে নাচায়, দেউতাৰ সমাজসেৱা, এই বাপুদ্দা বুলি কৈছিলোঁ জেঠাই ল'ৰাটো দোকানত যিছে, তেওঁ মোক পঢ়ায়, মায়ে পঢ়ায়, আৰু পিছলৈ এই তাৰ যিজন প্ৰাইমেৰী স্কুল যিখন আছিলে তাৰ যিজন টিচাৰ তেখেতক দিলে, তেখেতো আহি পেলাই তার স্কুল ছুটির পিছন মোক পড়ায়। এতিয়া দ্বিতীয় শ্রেণীলৈকে গোটেইখিনি কিতাব মই ঘৰত পঢ়া। তৃতীয় শ্রেণীত সেই স্কুলখনৰ হেড পণ্ডিতে কলে যে আমি তৃতীয়

0: তিনিৰ পৰা আমি প্ৰাইমাৰী বৃত্তি পৰীক্ষা দিব লাগিব, এওঁক আমাৰ স্কুললৈ লৈ যাওঁ, স্কুল কৰিব। তেতিয়া আৰু সেই ঢাৰি লৈ পেলাই দেউতা প্ৰথম দিনা লৈ গৈছে, ঢাৰি এখনত মোৰ নামটো লিখা আছে, চিলত পেঞ্চিল, আৰু এজনী ঘৰত কাম ছোৱালী এজনী, ছোৱালীজনী বেগ লৈছে, লৈ গৈ পেলাই মই গৈছোঁ স্কুলত ঢাৰিতে পঢ়ি। দেউতাই থৈ মেলি আহিল, অহাৰ পিছত পিছতো এদিনে দুদিন ছোৱালীজনী মোৰ লগত যায়। এই বাকী মোৰ ল'ৰা ছোৱালীবিলাকে এই অদ্ভুত দেখে আহিছে, মোৰ কাপোৰ কানি বৰ ভাল, চাফা চাফা। গতিকে সেই ল'ৰা ছোৱালীখিনি আৰু মোৰ মাজত প্ৰথম অৱস্থাত, প্ৰথম তোমাৰ কেইটামান দিন মোৰ অলপমান এটা এলিনেটেড এটা যেন পাৰ্থক্য আছে, সিহঁতেও মোৰ লগত বৰ সহজে মিলিব নোৱাৰে, ময়ো সহজে লগত মিলিব নোৱাৰোঁ। পিছলৈ ছোৱালীয়ে মোক লগত লৈ যায়, তাইক যোৱাটো বন্ধ কৰিলোঁ। গতিকে ওচৰৰে এটা ল'ৰা আছিলে, দৰ্জী এজনৰ ল'ৰা, সি গতিকে আমি যাওঁতে স্কুললৈ যাওঁতে সেইকেইটা ল'ৰাৰ লগত যাওঁ, আহোঁতেও যাওঁ, তাতো খেলা ধূলা মিলি পেলাই অলপ প্ৰায় এমাহমানৰ ভিতৰত মই সেইখিনি ল'ৰা ছোৱালীৰ লগত মই মিলি গ'লোঁ। তাৰপিছতে তৃতীয় শ্ৰেণীত পঢ়িলোঁ ভালকৈ, তেওঁ পঢ়ায়, পণ্ডিতজনৰ নাম সৰ্বেশ্বৰ শইকীয়া আছিলে বোলে, এতিয়া মনত পৰিছে। যি হওক, মই বৃত্তি পৰীক্ষা দিম, বৃত্তি পৰীক্ষা তেতিয়া তেজপুৰত হ'ব, আকৌ তাত নহয়, কেন্দ্ৰ তেজপুৰত হ'ব। কিন্তু বৃত্তি পৰীক্ষাৰ ঠিক আগে আগে মোৰ হেৰি হ'ল, নিমুনিয়া হ'ল, নিমুনিয়া হ'ল, গতিকে মই বৃত্তি পৰীক্ষাটো দিব নোৱাৰিলোঁ। তাত মই তাতে সেইটো পৰীক্ষাটো দিলোঁ আৰু, তাতে স্কুলৰ ভিতৰতে তৃতীয় শ্ৰেণীৰ পৰা দিলোঁ। দি মোৰ প্ৰাইমাৰী প্ৰাথমিক শিক্ষাখিনি হেলমতে মোৰ হৈ গ'ল। মই হাইস্কুললৈ আহিব লাগে, তাৰপিছত হাইস্কুল ভৰ্তি হ'ব লাগে।
1: অৰুণদা, এইখিনিতে আপোনাৰ হাইস্কুল জীৱন আৰম্ভ কৰাৰ আগতে আপোনাৰ ভাই ককাইখিনিৰ কথা,
0: ঘৰৰ কথা, ঘৰৰ কথা, মোৰ তিনিজন ভাতৃ, তিনিগৰাকী ভনী, মই জ্যেষ্ঠ সন্তান। পিছৰ যিজন ভাতৃ অমূল্য, অমূল্য আৰু মোৰ মাজত বয়সৰ 4 বছৰ পিছত দ্বিতীয়টো সন্তান হৈছিলে, কি কাৰণত নাজানো আৰু, তেতিয়া 4 বছৰ পিছত হৈছিলে অমূল্য, অমূল্যৰ পিছত ভনী, ডাঙৰজনী ভনী অঞ্জলি, তাই ইয়াতে বিয়া হৈছিলে, কটন কলেজৰ, কটন কলেজৰ অসমীয়াৰ অধ্যাপক আছিলে নাৰায়ণ শৰ্মা। পিছৰজনী মোৰ, তাৰপিছত হ'ল মোৰ এটা ভাই অপূৰ্ব শৰ্মা, অপূৰ্ব শৰ্মাৰ নাম শুনিছে, নগাঁও গাৰ্লছ কলেজৰ প্ৰিন্সিপাল আছিলে,
1: তেওঁ একাডেমি এৱাৰ্ড পাইছিলে,
0: তেওঁ সাহিত্য একাডেমি এৱাৰ্ড পাইছিলে, সেইটো একেখন ঘৰতে দুজনে সাহিত্য একাডেমি এৱাৰ্ড পোৱা কথাটো ওলাইছিলে তেতিয়া। তেওঁ এতিয়া ইয়াত আজিৰ অসম কাগজত সম্পাদক হৈ আছে। আৰু তাৰপিছতে এজনী, এগৰাকী ভনী, তেওঁ এধানী বুলি মাতোঁ, অৰ্চনা, তেওঁ এতিয়া কানাডাত আছে, তেওঁৰ বিয়া বাৰু হৈ কানাডাত আছে। আৰু সৰুজনী ভনী, তেওঁ এতিয়া বিয়া হৈ পেলাই ইয়াতে আছে। আমাৰ তিনিটা ভাই, তিনিজনী ভনী, দুৰ্ভাগ্যক্ৰমে মোৰ পিছৰ যিজন অমূল্য, তেওঁ কম বয়সতে ঢুকাল, তেওঁ তাৰ হায়াৰ ছেকেণ্ডেৰী, তাত যিখন হায়াৰ ছেকেণ্ডেৰী স্কুল আছিলে তাৰ তেওঁ প্ৰিন্সিপাল হৈ পেলাই ঢুকাল, চাকৰি কৰি থকা বয়সতে ঢুকাল, কম বয়সতে। আৰু
1: যিখিনি জানো,
0: তেওঁ বৰ অধ্যয়নশীল ল'ৰা আছিলে, আমাৰ আটাইকেইজনৰ ভিতৰত, এটাইখিনি, এটাইকেইটা ভাইৰ ভিতৰত, তিনিটাৰ ভিতৰত সি অতি উগ্ৰ আৰু মানে অতি অতি তেওঁ মেধাবী ল'ৰা আছিল, অতি মেধাবী ল'ৰা আছিলে,
1: ইংৰাজীত সাংঘাতিক দখল আছিল,
0: দখল, ইংৰাজী দখল আছিল তেওঁ, মানে কিতাপ পত্ৰ, মেগাজিন টেগাজিন, তেতিয়া আমাৰ ঘৰত টাইমছ মেগাজিন, এনকাউণ্টাৰ মেগাজিন, সেইবোৰ সি নিয়ে আৰু পঢ়ে, যথেষ্ট পঢ়ে কিতাপ পত্ৰ। মই এটা উদাহৰণ দিওঁ, তাৰ মানে দেউতা সি কেনেকৈ আছিলে, সি যেতিয়া ঢুকায় আমাৰ প্ৰতিভাচাৰ্যই তাৰ এটা অবিশ্বৰী চেণ্টিনেলত এটা অবিশ্বৰী লিখিছিলে, তাত এটা কথা লিখিছে যে মই কটন কলেজৰ, এনেধৰণৰ কথাটো মোৰ গোটেই কথাখিনি হয়তো মনত নাই, যে মই কটন কলেজৰ ইংৰাজী বিষয়ে পঢ়ে অধ্যাপক, কিন্তু অমূল্যৰ লগত তেওঁৰ মানে যোগাযোগ আছিলে। কিন্তু অমূল্য শৰ্মা যেতিয়া হেলেমৰ পৰা আহে, কেতিয়াবা গুৱাহাটীলৈ আহিলে, মোৰ তালৈ আহে, আমি যেতিয়া বহোঁ, তেওঁ যি কিতাপ পঢ়াৰ কথা কয়, মইতো কেতিয়াবা দুই এখন কিতাপৰ নামেই শুনা নাই, বা মই কিন্তু সেই কিতাপ পঢ়া নাই সেইবিলাক ধৰণে। গতিকে সেইজন ভাতৃ মোৰ সঁচাকৈয়ে মই মনত পৰে, পৰি থাকে। এইখিনি হ'ল মোৰ ঘৰৰ কথা। আৰু মাৰ কথা কৈছে,
1: মাতুল বংশৰ হ'ল বীৰেণ বৰকটকী,
0: বীৰেণ বৰকটকী মাৰ বৰদেউতাকৰ পুতেক বীৰেণ বৰকটকী, তেনেকৈ আৰু এজন ককায়েকৰ মাৰ মানে আৰু এজন বৰদেউতাকী, বৰদেউতাকী দুলাল, দুলাল বৰকটকী, এনে

0: সেই বৰকটকী পৰিয়ালটো পঢ়া শুনা সকলো ক্ষেত্ৰত তেতিয়া বৰ নাম কৰা বা প্ৰখ্যাত সেই অঞ্চলত হেৰি আছিলে। আৰু এইখিনি মোৰ মাতুল বংশৰ, দেউতাৰ বংশৰ এইখিনি কথা ক'লোঁ। তাৰপিছতে মই প্ৰাথমিক শিক্ষাত সেইখিনিলৈকে গৈ, মই তেতিয়া হাইস্কুল নাছিলে তাত, গতিকে মই ককাদেউতাৰ ঘৰত থাকি, চতিয়াৰ ককাদেউতাৰ ঘৰত থাকি পঢ়িবলৈ আহিলোঁ চতিয়া হাইস্কুলত, ক্লাছ থ্ৰীত নাম লগালোঁ। এতিয়া কৈছিলে যে ক্লাছ ফ'ৰতো নাম লগাব লাগিব, দেউতাই ক'লে নালাগে, লাগে ক্লাছ থ্ৰীৰ পৰাই পঢ়ক, ক্লাছ ফ'ৰত নাম লগালে তাৰ আকৌ মই ইংৰাজীখিনি পঢ়িব লাগিব। ক্লাছ থ্ৰীত মোক নাম লগালে আৰু এইদৰেই মোৰ প্ৰাথমিক শিক্ষাৰ পিছত মোৰ স্কুলীয়া জীৱন, মানে হাইস্কুলৰ জীৱন আৰম্ভ হ'ল।
1: প্ৰাথমিক বিদ্যালয়ৰ দেওনা পাৰ হৈ হেলেমৰ পৰা ওলাই হাইস্কুলত নামভৰ্তি, খোলে হাত দাঙি বহল পৃথিৱী আকাশ চোৱা অংকুৰিত ইতি মন আৰম্ভ কৰি জীৱনৰ বাকী অধ্যায়সমূহ আমি প্ৰত্যেকময়ে শুনি যাম। স্কুলৰ ঘণ্টাও বাজিল, আমি এৰাৰি হওঁ। বহুত ধন্যবাদ অৰুণদা,
0: ধন্যবাদ কম।
2: ইমান পৰে ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ অনুষ্ঠানত নাট্যকাৰ, ঔপন্যাসিক, সাহিত্য একাডেমী, সংগীত নাটক একাডেমী, অসম উপত্যকা সাহিত্য বঁটা, আকাশবাণীৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় একাধিক বঁটা আৰু সন্মানৰে বিভূষিত অৰুণ শৰ্মাৰ অনাতাঁৰ আত্মকথাৰ প্ৰথম খণ্ডটি শুনিলে। তেখেতৰ সৈতে কথা পাতিলে কমল শৰ্মাই। এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা সংগ্ৰহ কৰা হৈছিল।
3: এয়া আকাশবাণী নগাঁও।

পথ সুৰক্ষাৰ নিয়ম। নিচাযুক্ত দ্ৰব্য সেৱন কৰি কোনো কাৰণতেই গাড়ী নচলাব। পথত সদায় বাওঁফালে অহা যোৱা কৰক। পথৰ ওপৰত বেদখল কৰি দোকান পোহাৰ, গেৰেজ আদি নানান ব্যৱসায় কৰি যানজঁটৰ সৃষ্টি নকৰিব। গাড়ীৰ চালকে আৰু যাত্ৰীসকলে ছিট বেল্ট লগাইহে যাত্ৰা কৰিব। পথ সুৰক্ষাই জীৱন ৰক্ষা।

চাৰিৰ পৰা 5,000বিধ ৰাসায়নিক দ্ৰব্য থকা ধপাতত কৰ্কটৰ উপৰিও হৃদৰোগ, যক্ষ্মা আদি ৰোগকে ধৰি অলেখ বেমাৰৰ সৃষ্টিৰ প্ৰত্যক্ষ কাৰণ জড়িত হৈ আছে। আপুনি শুনি আচৰিত হ'ব যে ধপাত সেৱনৰ ফলত বৰ্তমান ভাৰতবৰ্ষত প্ৰতি বছৰে 13 লাখতকৈও অধিক আৰু প্ৰতিদিনে 3,500জন মানুহৰ ধপাতজনিত ৰোগত মৃত্যু ঘটিছে। ৰাজহুৱা স্থানত ধূমপান নকৰিব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালি হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।

आकाशवाणी। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। চৰকাৰে সীমান্ত সুৰক্ষা বাহিনীক অতিৰিক্ত দায়িত্ব অৰ্পণ কৰাৰ কথা বিবেচনা কৰিছে বুলি

ব্যৱহাৰৰ পৰ্যালোচনা কৰে। মণিপুৰৰ উখৰুল জিলাত কালি পুৱা অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তই ভাৰতীয় খাদ্য নিগমৰ এখন ট্ৰাকত কৰা আক্ৰমণত এজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। নতুন নিৰাপত্তা প্ৰত্যাহ্বানৰ সৈতে মুখামুখি হোৱাৰ ব্যৱস্থা অধিক কাৰ্যকৰী কৰি তোলাৰ বাবে চৰকাৰে সীমান্ত সুৰক্ষা বাহিনীক অতিৰিক্ত দায়িত্ব অৰ্পণ কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। গুজৰাটৰ ভুজত কালি ভাৰত পাকিস্তান সীমান্তত কৌশলগত গুৰুত্বপূৰ্ণ দুটা নতুন সীমান্ত চকী উদ্বোধন কৰাৰ পাছত BSFৰ জোৱানসকলৰ সৈতে মত বিনিময়ৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে BSFৰ 60 সংখ্যক প্ৰতিষ্ঠা দিৱসত BSFৰ সীমান্ত সুৰক্ষাৰ অৱধাৰণাক সম্পূৰ্ণৰূপে সলনি কৰাৰ সিদ্ধান্ত লোৱা হয়। শ্ৰীশ্বাহে সীমান্ত সুৰক্ষাৰ পৰম্পৰাগত দৃষ্টিকোণক সলনি কৰি আঞ্চলিক নিৰাপত্তাৰ নতুন অৱধাৰণা স্থাপনৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এই পদক্ষেপত BSFৰ জোৱানসকলৰ উপৰি জনসাধাৰণ অসামৰিক প্ৰশাসন, স্থানীয় আৰক্ষী আৰু সেনাবাহিনীৰো প্ৰাথমিক দায়বদ্ধতা থাকিব। তেওঁ লগতে কয় যে স্মাৰ্ট সীমান্ত সুৰক্ষা প্ৰকল্পৰ অধীনত সীমান্ত অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। হাজাৰ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে সীমান্তত নিয়োজিত ড্ৰোন, ৰাডাৰ, নিৰীক্ষণ টাৱাৰ, অত্যাধুনিক প্ৰযুক্তি তথা নিৰাপত্তাৰক্ষীসকলে এটা শক্তিশালী সুৰক্ষাতন্ত্ৰ গঢ়ি তুলিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে। পশ্চিমবংগৰ সৈতে সংলগ্ন বাংলাদেশ সীমান্তৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে ৰাজ্যখনৰ সীমান্তত অসম্পূৰ্ণ হৈ থকা সীমান্ত বেৰ হৈছে দেশৰ নিৰাপত্তা ব্যৱস্থাৰ এটা বৃহৎ আঁসোৱাহ। অৱশ্যে ৰাজ্যখনত বৰ্তমান নতুন চৰকাৰ গঠনৰ পাছত এই দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিছে বুলি শ্ৰীশ্বাহে কয়। বৰ্তমানৰ পশ্চিমবংগ চৰকাৰে এসপ্তাহৰ ভিতৰতে সীমান্ত বেৰৰ বাবে ভূমি চিনাক্ত কৰিছে। এই বেৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ অনুপ্ৰৱেশকাৰীৰ সমস্যা ৰোধ কৰিব পৰা যাব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে। পশ্চিম এছিয়াৰ সংঘৰ্ষৰ ফলত গোলকীয় শক্তি যোগান ব্যৱস্থা ব্যাহত হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। পশ্চিম এছিয়াৰ সংঘৰ্ষ সন্দৰ্ভত কালি এখন আন্তঃমন্ত্ৰী পৰ্যায়ৰ সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই কথা প্ৰকাশ কৰে। ইন্ধনৰ যোগানৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সুৰক্ষামূলক ব্যৱস্থাসমূহত আলোকপাত কৰি শ্ৰীমতী শৰ্মাই কয় যে দেশে খনিজ তেলৰ ভাণ্ডাৰৰ ক্ষমতা বৃদ্ধি কৰাৰ দিশতো কাম কৰি আছে। তেওঁ কয় যে চৰকাৰে কৌশলগত ভাণ্ডাৰৰ জৰিয়তে ইন্ধন নিৰাপত্তা শক্তিশালী কৰা আৰু নিৰৱচ্ছিন্নভাৱে যোগান সুনিশ্চিত কৰাৰ বাবেও কাম কৰি আছে। চৰকাৰে লগতে ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত তৈল বিপণন কোম্পানী ইণ্ডিয়ান অইল কৰ্পৰেচন, ভাৰত পেট্ৰলিয়াম আৰু হিন্দুস্তান পেট্ৰলিয়ামক অতিৰিক্ত ভাণ্ডাৰৰ বাবে আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে বুলি যুটীয়া সচিবগৰাকীয়ে পৰিমাণৰ পেট্ৰল, ডিজেল, ৰন্ধন গেছ, খনিজ তেল আৰু প্ৰাকৃতিক গেছ মজুত আছে আৰু প্ৰতিদিনে প্ৰায় 92,000 মেট্ৰিক টন ৰন্ধন গেছ উৎপাদন কৰি থকা হৈছে। সমগ্ৰ শিক্ষাৰ তৃতীয় পৰ্যায়ক অধিক কাৰ্যকৰী, স্বচ্ছ আৰু ফলপ্ৰসূ কৰি তোলাৰ লক্ষ্যৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কালি এখন বৈঠকত সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পুঁজি মুকলি আৰু ইয়াৰ সদ্ব্যৱহাৰৰ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীপ্ৰধানে কয় যে চলিত বৰ্ষৰ পৰা সমগ্ৰ শিক্ষা অভিযান PM পোষণ, PM শ্ৰী, উল্লাস আৰু আন মুখ্য আঁচনিসমূহৰ সমন্বয়ৰ জৰিয়তে সংহত দৃষ্টিভংগী গ্ৰহণ কৰা হ'ব। তেওঁ কয় যে এই পদক্ষেপে সমগ্ৰ বিদ্যালয় শিক্ষা পৰিস্থিতিতন্ত্ৰত সহযোগিতা বৃদ্ধি কৰাটো সুনিশ্চিত কৰিব। কালি বৈঠকত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ বিষয়টো আলোচনা কৰা হয়। শ্ৰীপ্ৰধানে কয় যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত উদ্ভাৱন, পৰিপুষ্টি, দক্ষতা বিকাশ, ক্ৰীড়া আৰু কলাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদানেৰে নতুন শিক্ষানীতি 2020 ৰূপায়ণত নতুনকৈ গুৰুত্ব আৰোপ কৰা হৈছে। এনে প্ৰচেষ্টাই সবল শিক্ষাৰ্থী গঢ়ি তোলাৰ লগতে বিকশিত ভাৰত 2047ৰ বাবে আৱশ্যকীয় মানৱ সম্পদ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সমগ্ৰ শিক্ষাৰ তৃতীয় পৰ্যায়ক অধিক কাৰ্যকৰী আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মণিপুৰৰ উখৰুল জিলাৰ 202 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি পুৱা অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তই ভাৰতীয় খাদ্য নিগমৰ এখন ট্ৰাকত আক্ৰমণ কৰে। দুৰ্বৃত্তৰ আক্ৰমণত ট্ৰাকখনৰ চালকজনৰ মৃত্যু হোৱাৰ লগতে এজন আৰক্ষীজন গুলীবিদ্ধ হয়। জোৱানজনক ইম্ফলৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়। আৰক্ষীৰ সূত্ৰই জনোৱা মতে উখৰুল জিলাৰ লিটন আৰক্ষী থানাৰ অধীনৰ লেইন গংচি

0: সিং আৰু টি এম কাছুং গাঁৱৰ মাজত দুৰ্বৃত্তই ট্ৰাকখনত আক্ৰমণ চলায়। মৃত ট্ৰাক চালকজন পশ্চিমবংগৰ নিবাসী আছিল। মণিপুৰৰ গৃহমন্ত্ৰীয়ে ইম্ফলৰ জৱাহৰলাল নেহৰু চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি হৈ থকা আহত জোৱানজনৰ স্বাস্থ্যৰ বুজ লৈ তেওঁৰ আশু আৰোগ্য কামনা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্যখনৰ গৃহমন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ তদন্ত কৰা হ'ব আৰু দোষীক উচিত শাস্তি প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে। মণিপুৰৰ মুখ্যমন্ত্ৰী ইউমনাম খেমচান সিঙে এই ঘটনাৰ কঠোৰ ভাষাৰে গৰিহণা দিছে। মেঘালয়ৰ ৰাজ্যসভা আসনখনৰ বাবে অহা 18 জুনত দ্বিবাৰ্ষিক নিৰ্বাচন অনুষ্ঠিত হ'ব। মুখ্য নিৰ্বাচনী বিষয়া ডঃ বি ডি আৰ তিৱাৰীয়ে ৰাজনৈতিক দলসমূহৰ সৈতে অনুষ্ঠিত দ্বিবাৰ্ষিক নিৰ্বাচন সম্বন্ধীয় বৈঠকৰ পাছতে কালি এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে বৰ্তমানৰ মেঘালয় ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল অহা 21 জুনত সামৰণি পৰিব। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কৈছে যে অধিসূচনা জাৰি কৰাৰ পাছতে অহা 1 জুনত মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হ'ব। 8 জুন মনোনয়ন দাখিল কৰাৰ অন্তিম দিন। 9 জুনত মনোনয়ন পৰীক্ষা কৰা হ'ব। প্ৰাৰ্থীসকলে 11 জুনৰ ভিতৰত মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। 18 জুনত পুৱা 9 বজাৰ পৰা বিয়লি 4 বজালৈ ভোটগ্ৰহণ কৰা হ'ব আৰু একেদিনাই সন্ধিয়া 5 বজাৰ পৰা ভোট গণনা কৰা হ'ব। ম্যানমাৰৰ ৰাষ্ট্ৰপতি মিন আং হ্লাইং আজি পুৱা 5 দিনীয়া ভাৰত ভ্ৰমণসূচীলৈ বিহাৰৰ গয়াত উপস্থিত হ'ব। তেওঁৰ সৈতে কেইবাগৰাকীও কেবিনেট মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায়িক নেতাসহ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো আহিব। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ৰাষ্ট্ৰপতিগৰাকীৰ এয়া হ'ব প্ৰথমটো ভাৰত ভ্ৰমণ। গয়াত ৰাষ্ট্ৰপতি মিন আঙে মহাবোধি মন্দিৰত প্ৰাৰ্থনা কৰিব। ইয়াৰ পাছত ৰাষ্ট্ৰপতিগৰাকী নতুন দিল্লীলৈ যাব। আজি সন্ধিয়া তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে মিলিত হ'ব। কাইলৈ ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ম্যানমাৰ ভাৰত ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। সোমবাৰে ৰাষ্ট্ৰপতি মিন আং হাইঙে দুয়োখন দেশৰ মাজত ঐতিহাসিক সম্পৰ্ক অধিক শক্তিশালী কৰা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। এই ভ্ৰমণৰ অংশ হিচাপে ৰাষ্ট্ৰপতিগৰাকীয়ে অহা 2 জুনত মুম্বাইও ভ্ৰমণ কৰিব। ৰাষ্ট্ৰপতি মিন অং হাইঙৰ আনুষ্ঠানিক ভাৰত ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বহুমুখী সম্পৰ্ক অধিক শক্তিশালী আৰু গভীৰ কৰিব বুলি আশা কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। গুজৰাট টাইটানছে 215 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি সুন্দৰ বেটিঙেৰে 18 অভাৰ 4টা বলত 3টা উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। গুজৰাট দলৰ অধিনায়ক শুভমান গিলে 53টা বলত 104 ৰাণ কৰাৰ লগতে সাই সুদৰ্শনে 58 ৰাণ কৰে। শুভমান গিলক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 214 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 96 ৰাণৰ সুন্দৰ ইনিংছ খেলাৰ লগতে ৰবীন্দ্ৰ জাদেজাই 45 ৰাণৰ বৰঙণি আগবঢ়ায়। গুজৰাট টাইটানছৰ হৈ কাগিছ ৰাৱাডা আৰু জেছন হলডৰে 2টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্স যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। হংকঙত অনুষ্ঠিত 20 বছৰ অনূৰ্ধ এছিয়ান এথলেটিক চেম্পিয়নশ্বিপত ভাৰতে নিজৰ আকৰ্ষণীয় স্থিতি অব্যাহত ৰাখি 4টা সোণ, 2টা ৰূপ আৰু 2টা ব্ৰঞ্জসহ মুঠ পদকৰ সংখ্যা 8লৈ বৃদ্ধি কৰি চীনৰ পাছতে পদক তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে। চৰকাৰে সীমান্ত সুৰক্ষা বাহিনীক অতিৰিক্ত দায়িত্ব অৰ্পণ কৰাৰ কথা বিবেচনা কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। পশ্চিম এছিয়াৰ অপৰিৱৰ্তিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পুঁজি মুকলি আৰু ইয়াৰ সদ্ব্যৱহাৰৰ পৰ্যালোচনা কৰে। মণিপুৰৰ উখৰুল জিলাত কালি পুৱা অচিনাক্ত সশস্ত্ৰ দুৰ্বৃত্তই ভাৰতীয় খাদ্য নিগমৰ এখন ট্ৰাকত কৰা আক্ৰমণত 1জন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানত অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: আকাশবাণী নগাঁও আগবঢ়াইছো সুপ্রভাত।

গীতজ্ঞ কবি ৰঘুনাথ চৌধাৰীদেৱে কৈছিল, জীৱনৰ কোনো কথাতে গৌৰৱ নকৰিবা, যদি তুমি সঁচাই উপযুক্ত তেন্তে তোমাৰ জ্ঞান বুদ্ধিমত্তাক লৈ সমাজেই গৌৰৱ কৰিব। আজি শনিবাৰ, অসমীয়া লেখেৰে 1948ৰ জেঠ মাহৰ 15 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 30 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:35 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:21। আজি শুক্লা চতুৰ্দশী। অসমৰ এগৰাকী উদ্যোগী আৰু ব্যৱসায়ী ভোলানাথ বৰুৱা, তেওঁক প্ৰায়ে সাউদ ভোলানাথ বৰুৱা অথবা সদাগৰ ভোলানাথ বৰুৱা হিচাপে সম্বোধন কৰা হয়। চিৰকুমাৰ বৰুৱাই হেমচন্দ্ৰ গোস্বামী সংকলিত অসমীয়া সাহিত্যৰ চানেকী নামৰ গ্ৰন্থখনৰ খণ্ডকেইটা ছপাবলৈ কলকাতা বিশ্ববিদ্যালয়ক 10,000 টকা দিছিল। যোৰহাটৰ প্ৰিন্স অৱ ৱেলছৰ বাবে 1,00,000 আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয় স্থাপনৰ বাবেও 3,00,000 টকা দিছিল। তেওঁৰ দানেৰে গুৱাহাটীৰ বিবৰুৱা কলেজ স্থাপন কৰা হয়। অসমীয়াৰ ব্যৱসায়িক মানসিকতা গঢ়ি নুঠিল বুলি যি বদনাম আছে, সেয়া আজিৰ পৰা 100 বছৰ আগতেই সাউদ ভোলানাথ বৰুৱাই নস্বাত কৰি থৈ গৈছিল। এগৰাকী অসমীয়া ব্যৱসায়ী আৰু সমাজ হিতৈষী লোকে ইহলীলা সম্বৰণ কৰিছিল 1923 চনৰ 30 মে অৰ্থাৎ আজিৰ তাৰিখতে। বলেন্দ্ৰনাথ শৰ্মা, এগৰাকী আদৰ্শ শিক্ষক আৰু আদৰ্শ ব্যৱসায়ীৰ জন্ম হৈছিল 1940 চনৰ জন্মাষ্টমীৰ দিনা সাহিত্য সংস্কৃতিত চহকী অংকীয়া নাট ভাওনাৰে মুখৰিত হৈ থকা ঐতিহ্যপূৰ্ণ নগাঁও জিলাৰ হাতীচুং মৌজাৰ খৌৰামুছৰ সত্ৰত। বলেন্দ্ৰনাথ শৰ্মাৰ পিতৃৰ নাম আছিল হৰিকান্ত শৰ্মা আৰু মাতৃ আছিল লিলি দেৱী। হৰিকান্ত শৰ্মাই পিছত নগাঁৱৰ আমোলাপট্টিত নিজাকৈ ঘৰ সাজি থাকিবলৈ লয়। সেয়ে বলেন্দ্ৰনাথ শৰ্মাৰো শৈশৱৰ পৰা নগাঁৱতে জীৱনৰ যাত্ৰা আৰম্ভ হয়। তেখেতৰ শিক্ষা জীৱন আৰম্ভ হয় আমোলাপট্টি নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত। ইয়াৰ পিছত তেওঁ ক্ৰমে যদুৰাম শইকীয়া এম ই স্কুল, দশন হাইস্কুল আৰু নগাঁও চৰকাৰী উচ্চ মাধ্যমিক বালক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। যদুৰাম শইকীয়া এম ই স্কুলখন পিছত নগাঁও আৰ্বান বেচিক স্কুল নামেৰে জনাজাত হয়। বলেন্দ্ৰনাথ শৰ্মাই এই স্কুলখনতে জীৱনৰ সুদীৰ্ঘকাল শিক্ষকতা কৰি অনুষ্ঠানটোক নিজ হাতেৰে নৰূপ দিছিল। মৃত্যুৰ আগমুহূৰ্তলৈকে অনুষ্ঠানটোৰ সুখ্যাতিৰ হকে বহুখিনি ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিছিল। এগৰাকী আদৰ্শ কৃতি শিক্ষক হিচাপে বলেন্দ্ৰনাথ শৰ্মাই 1993 চনত ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰে। আদৰ্শ ব্যৱসায়ী হিচাপেও তেওঁ খুব কম বয়সতে প্ৰতিষ্ঠা লাভ কৰিছিল বাতৰি কাকত তথা গ্ৰন্থৰ আকৰ্ষণীয় জগতখনত। 1979 চনত বলেন্দ্ৰনাথ শৰ্মাই নগাঁও চহৰত আৰম্ভ কৰে কিতাপ কাকতৰ ব্যৱসায়। এখন সৰু গুমটি দোকানত আৰম্ভ কৰা এই ব্যৱসায়ে বলেন্দ্ৰনাথ শৰ্মাৰ নিষ্ঠা আৰু একাগ্ৰতাৰ বাবেই এদিন সফলতা লাভ কৰাই নহয়, তেওঁৰ জীৱনটোও উজ্বলাই তোলে। বহুজনক কৰ্মসংস্থাপন দি প্ৰতিষ্ঠা লাভ কৰে ৰুমি ৰূপক এণ্টাৰপ্ৰাইজে। কথাৰে নহয় কামেৰে পৰিচয় দাঙি ধৰাৰ বাবে বলেন্দ্ৰনাথ শৰ্মা যিদৰে জনপ্ৰিয় আছিল, ঠিক সেইদৰে স্পষ্টবাদিতা আৰু আপোচিন স্থিতিৰ বাবে তেওঁ বহুতৰে মাজত অপ্ৰিয় হৈও পৰিছিল। কিন্তু বলেন্দ্ৰনাথ শৰ্মা নিজৰ স্থিতিত অটল আছিল, কেৱল তেওঁ কাম কৰি গৈছিল, পিছলৈ উভতি চোৱা নাছিল। এগৰাকী মেধা ছাত্ৰ হিচাপে লাভ কৰিছিল বিভিন্নজনৰ আশীৰ্বাদ। তেতিয়াৰে বিএড হৈও কেৰিয়াৰৰ কথা নাভাবি তেওঁ বাছি ললে শিক্ষকতাৰ পথ। 1989 চনত শৰ্মা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয়। অস্ত্ৰোপচাৰৰ পিছত কিছু আৰোগ্য হয় যদিও পুনৰ তেওঁৰ স্বাস্থ্য ভাগি পৰে। 1997 চনৰ আজিৰ তাৰিখত অৰ্থাৎ 30 মেৰ দিনা নগাঁৱতে শৰ্মাৰ পৰলোক প্ৰাপ্তি ঘটে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য সৃষ্টি বৃন্দাবনী বস্ত্ৰ হৈছে অসমৰ বৈষ্ণৱ যুগৰ এক আপুৰুগীয়া সাংস্কৃতিক আৰু আধ্যাত্মিক সম্পদ। এইখিনিতে বৃন্দাবনী বস্ত্ৰ সম্পৰ্কে

0: আমাক কিছু কথা কৈছে নগাঁও বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক শ্ৰীযুত দীপক বৰাদেৱে।
1: নমস্কাৰ। শংকৰদেৱ গুৰুজনাৰ এক অপূৰ্ব শিল্পকৰ্ম হৈছে বৃন্দাবনী বস্ত্ৰ। বৃন্দাবনী বস্ত্ৰ অসমৰ বস্ত্ৰশিল্পৰ ইতিহাসত এক আপুৰুগীয়া সম্পদ। এই বৃন্দাবনী বস্ত্ৰৰ কেনেধৰণে গুৰুজনে তৈয়াৰ কৰিব লগা হ'ল বা প্ৰস্তুত কৰিব লগা হ'ল তাৰো ইতিহাস আছে। গুৰুচৰিত কথাৰ অনুচ্ছেদ 373 নম্বৰ মতে মহাৰাজ নৰনাৰায়ণে গুৰুজনাক ভগৱান কৃষ্ণৰ জীৱন লীলা, বিশেষকৈ বৃন্দাবন লীলাৰ দৃশ্য বা বৃন্দাবন লীলাৰ কথা অতি আন্তৰিকতাৰে উপলব্ধি কৰিবৰ কাৰণে, হৃদয়ৰে উপলব্ধি কৰিবৰ কাৰণে কি উপায়ে তেখেতক বুজাব পৰা যায়, সেই উদ্দেশ্যে মহাৰাজ নৰনাৰায়ণে অনুপ্ৰাৰ্থনা জনোৱাত গুৰুজনাই এই বস্ত্ৰভাগ তৈয়াৰ কৰিব লগা হৈছিল। আৰু গুৰুচৰিতত সেই প্ৰসংগত আছে। আৰু গুৰুজনে গোকুল মথুৰাৰ বৃন্দাবন গোবৰ্ধন বাৰেবন কালিন্দী বৎসধেনু গোপগোপী এই সব লীলা চৰিত্ৰ সদায় কৈ থাকে। ৰাজা বোলে বাপ চুক ভাকুলিৰ পায়স দৰিদ্ৰৰ অস্তনিধি মোৰ অধম পাপীৰো চিত্তগোল তজু মুখ পদ্ম ঘ্ৰাণ পাই পিয়াব পাৰি নেকি। গুৰুজনে বোলে বস্ত্ৰ কৈহে দেখাব পাৰি বোলে বাপ তেহে যগ গৈ আমি ততে বাৰেও মৰলক সূতা সৈতে গতাই দিওঁ কৰক যায়। এইখিনি হ'ল মহাৰাজ নৰনাৰায়ণৰ ৰাজ্য কোচবিহাৰত গুৰুজনা থকা অৱস্থাৰ কথা। তাৰপিছত আমাৰ বৃন্দাবনী বস্ত্ৰভাগ তৈয়াৰ হৈছিল বৰপেটাত। গতিকে ৰজাৰ সেই অনুৰোধ গুৰুজনাই ৰক্ষা কৰিবলৈ গৈ তাৰে পৰা ৰজাৰ কথা মতে বৰপেটালৈ ভটিয়াই আহে। আৰু বৰপেটালৈ ভটিয়াই আহি বিশেষকৈ বৃন্দাবনী বস্ত্ৰৰ যিসকল বস্ত্ৰশিল্পী, সেই বস্ত্ৰশিল্পীসকলৰ ভিতৰত গোপাল তাঁতী আছিল প্ৰধান বা প্ৰমুখ তাঁতী। আৰু গোপাল তাঁতীকে আৰু বাকীসকল তাঁতীক একত্ৰিত কৰি গুৰুজনাই বৃন্দাবনী বস্ত্ৰৰ ৰজাৰ আগত দাঙি ধৰিব পৰাকৈ ভগৱান কৃষ্ণৰ বৃন্দাবনী লীলা দৃশ্যায়ন কৰিব পৰাকৈ বৃন্দাবনী বস্ত্ৰৰ পৰিকল্পনাৰ কথা অৱগত কৰে। আৰু ৰজাই যোগান ধৰা সা সামগ্ৰী, বিশেষকৈ সূতা বা বিভিন্ন ধৰণৰ ৰং ইত্যাদিৰ কথা বেকত কৰে। আৰু তাৰপিছত গোপাল তাঁতীকে প্ৰমুখ্য কৰি বাকীসকল তাঁতীৰ সহযোগত বৃন্দাবনী বস্ত্ৰৰ পৰিকল্পনা হাতত লোৱা হয়। আৰু সেই আমি জানো যে বস্ত্ৰভাগ চকুৰি হাত দীঘল আৰু তিনিকুৰি হাত বহল। এই চকুৰি হাত দীঘল আৰু তিনিকুৰি হাত বহল বৃন্দাবনী বস্ত্ৰখনত ভগৱান কৃষ্ণৰ বৃন্দাবন তথা গোকুল লীলা, বিশেষকৈ 28টা লীলা অৱতাৰ, ভগৱান কৃষ্ণৰ জন্মৰ পৰা কংসবধলৈকে এই 28টা লীলা অৱতাৰ তাত তোলা হৈছিলে। আৰু সেই 28টা লীলা অৱতাৰৰ ভিতৰত এটা বিশেষভাৱে মন কৰিবলগীয়া যে গুৰুজনাৰ কালীয়দম নাটকৰ এটা বিখ্যাত গীত, আৱে কালি কাল বালিয়াৰা কৰটো তুলি ফেট ফুটুকাৰা, এই বিখ্যাত গীতটো বৃন্দাবনী বস্ত্ৰত তোলা হৈছিলে। আৰু এই বস্ত্ৰভাগ বিভিন্ন ৰঙৰ সূতা যেনে ৰঙা, ক'লা, হালধীয়া, সেউজীয়া, পাতল নীলা, শ্যাম বৰণীয়া আৰু বগা এনেকুৱা সূতাৰে বোলাই বস্ত্ৰভাগ তৈয়াৰ কৰা হৈছিল। আৰু বস্ত্ৰভাগ তদাৰক কৰিবৰ কাৰণে গুৰুজনাই সদায় পাটবাউসী, বিশেষকৈ তাঁতিকুটি অঞ্চললৈ, নিজৰ বহাৰ পৰা তাঁতিকুচিলৈ গৈছিল, নিজেই দিনৰ দিনটো তাত থাকি বস্ত্ৰভাগৰ তদাৰক কৰিছিল। আৰু এই বস্ত্ৰভাগ তদাৰক কৰি গুৰুজনাই ঠিকে থাকে আগবঢ়াই নিছিল। এদিন কিবা কাৰণৰ গুৰুজনা যাবলৈ অপাৰক বা শাৰীৰিকভাৱে অসুস্থ হোৱাত এই বস্ত্ৰভাগৰ তদাৰকৰ কাৰণে মহাপুৰুষ মাধৱদেৱক নিৰস্ত কৰিছিল। আৰু মাধৱদেৱ যিদিনা সেই বস্ত্ৰভাগৰ তদাৰকৰ কাৰণে গৈছিল, গুৰুজনাই তদাৰকত থকা দিনকেইটাতকৈ মাধৱদেৱে হেনো দুআঙুল চাৰি আঙুল বস্ত্ৰ বেছিকৈ বোৱাবলৈ সক্ষম হৈছিল। আৰু সেই কথাটোতে আশ্চৰ্য প্ৰকাশ কৰি মহাপুৰুষ শংকৰদেৱ গুৰুজনাই মাধৱদেৱক বঢ়াৰপু উপাধি সেই প্ৰসংগতে দিয়া বুলি পেলাই চুৰিত পুথিত উল্লেখ পোৱা যায়। বৃন্দাবনী বস্ত্ৰভাগ প্ৰায় ছমাহৰ মূৰত তৈয়াৰ হৈ ওলায়। আৰু এইদৰে বস্ত্ৰভাগ তাঁতিকুচিত প্ৰস্তুত হৈ উঠাৰ পিছত তাঁতিকুচিৰ সমূহ বাসিন্দা সমূহ গৈ ৰখে সেই বস্ত্ৰভাগ সানন্দে চাবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰাত গুৰুজনাই তেখেতসকলক আন্তৰিকতাৰে সেই বস্ত্ৰভাগ প্ৰদৰ্শন কৰি জাপিকুচি থয়। আৰু পৰৱৰ্তী সময়ত সেই বস্ত্ৰভাগ মহাৰাজ নৰনাৰায়ণক কোচবিহাৰত দেখুৱাবৰ কাৰণে অতি সযতনে, অতি সাৱধানে পেৰাত ভৰাই লৈ যোৱাৰ কথা চৰিত পুথিত পোৱা যায়। এয়া হ'ল আমাৰ বস্ত্ৰভাগৰ প্ৰস্তুত বা বস্ত্ৰভাগ প্ৰস্তুতৰ কাৰণে যিখিনি ৰজাৰ সদিচ্ছা, তাৰ ফলস্বৰূপে সৃষ্টি হোৱা বস্ত্ৰভাগৰ কথা আৰু বস্ত্ৰভাগৰ তৈয়াৰৰ লগত জড়িত থকা এই কথাখিনি। 16শ শতিকাত বৃন্দাবনী বস্ত্ৰখন প্ৰস্তুত কৰা হৈছিলে আৰু তাৰপাছত আজিলৈকে প্ৰায় 450 বছৰ জুৰি এই বস্ত্ৰভাগ বিশ্বৰ অন্ততঃ 3টামান মিউজিয়ামত সংৰক্ষিত হৈ আছে। বিশেষকৈ ইংলেণ্ডৰ ব্ৰিটিছ মিউজিয়ামত, পেৰিছৰ গুইমেট মিউজিয়ামত বস্ত্ৰভাগ সংৰক্ষিত হৈ আছে। এতিয়া প্ৰশ্ন হ'ল এই বস্ত্ৰভাগ কেনে

0: কেনেকুৱাকৈ আমাৰ ভাৰতবৰ্ষ অসমৰ সীমা চেৰাই ভাৰতবৰ্ষৰো সীমা চেৰাই কেনেকুৱাকৈ পশ্চিমীয়া দেশত সুন্দৰভাৱে সুবাসিত হৈ আছে, দৰ্শকক যুগ যুগ ধৰি আকৰ্ষণ কৰি আছে কেনেকৈ সকলোৱে জানো। মানসকলৰ অত্যাচাৰত মানসকলক খেদি অসম 1826 চনত মান আৰু ইংৰাজৰ জ্ঞানদাবুৰ সন্ধিৰ ফলস্বৰূপে কিখিনি আমাৰ পৰিৱৰ্তন হ'ল সেইখিনি কথা আমি সকলোৱে জানো হওক। গতিকে সেই ক্ৰান্তিকাৰী সময়ত বস্ত্ৰভাগ তিব্বতৰ অসমৰ পৰা তিব্বতলৈ যায় আৰু তিব্বতৰ পৰা ইংৰাজসকলৰ জৰিয়তে হওক বা আন বিদেশী শক্তিৰ জৰিয়তে হওক সেই বস্ত্ৰভাগ ইংলেণ্ড বা আমাৰ লণ্ডনৰ ব্ৰিটিছ মিউজিয়াম আৰু পেৰিছৰ গুইমেট মিউজিয়ামত স্থান পাবলৈ বা সংৰক্ষিত হৈ থাকিব লগা হয়। যি কি নহওক, এই বস্ত্ৰভাগ আমাৰ অসমৰ অমূল্য সম্পদ। বস্ত্ৰভাগে আমাৰ অসমৰ বস্ত্ৰশিল্পৰ অতি প্ৰাচীনতম ঐতিহ্যৰ কথা বিশ্ববাসীৰ আগত যোগে যোগে দাঙি ধৰি আহিছে। আমাৰ অসম চৰকাৰে এই বস্ত্ৰভাগ 2027 বৰ্ষত এই অসমলৈ বস্ত্ৰভাগ ব্ৰিটিছ মিউজিয়ামত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বস্ত্ৰভাগ ব্ৰিটিছ মিউজিয়ামৰ কৰ্মকৰ্তা বা ইংলেণ্ডলৈ গৈ তেখেতে যোগাযোগৰ সম্পূৰ্ণ ব্যৱস্থা কৰি আহিছে আৰু 2027 বৰ্ষত এই বস্ত্ৰভাগ আমাৰ ৰাজ্যখনলৈ আহিব আৰু আকাংক্ষিত সেই বস্ত্ৰভাগ অসমৰ ৰাইজে চাই জীৱন ধন্য কৰিব পাৰিব বুলি আমি বিশ্বাস কৰিব পাৰোঁ। আৰু এই বস্ত্ৰভাগেই আমাৰ সভ্যতা সংস্কৃতিৰ যে এটা বিশাল এটা এটা আমাৰ অধ্যায় অধিকাৰ কৰি আছে, সি যে অসমৰ জাতীয় জীৱন বা জাতীয় সংস্কৃতি, অসমৰ বৰ্ণিল বৈষ্ণৱ সংস্কৃতিক যে বিশ্ববাসীৰ আগত যোগে যোগে দাঙি ধৰি আছে সেই কথা আমি ক'ব পাৰোঁ। গতিকে এইখিনি বৃন্দাবনী বস্ত্ৰ সম্পৰ্কে প্ৰকাশ কৰা হ'ল। ধন্যবাদ।
1: ইমান পৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য সৃষ্টি বৃন্দাবনী বস্ত্ৰ সম্পৰ্কে নগাঁও বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক শ্ৰীযুত দীপক বৰাদেৱে কোৱা কথাখিনি শুনিলে। তেখেতলৈ আকাশবাণী নগাঁও কেন্দ্ৰৰ সুপ্ৰভাত অনুষ্ঠানৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইখিনিতে শুনিলেও আহক পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত।

ইংৰাজ কবি তথা বেংগল লেখক আলেকজেণ্ডাৰ পোপৰ 1688 চনৰ 21 মে'ত লণ্ডনৰ এটা সাধাৰণ মধ্যবিত্ত পৰিয়ালত জন্ম হয়। 1744 চনৰ 30 মে'ত অৰ্থাৎ আজিৰ তাৰিখত লণ্ডনত তেখেতৰ পৰলোক প্ৰাপ্তি ঘটে। যাৰ অন্তৰ সঁচাকৈ স্বচ্ছ তেওঁ বাহিৰত অস্বচ্ছ হ'ব নোৱাৰে। মহাত্মা গান্ধীৰ এই মহৎবাণীৰেই আজিৰ সুপ্ৰভাত ইমানতে সামৰি মই গীতামণি শৰ্মাই আপোনালোকৰ পৰা বিদায় লৈছো। আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে নমস্কাৰ।

0: আসল নদখনৰ লগত কিয় খেলিছ?
1: ভাই, এইখন ফটা।
0: হুন, ফটা চিটা বা পুৰণি নোট
2: বেংকৰ শাখালৈ গৈ সলনি কৰিব পাৰি।
1: বাহ, নতুন নোট পোৱা যাব।
0: অঁ, তাৰে তই আমাক পিজ্জা পাৰ্টি দিবি।
2: আহি আই কয় স্মাৰ্ট হৈ পৰক, কুল হৈ ৰওক।
3: আগবঢ়াইছো মূৰ্ছনা। অনুষ্ঠানত প্ৰথমে শুনক লতা মংগেশকাৰ আৰু দিলীপ কুমাৰৰ কণ্ঠত মুছাফিৰ বুলছবিখনৰ এই গীতটি।

আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্জ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মঠাউৰিত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সচেতন ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

0: আসল নদখনৰ লগত কিয় খেলিছ?
1: ভাই, এইখন ফটা।
0: শুন, ফটা চিটা বা পুৰণি নোট
2: বেংকৰ শাখালৈ গৈ সলনি কৰিব পাৰি।
1: বা নতুন নোট পোৱা যাব।
0: অঁ, তাৰে তই আমাক পিজ্জা পাৰ্টি দিবি।
2: আতিয়াই কয়, স্মাৰ্ট হৈ পৰক, কুল হৈ ৰওক।
3: জাপানিজ এনকেফেলাইটিছ, মেলেৰিয়া বা ডেংগুৰ পৰা হাত সাৰিবলৈ কিছুমান সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন। শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। শৰীৰ সম্পূৰ্ণ ঢাকি ৰখা বস্ত্ৰ পৰিধান কৰিব। জ্বৰ হ'লে আপোনাৰ তেজ পৰীক্ষা কৰাওক। সদায় সন্ধিয়া ঘৰৰ বাহিৰে ভিতৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰক।

অনুষ্ঠানৰ আৰম্ভণিতে এয়া দিলীপ দাস আৰু শান্তা হাজৰিকা। গীতৰ ৰচনা নীলকান্ত শৰ্মাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰু কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: অনুষ্ঠানত এইবাৰ শুনোৱা হওক গীতা হাতীকাত কাকতি ৰচিত এটি গীত, পাৰ্বিন আহমেদৰ কণ্ঠত, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

আপোনালোকে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক অৰুণাভা ভূঞাৰ কণ্ঠৰ এটি গীত, ৰচনা দিনবেশ্বৰ দাসৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

অনুষ্ঠানৰ শেষত আগবঢ়াইছো পংকজ বৰদলৈ আৰু কুইন দাসৰ কণ্ঠৰেটি গীত। গীতিকাৰ উমেশ চৌধুৰী, প্ৰযোজনা ৰাজেশ্বৰ বৰদলৈৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধানৰ দিশে শীঘ্ৰে অগ্ৰসৰ হবলৈ অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত গ্ৰহণ, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত ভগৱান বুদ্ধৰ দুগৰাকী প্ৰধান শিষ্যৰ পবিত্ৰ অৱশেষ প্ৰদৰ্শনীৰ বাবে এটা প্ৰতিনিধি দল আজি মংগোলীয়া অভিমুখে ৰাওনা, ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ, ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰৰ নিৰ্দেশ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি গুজৰাট টাইটানছৰ ফাইনেলত প্ৰৱেশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধানৰ দিশে শীঘ্ৰে অগ্ৰসৰ হবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ লক্ষ্যৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা প্ৰতিনিধি দলে কালি দিছপুৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে এই আলোচনাকালত তেওঁলোকে অসম মেঘালয় সীমান্তৰ বিভিন্ন শ্ৰেষ্ঠ ভাৰতৰ দৰ্শনেৰে অসম আৰু মেঘালয়ে বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ লগতে অষ্টলক্ষ্মী অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰিব পৰা নতুন সম্ভাৱনাসমূহৰ অন্বেষণ সন্দৰ্ভতো আলোচনা কৰে। উল্লেখযোগ্য যে অসম আৰু মেঘালয়ৰ 884.9 কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাজ্যিক সীমাৰ লগতে 12টা অঞ্চলত দীৰ্ঘদিন ধৰি বিবাদ চলি আছে। ভগৱান বুদ্ধৰ দুগৰাকী প্ৰধান শিষ্য অৰহন্ত চাৰিপুত্ৰ আৰু অৰহন্ত মোদগালিয়ানৰ পবিত্ৰ অৱশেষ প্ৰদৰ্শনীৰ বাবে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দল আজি মংগোলীয়া অভিমুখে ৰাওনা হ'ব। ভাৰত আৰু মংগোলিয়াৰ মাজৰ শতিকাজোৰা সভ্যতাগত সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে সংস্কৃতি মন্ত্ৰালয়ৰ অধীনত এই প্ৰদৰ্শনী আয়োজন কৰা হৈছে। মধ্যপ্ৰদেশৰ ছাঁচি বিহাৰ চৈত্যত এই পবিত্ৰ অৱশেষ সংৰক্ষণ কৰি ৰখা হৈছে আৰু মংগোলিয়াত এই অৱশেষ প্ৰদৰ্শনীৰ বাবে অহা 9 জুনলৈ ৰখা হ'ব। এই প্ৰদৰ্শনকালত দেশখনৰ বহু ভক্ত বৌদ্ধ ভিক্ষু তথা পণ্ডিতসকলে পবিত্ৰ অৱশেষৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। মংগোলীয়া যাত্ৰাৰ পূৰ্বে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আকাশবাণী গুৱাহাটীযোগে এটি বাৰ্তা প্ৰেৰণ কৰিছে।
1: নমস্কাৰ বন্ধুগণ, আদৰণীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীকে মাৰ্গদৰ্শন মে ভাৰত চৰকাৰ বসুধৈৱ কুটুম্বকম তথা বিশ্ব বন্ধুত্ব কি ভাৱনা কো বৈশ্বিক স্তৰ পৰ সশক্ত বনানে হেতু নিৰন্তৰ প্ৰয়াসৰত হে। ইসী ক্ৰম মে হম মংগোলিয়া কি যাত্ৰা পৰ যা ৰহে হে, যহা ভগৱান বুদ্ধ কে পৰম পূজ্য শিষ্য অৰহন্ত সাৰিপুত্ৰ এৱং অৰহন্ত মহামোদগালিয়ান কে পবিত্ৰ অৱশেষো কি প্ৰদৰ্শনী আয়োজিত কি যা ৰহী হে। यह अवसर भारत और मंगोलिया के मध्य प्राचीन आध्यात्मिक सांस्कृतिक एवं सभ्यतागत संबंधों को नई ऊर्जा प्रदान करने वाला है। यह आयोजन दोनों देशों के बीच आत्मीयता, सद्भाव और सहयोग की और अधिक भावना को मजबूत करेगा तथा भगवान बुद्ध के शांति, करुणा और मानव कल्याण के संदेश को वैश्विक समुदाय तक प्रभावी रूप से पहुंचाने का माध्यम बनेगा। मुझे विश्वास है कि पवित्र अवशेषों की यह प्रदर्शनी भारत और मंगोलिया के संबंधों में नई उष्मा का संचार करेगी तथा विश्व बंधुत्व, सह अस्तित्व और मानवीय मूल्यों की भावना को और अधिक व्यापक बनाएगी। जय हिंद।
0: পশ্চিম এছিয়াৰ সংঘৰ্ষৰ ফলত গোলকীয় শক্তি যোগান ব্যৱস্থা ব্যাহত হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ নিৰ্দেশ দিছে। পশ্চিম এছিয়াৰ সংঘৰ্ষ সন্দৰ্ভত কালি এখন আন্তঃমন্ত্ৰী পৰ্যায়ৰ সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই কথা প্ৰকাশ কৰে। ইন্ধনৰ যোগানৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সুৰক্ষামূলক ব্যৱস্থাসমূহত আলোকপাত কৰি শ্ৰীমতী শৰ্মাই কয় যে দেশে খনিজ তেলৰ ভাণ্ডাৰৰ ক্ষমতা বৃদ্ধি কৰাৰ দিশতো কাম কৰি আছে। তেওঁ কয় যে চৰকাৰে কৌশলগত ভাণ্ডাৰৰ জৰিয়তে ইন্ধন নিৰাপত্তা শক্তিশালী কৰা আৰু নিৰৱচ্ছিন্নভাৱে যোগান সুনিশ্চিত কৰাৰ বাবেও কাম কৰি আছে। চৰকাৰে লগতে ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত তৈল বিপণন কোম্পানী ইণ্ডিয়ান অইল কৰ্পৰেচন, ভাৰত পেট্ৰলিয়াম আৰু হিন্দুস্থান পেট্ৰলিয়ামক অতিৰিক্ত ভাণ্ডাৰৰ বাবে আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে বুলি যুটীয়া সচিবগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমতী শৰ্মাই কয় যে দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল, ডিজেল, ৰন্ধন গেছ, খনিজ তেল আৰু প্ৰাকৃতিক গেছ মজুত আছে আৰু প্ৰতিদিনে প্ৰায় 92,000 মেট্ৰিক টন ৰন্ধন গেছ উৎপাদন কৰি থকা হৈছে। অসম বিধানসভা সচিবালয়ে ঠিকাভিত্তিকভাৱে নিয়োজিত 12গৰাকী অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীক দায়িত্বৰ পৰা অব্যাহতি দিছে। বিধানসভাৰ নৱনিযুক্ত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ নিৰ্দেশ অনুসৰি এইসকল বিষয়া কৰ্মচাৰীক দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে বুলি অসম বিধানসভা সচিবালয়ে এখন নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকলৰ অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ

0: এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটোৰ প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। তামোলপুৰ জিলাৰ আবকাৰী বিভাগে কালি নাগৰিজুলি আৰক্ষী চকীৰ অধীনৰ ডোঙাৰ গাঁৱত অভিযান চলাই বৃহৎ পৰিমাণৰ ভূটানী সুৰা জব্দ কৰে। অঞ্চলটোত অবৈধ সুৰাৰ বেহাৰ বিৰুদ্ধে চলাই থকা অভিযানৰ অংশ হিচাপে এই সফলতা লাভ কৰা হয়। জিলাৰ আবকাৰী বিভাগৰ উপ অধীক্ষক মানৱ প্ৰতিম শৰ্মাৰ নেতৃত্বত যোৱা দলটোৱে প্ৰায় 140 কাৰ্টন ভূটানৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয়। এই কাৰ্যৰ সৈতে জড়িত বিমল বড়ো নামৰ ব্যক্তিগৰাকীক অভিযানৰ সময়ত পলাই যাবলৈ সক্ষম হয় যদিও তেওঁ কৰায়ত্ব কৰাৰ বাবে অভিযান অব্যাহত আছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আৰু জনগাঁথনিগত সুযোগৰ সম্ভাৱনা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ ল'ব IIT গুৱাহাটীৰ স্কুল অব বিজনেছৰ সহযোগী অধ্যাপক ডঃ কুলদীপ বৈশ্যই। আলোচনাৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তি ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ চুপাৰীঘাট কাজিগাঁও সংযোগী পথত কালি সন্ধিয়া সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাত দুগৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে দুখন মটৰচাইকেলৰ মুখামুখিকৈ খুন্দা লগাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। কোকৰাঝাৰ জিলায়ুক্ত ডঃ পি উদয় প্ৰবীণে কালি জিলাখনৰ স্বাস্থ্যখণ্ডৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। জিলাখনত স্বাস্থ্যখণ্ডত ৰূপায়িত আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণৰ অগ্ৰগতিত তেওঁ গুৰুত্ব আৰোপ কৰে। জিলাখনত HPV প্ৰতিষেধক আঁচনি ৰূপায়ণ আৰু অগ্ৰগতি সন্দৰ্ভত তেওঁ সবিশেষ বুজ লয়। জৰায়ুমুখৰ কৰ্কট ৰোগৰ পৰা কন্যাসকলক সুৰক্ষা দিয়াৰ প্ৰতি লক্ষ্য ৰাখি চলোৱা এই অভিযান জিলাখনত সফল কৰি তোলাৰ বাবে ব্যাপক সজাগতা অভিযান চলাবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক তেওঁ নিৰ্দেশ দিয়ে। যক্ষ্মামুক্ত ভাৰত অভিযানৰ অগ্ৰগতি সন্দৰ্ভতো তেওঁ সবিশেষ বুজ লয়। বৈঠকত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত, সহকাৰী আয়ুক্ত আৰু স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। গুজৰাট টাইটানছে 215 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি সুন্দৰ বেটিঙেৰে 18 অভাৰ 4টা বলত 3 উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। গুজৰাট দলৰ অধিনায়ক শুভমন গিলে 53টা বলত 104 ৰাণ কৰাৰ লগতে সাই সুদৰ্শনে 58 ৰাণ কৰে। শুভমন গিলক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 214 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 96 ৰাণৰ সুন্দৰ ইনিংছ খেলাৰ লগতে ৰবীন্দ্ৰ জাদেজাই 45 ৰাণৰ বৰঙণি আগবঢ়ায়। গুজৰাট টাইটানছৰ হৈ কাগিছৰ ৰাবাদা আৰু জেছন হালদৰে 2টাকৈ উইকেট দখল কৰে। প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটানছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পুলক গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: জুনৰ প্ৰথম সপ্তাহত হ'বলগীয়া মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পূৰ্বে উদ্বিগ্ন মন্ত্ৰিত্ব প্ৰত্যাশী, ইবোলাৰ আতংক, গুৱাহাটীৰ বিমানবন্দৰত বিশেষ সতৰ্কতা, অসম বিধানসভা সচিবালয়ত অৱসৰৰ পাছত পুনৰ নিযুক্তি লাভ কৰা 12 গৰাকী বিষয়া কৰ্মচাৰীক অব্যাহতি, অসমত GSDP মাত্ৰ 1.7% ব্যয় স্বাস্থ্যসেৱাত আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মাত্ৰ 10 মিনিটৰ ভিতৰতে সীমান্ত পাৰ হৈ ভাৰতত সোমাই এই সম্পৰ্কীয় অসম পশ্চিমবংগত হোৱা অবৈধ প্ৰৱৰ্জনৰ আঁৰৰ চাঞ্চল্যকৰ তথ্যৰ বাতৰি এটা দৈনিক অসম কাকতখনে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্ত আৰু ফাষ্টট্ৰেক আদালতে শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন নাকচ কৰাৰ বাতৰি দ্য আছাম ট্ৰিবিউন আৰু আমাৰ অসম কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যত আসন্ন জনগণনা সুচাৰুৰূপে সম্পন্ন কৰিবলৈ লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পন্ন কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতখনে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। দেশৰ সকলো প্ৰাথমিক শিক্ষক হ'ব লাগিব টেট উত্তীৰ্ণ, এই শিৰোনামেৰে কেইবাহাজাৰ শিক্ষকৰ আবেদনৰ শুনানি লৈ উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতখনে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমকে ধৰি দেশৰ বহু অঞ্চলত প্ৰদূষণ

0: মন্তব্য 20% বৃদ্ধি পোৱাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে তথ্য সহকাৰে প্ৰকাশ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ 2025 বৰ্ষৰ এপ্ৰিল মাহৰ পৰা অভিলেখ সংখ্যক 5,48,000 দৰ্শনাৰ্থীৰ আগমন ঘটাৰ বাতৰি দ্য চেণ্টিনেল কাকতৰ। এতিয়া আহক পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
1: বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত মটঙাৰ পল্লা নৈত গা ধুবলৈ গৈ কালি দুটি শিশুৰ মৃত্যু হয়। সমনীয়াৰ সৈতে গা ধুবলৈ যোৱাৰ সময়ত এটি শিশু নৈৰ কোবাল সোঁতত উটি যোৱা দেখা পাই আনটি শিশুৱে বচাবলৈ যোৱাৰ অৱস্থাতে তেওঁলোকৰ মৃত্যু হয়। গোৱালপাৰা জিলাৰ মৰণৈ আৰক্ষী থানাৰ সমীপত আজি পুৱতি নিশা বিদ্যুৎ পৃষ্ঠ হৈ এটা বনৰীয়া হাতীৰ মৃত্যু হয়। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি খাদ্যৰ সন্ধানত অঞ্চলটোত প্ৰৱেশ কৰা হাতীৰ জাকটোৱে এজন লোকৰ বাসগৃহলৈ বিদ্যুৎ সংযোগ দিয়া তাঁৰ সুৰেৰে মেৰিয়াই দিয়াৰ সময়ত বিদ্যুৎ পৃষ্ঠ হৈ হাতীটোৰ মৃত্যু হয়। ইতিমধ্যে বন বিভাগৰ লোক অঞ্চলটোত উপস্থিত হৈ হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা লৈছে। উল্লেখযোগ্য যে খাদ্যৰ সন্ধানত বনৰীয়া হাতীয়ে দীৰ্ঘদিনৰে পৰা উপদ্ৰৱ চলাই আহিছে। ডিব্ৰুগড় জিলাৰ দুলিয়াজান শাখা লেখিকা সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লগতে সংগতি ৰাখি সদৌ অসম ভিত্তিত মদিৰা শইকীয়া ভূঞাৰ সোঁৱৰণত দ্বিতীয় বাৰ্ষিক কাব্য গ্ৰন্থৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাত 18 বছৰ ঊৰ্ধৰ ব্যক্তিসকলে অংশগ্ৰহণ কৰিব পাৰিব। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। আন্তঃৰাজ্যিক সীমা সমস্যাৰ স্থায়ী সমাধানৰ দিশে শীঘ্ৰে অগ্ৰসৰ হ'বলৈ অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত গ্ৰহণ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত ভগৱান বুদ্ধৰ দুগৰাকী প্ৰধান শিষ্যৰ পবিত্ৰ অৱশেষ প্ৰদৰ্শনীৰ বাবে এটা প্ৰতিনিধি দল আজি মংগোলীয়া অভিমুখে ৰাওনা। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহক কমেও 30 দিনৰ বাবে ৰন্ধন গেছৰ ভাণ্ডাৰ সংৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰৰ নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি গুজৰাট টাইটানছৰ ফাইনেলত প্ৰৱেশ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী নগাঁও অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত। আগবঢ়াইছোঁ শ্ৰোতাই ফোনযোগে কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত।
1: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাইছোঁ। আৰম্ভ কৰিছোঁ আপুনি বিচৰা গীত। আমালৈ অহা প্ৰথমটি ফোন কল আমি লৈছোঁ। নমস্কাৰ, আকাশবাণী নগাঁৱৰ আপুনি বিচৰা গীত।
2: নমস্কাৰ।
1: আপুনি ক'ৰ পৰা কৈছে আৰু আপোনাৰ নামটো কওক?
2: মোৰ নাম ৰঞ্জিত বৰা, মই বৰজহাৰ পৰা কৈছোঁ।
1: দক্ষিণপাট বৰজহাৰ পৰা কৈছে। আপুনি আমাৰ অনুষ্ঠানৰ এগৰাকী নিয়মীয়া শ্ৰোতা।
2: নিয়মীয়া শ্ৰোতা, নিয়মীয়া শ্ৰোতা, মই বাইদেউসকলৰ লগত কথা পাতি থাকোঁ।
1: হয় হয়। আজি কি গীত শুনিবৰ বাবে আমালৈ অনুৰোধ কৰিব পাৰোঁ?
2: আজি জুবিনৰ মোৰ অনামিকা এলবামৰ
1: প্ৰথম জুবিনৰ যিখন অনামিকা এলবামৰ তাৰ এটি গীত আপোনাক শুনাই দিলে হ'ব। বৰ্তমান ব্যস্ততা কেনেকুৱা? গৰমটো আহিছে লাহে লাহে আৰু। হয় হয়। হয়, মই কথা পাতিছিলোঁ নেকি আপোনাৰ সৈতে আগতে এবাৰ? মই পাইছোঁ আপোনাক। হয়, এতিয়া আমাৰ শাক পাচলিৰ দামবিলাক অকণমান কমিছেনে বাৰু? হয়, আৰু এতিয়া আবতৰীয়াহে আৰু নহয় জানো? এতিয়া আবতৰীয়াহে বতৰত একে প্ৰথমতে ওলাওঁতে অকণমান দামটো থাকে আৰু এতিয়া লাহে লাহে কমিছে। হয় হয়। এতিয়া এনেই মানে মোটামুটি গড়ে কিমানকৈ হৈ আছে এতিয়া আপোনালোকৰ সেইফালে কেজি যিকোনো চব্জিয়ে ধৰক গড়ে?
2: এতিয়া আমাৰ হোলচেল বিলাক বেছি নহয়, ধৰক পাৰ কিলো এতিয়া আমি 10 টকা 12 টকাত কিনিবলগীয়া আছে।
1: আপোনালোকে 10 টকা 12 টকাত কিনি 20 টকা আগতে বেছি দিব পাৰে আৰু নহয় জানো? তেনেকৈ বেছি দিয়ে। আমালৈ ফোন কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈকো আমাৰ সৈতে এইদৰে সংযোজিত হৈ থাকিব। আপোনাৰ অনুৰোধৰ গীতটি আমি বজোৱাৰ প্ৰয়াস কৰিছোঁ।

হয়, আকাশবাণী নগাঁৱৰ আপুনি বিচৰা গীত, আপুনি কোনে ক'লে আৰু ক'ৰ পৰা কৈছে কওক? বৰপাথৰি দক্ষিণ সূতাৰ গাঁও। আচ্ছা, আপোনাৰ ভালনে বাৰু? হয়, আমাৰ ভালেই বাৰু। আজি কি গীত শুনিব? হয় হয় হয়, আপুনি আপোনাৰ হয় হয় আপোনাৰ অনুৰোধৰ গীতটি কওক। হয় হয়, ঠিকে আছে, আমালৈ ফোন। হয়, ঠিক আছে, আপোনাৰ অনুৰোধৰ গীতটি আমি বজোৱাৰ প্ৰয়াস কৰিছোঁ, আপুনি শুনিব।

এই আকাশবাণী নগাঁৱৰ আপুনি বিচৰা গীত আপুনি কোনে ক'লে আৰু ক'ৰ পৰা কৈছে কওক? হয় শৰ্মা ডাঙৰীয়া, ভালে আছেনে বাৰু? অঁ, গাটো অকণ বেয়া আছিলে ন? বাকী কেনেকুৱা, এনেই জ্বৰ চৰ্দি নে? অঁ, অকণমান মানে ছিজনটো অকণমান অলপ হেৰি হৈ আছে নহয়, এই গৰম আৰু অকণমান ঠাণ্ডাও লাগে, বৰষুণো দি আছে মাজে সময়ে। অঁ আছোঁ দিয়ক, আমি ভালে আছোঁ। অঁ, সেইফালে আজি যোৰহাটৰ ফালে আজি বতৰ কেনেকুৱা? কওকচোন বাৰু, আজি কি গীত শুনিব? কৰণ অৰ্জুন চিনেমাখনৰ গীত। হয় ঠিক আছে, আপোনাৰ অনুৰোধৰ গীতটি আমি বজাইছোঁ। অঁ, নামকেইটা কওক। পুনৰবাৰ ধন্যবাদ জনাইছো আৰু আপোনাৰ অনুৰোধৰ গীতটি আমি বজোৱাৰ পৰাই কৈছো শুনিব।

নমস্কাৰ, আকাশবাণী নগৰ, আপুনি বিচৰা গীত আপুনি কিবা এটা বজাই আছে, এইটো কমাই ল'লে ভাল হ'ব কথা পাতিবলৈ। অঁ, বাণীবদ্ধ অনুষ্ঠান চলি আছে, হয়, আপোনাৰ এই বেকগ্ৰাউণ্ডৰ পৰা এটা

0: শব্দ আহি আছে যে সেইকাৰণে মই কৈছিলোঁ। অঁ নাই হ'ব বাৰু, এতিয়া ঠিক কমিছে। কওকচোন আপুনি ক'ৰ পৰা ক'লে আৰু কোনে কৈছে? হয় হয় কুলেন্দ্ৰ বৰা। আপুনি আগলৈ আগতে আমালৈ ফোন কৰিছে, অঁ আজি কি গীত শুনিবৰ কাৰণে আপুনি অনুৰোধ কৰিব পাৰো? হয় ভূপেন হাজৰিকা, অতি সুন্দৰ গীত আৰু যুগমীয়া গীত। হয় বৰ্তমান ব্যস্ততা কেনেকুৱা ধৰণৰ সেইফালে খবৰ কওকচোন, আপোনালোকৰ খবৰ কেনেকুৱা কওকচোন বাৰু অকণমান শুনো। আপোনাৰ দোকানখন কিহৰ আছিলে? আপোনাৰ দোকানখন কিহৰ আছিলে বোলো?
1: মোৰ দোকানখনৰ আগত চাহৰ দোকান আছিলে, এতিয়া মানে
0: মণিহাৰীও ৰাখিছে লগতে চাহৰ লগতে। আচ্ছা মৰিগাঁৱৰ আপোনাৰ আপোনাৰ আপোনাৰ দোকানখন কোনখিনিত কোন জেগাত বুলি ক'লে? অঁ অঁ চাৰিআলি লগতে, সৰু সৰুদৈ চেণ্টিকেট শুকদৈ, অঁ সৰু সৰু কৰি, হয় হয় গম পাইছোঁ গম পাইছোঁ। হয় হয় ঠিক আছে বাৰু, আমালৈ আপুনি ফোন কৰিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰেই আমালৈ আমাৰ সৈতে সংযোজিত হৈ থাকিব, আমাক উৎসাহিত কৰিব। হয় ধন্যবাদ।

0: হেল্ল' এই আকাশবাণী নগাঁৱৰ আপুনি বিচৰা গীত, আপুনি কোনে ক'লে আৰু ক'ৰ পৰা কৈছে কওক।
1: মই আপোনাৰ উজৰা গাঁও ক'লো, উত্তৰ গড়াই। মই গান এটা, পাপন দাৰ গান এটা শুনিবৰ কাৰণে ৰিকুৱেষ্ট কৰি ফোন কৰিছোঁ।
0: পাপনৰ এটি গীত শুনিব।
1: আগনা গোকুল মান
0: হয়
1: মানেনো কি গানটো যে,
0: হয় হয় হয় হয় আমালৈ ফোন কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ অনুৰোধৰ গীতটি আমি বজাইছোঁ, শুনিব।

0: আকাশবাণী নগাঁৱৰ আপুনি বিচৰা গীত, আপুনি কোনে ক'লে আৰু ক'ৰ পৰা কৈছে কওক।
1: মই নগাঁও বৰজহাৰ পৰা কৈছোঁ।
0: হয়, বৰজহাৰ পৰা ক'লে, কোনে ক'লে?
1: মই শ্ৰী ৰুণু কাকতি।
0: হয়,
1: মোৰ লগত আছে নাতি আৰু বোৱালী পল্লৱী কাকতি আৰু সমীৰণ কাকতি।
0: হয় হয়, আজি
1: গান এটা শুনিবলৈ বিচাৰিছোঁ।
0: হয়, কি কি গীত শুনিবৰ কাৰণে আজি ফোন কৰিলে বাৰু?
1: পুৰণা গান এটা, কলৰে পাততে চাউল পৰে, আগলতি মোৰ লৰে চৰে, ডুম ডুম ডবা, গানটো মানে শুনিবলৈ বৰ ইচ্ছা আছে আমাৰ।
0: হয় হয়, খগেন মহন্ত ডাঙৰীয়া স্মৃতি দিৱসো আহি আছে, সুন্দৰ পুৰণি গীত আপুনি অনুৰোধ কৰিলে আৰু আপোনাৰ অনুৰোধৰ গীতটি আমি বজাইছোঁ, নিশ্চয় শুনিব।

0: এয়া আকাশবাণী নগাঁৱৰ, হয় এয়া আকাশবাণী নগাঁও, আপুনি কোনে ক'লে আৰু ক'ৰ পৰা কৈছে? আপোনাৰ নামটো ক'ব।
1: মোৰ নাম শ্ৰী প্ৰভাত নাথ।
0: হয়, আজি কি গীত শুনিবলৈ আপুনি অনুৰোধ কৰিব বাৰু?
1: জুবিন দাৰ গান এটা বৰষুণ বৰষুণ গাই যায় গীতটো শুনিবলৈ বিচাৰিছিলোঁ।
0: ঠিক আছে, এটি সুন্দৰ গীত।
1: এটুকি এটুকি সৰে,
0: হয় এটি
1: মেঘালী ভৰা সন্ধ্যা, সেই গীতটো শুনিব বিচাৰিছিলোঁ।
0: হয়, এটি সুন্দৰ গীত আপুনি অনুৰোধ কৰিছে।
1: হয় হয়, মোৰ পৰিয়ালত আছিলে মোৰ পম্পী দেৱী,
0: হয়
1: মোৰ ছোৱালী দীক্ষাৰাণী দেৱী আৰু জিত কুমাৰ নাথ,
0: হয়
1: এই চাৰিগৰাকী মোৰ পৰিয়ালৰ সদস্য হৈ মানে ফোন কৰিছিলোঁ আপোনালোকৰ আকাশবাণী কেন্দ্ৰলৈ।
0: হয়,
1: আগতে মই কৰিছোঁ ফোন।
0: হয় হয়, নিশ্চয় আপোনাৰ অনুৰোধৰ গীতটি আমি বজাইছোঁ আৰু সকলো পৰিয়ালৰ সকলো কেইগৰাকী সদস্যৰ কাৰণে আমি গীতটি আপোনাক শুনাইছোঁ, শুনিব। হয়।

0: আকাশবাণী নগাঁৱৰ আপুনি বিচৰা গীত, আপুনি কোনে ক'লে আৰু ক'ৰ পৰা কৈছে? হয়, আজি কি গীত শুনিবৰ কাৰণে আপুনি আমালৈ অনুৰোধ কৰিব পাৰোঁ?
1: হয়, মই তেৰে নাম বুলছবিৰ তেৰে নাম গানটোৱে শুনিব বিচাৰোঁ।
0: আপোনাৰ বিষয়ে কওকচোন বাৰু, আমি আপোনাৰ নিশ্চয় গীতটি বজাই শুনাম, কিন্তু তাৰ আগতে অকণমান আপোনাৰ বিষয়ে জানি লওঁ।
1: ভাৰতীয় সীমা সুৰক্ষা বাহিনীত কৰ্মৰত বৰ্তমান।
0: হয়, সীমা সুৰক্ষা বাহিনীত আপুনি কাম কৰে?
1: হয় হয় হয়
0: হয় হয়
1: বৰ্তমান ছুটীত আছোঁ।
0: হয়,
1: ছুটীত আহিলে প্ৰায় নিয়মীয়া শ্ৰোতা হয় মই।
0: আপোনালোকে ছুটী কিমান দিনলৈকে থাকে সাধাৰণতে বছৰেকত?
1: সাধাৰণতে আমাৰ ছুটী মানে 60 দিন ইয়েল থাকে, মানে 60 দিন ইয়েল আৰু 15 দিনৰ হেৰি পায়, চিএল পায়, কেজুৱেল লীভ।
0: আচ্ছা, আপোনালোকে আহিলে মানে 60 দিনৰ একেবাৰে ছুটীত আহে আৰু ঘৰলৈ আহিলে?
1: নাই নাই, আমাৰ 3 ভাগত আহিব পাৰে আৰু।
0: তিনিটা ভাগত আহে আৰু মিলাই।
1: আপুনি 30 ডেইজ 30 ডেইজকে দুবাৰ, তাৰপিছত এই কি বুলি কয় 15 দিনৰ কেজুৱেল লীভ এবাৰ আহি পাৰে আৰু।
0: হয় হয়, বৰ্তমান আপোনাৰ পষ্টিং ক'ত আছে বাৰু, হৈ আছে এতিয়া?
1: পষ্টিং মোৰ একাডেমি টেকেনপুৰ গোৱালিয়ৰ মধ্যপ্ৰদেশ।
0: মধ্যপ্ৰদেশ গোৱালিয়ৰ, তাত মানে একাডেমিত আপুনি এতিয়া আছে ন? হয়, মানে আপুনি সীমান্তত নাই মানে এই
1: ট্ৰেইনিং চেণ্টাৰত আছোঁ।
0: ট্ৰেইনিং চেণ্টাৰত আছোঁ, আপুনি ট্ৰেইনাৰ তাৰমানে, আপুনি ট্ৰেইন কৰে ন, শিকায়?
1: মই হেৰি হয় যিমান মানে ডগছ থাকে মানুহ ফৌজত, ডগছ মই নেশ্যনেল ট্ৰেইনিং চেণ্টাৰ ফৰ ডগছ তাতে।
0: আচ্ছা আচ্ছা আচ্ছা, আপুনি আপুনি ডগ ট্ৰেইনাৰ এজন ন?
1: হয় হয়
0: ঠিকে আছে, আপোনাৰ সৈতে কথা পাতি পেলাই খুব ভাল লাগিল। আপোনাৰ নামটি মই আকৌ এবাৰ জানিব বিচাৰিছোঁ।
1: হয়, মোৰ নাম বিক্ৰম টিমুং।
0: হয়, ঠিক আছে, আমালৈ ফোন কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰ অনুৰোধৰ গীতটি আমি বজাইছোঁ, আপুনি শুনিব।
1: ঠিক আছে, থেংক ইউ।

0: এই আকাশবাণী নগাঁৱৰ আপুনি বিচৰা গীত আপুনি কোনে ক'লে আৰু ক'ৰ পৰা কৈছে কওক। হয় আজি হয় হয় এই আকাশবাণী নগাঁৱৰ আপুনি বিচৰা গীত আজি কি হয় কি গীত শুনিব বাৰু আপুনি? হয় ঠিক আছে, আমি আপোনাৰ অনুৰোধৰ গীতটি আমি নিশ্চয় আপোনাক শুনাম। আপোনাৰ বিষয়ে কওকচোন বাৰু অকণমান, আপোনাৰ ব্যস্ততা কি?
1: ব্যস্ততা মানে মোৰ দক্ষিণপাট চাৰিআলিতে দোকান আছে।
0: কিহৰ দোকান?
1: গেলামালৰ।
0: গেলামালত দক্ষিণপাট চাৰিআলিতে আছে ন?
1: হয় হয় হয় হয়।
0: আপুনিতো হোলচেল নকৰে, তাত ৰিটেইলহে আপুনি দিয়ে?
1: হোলচেল নহয়, হোলচেল নহয়।
0: আপুনি পাইকাৰী দৰত নগাঁৱৰ পৰাই লৈ যায় চাগে?
1: হয় হয়, নগাঁৱৰ পৰা আনো
0: বস্তু বাহানিবিলাক। হয়, এতিয়াতো প্ৰতিবিধ সামগ্ৰীৰে নিত্য প্ৰয়োজনীয় সামগ্ৰী সকলোৰে অলপ অলপ দাম বাঢ়িছেই,
1: মূল্য বৃদ্ধি হৈছে, বৃদ্ধি হৈছে।
0: হয় হয়,
1: এটা চাইনবোৰ্ড লগাব দিছে
0: প্ৰশাসনে, চাইনবোৰ্ড লগাব দিছে নেকি?
1: হয় হয়,
0: যি বস্তুৰ দাম যিমান মানে এইটো লিখি ৰাখিব লাগিব ন?
1: হয় হয়, গোটেইটো লিখি পেলাই বোৰ্ডত দেখুৱাব লাগিব।
0: হয়, আগতে সুলভ মূল্যৰ দোকানত লিখা থাকে বাৰু তেনেকুৱা এখন চাইনবোৰ্ড আমি দেখা পাওঁ, কিন্তু এতিয়া সকলো দোকানতে কৰিছে নেকি তেনেকুৱা বাৰু?
1: এইটো নিয়ম পৰিচয় হৈ গ'ল আৰু।
0: ষ্টেচনাৰীত নে অকল গেলামালতে এইটো হৈছে বাৰু?
1: এইটো আপোনাৰ সকলোতে হৈছে, শ্বপিং মলৰ হৈছে।
0: আচ্ছা আচ্ছা,
1: তেলৰ হৈছে, সকলোতে হৈছে।
0: হয় হয়, এটি কথা আমাৰ শ্ৰোতাসকলেও নিশ্চয় জানি ভাল পাব যে এতিয়া এতিয়াৰ পৰা মানে মূল্যসমূহ ডাঙৰকৈ লিখি পেলাই জনাই থ'ব লাগিব।
1: হয় হয়, তেতিয়া গ্ৰাহকে নুসুধিলেও মানে হেৰি নাই আৰু।
0: আপোনাৰ সৈতে কথা পাতি ভাল লাগিল, আগলৈকো আমাৰ অনুষ্ঠানলৈ এনেদৰে ফোন কৰিব আৰু আমাৰ অনুষ্ঠান শুনি থাকিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই গীতটিৰ লগে লগেই আপুনি বিচৰা গীত অনুষ্ঠানটি সামৰি মই দিব্যজ্যোতি বৰুৱাই আপোনাৰ পৰা বিদায় লৈছোঁ। শুনি থাকিব আপুনি বিচৰা গীত।

শ্রোতার অনুরোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে দিব্যজ্যোতি বৰুৱাই। এয়া আকাশবাণী নগাঁও। আগবঢ়াইছো এখনি নাটক কুশল কোঁৱৰ। নাটখনিৰ ৰচনা মহেশ কলিতাৰ।

0: ১৯৪২ চনৰ সদা স্মৰণীয় স্বাধীনতা সংগ্ৰামৰ বাট যিসকল শ্বহীদৰ তেজ আৰু প্ৰাণেৰে সেন্দুলীয়া কৰি থৈ গ'ল, সেইসকলৰ অন্যতম কুশল কোঁৱৰ। এই অমৰ শ্বহীদৰ জীৱন আৰু কৰ্মৰ ভেটিত ৰচিত আজিৰ নাটক কুশল কোঁৱৰ।
1: বন্ধুসকল, মোৰ আত্মাই বাৰে বাৰে কৈছে, দেশ স্বাধীন হবলৈ আৰু বেছি দিন নাই। মোৰ আশা, দেশ স্বাধীন হোৱাৰ পিছত এনে এখন দেশ গঢ়িব য'ত দেশৰ প্ৰতিটো সন্তানৰ বাবে এমুঠি অন্ন, এখন বস্ত্ৰ আৰু এটি থকা ঘৰৰ অভাৱ নহ'ব।
0: কুশল কোঁৱৰ ৰচনা মহেশ কলিতা।
1: জননী জন্মভূমি চ স্বৰ্গাদপি গৰীয়সী।
0: প্ৰযোজনা

0: কুশল কুশল
1: দেউতা
0: তোক কথা কেইটামান ক'বলগীয়া আছে।
2: এহ, দিনটো ঘূৰি পকি এই গধূলিৰ পৰা ল'ৰাটো আহি ঘৰ সোমাইছেহে মাথোন, অলপ জিৰাই সতাই ল'বলৈ দিয়কচোন, কি কয় পিছে পৰিও ক'ব।
0: নহয় কণপাহী, কম কম বুলি থাকোঁতেই গৈছে, আজি কম বুলিছোঁ যেতিয়া কমেই।
1: দেউতা
0: শুন কুশল, দেশৰ দহৰ হকে কাম কৰিছ ভাল কথা, কিন্তু সংসাৰৰ প্ৰতি উদাসীন হোৱাটো মই মুঠেই পচন্দ নকৰোঁ।
1: আপোনাৰ কথাৰ অৰ্থ মই বুজা নাই দেউতা।
0: বুজাৰ বয়সটোৰ যথেষ্ট হৈছে কুশল, ঘৰখনৰ অভাৱ অনাতন দিনক দিনে বাঢ়ি গৈছে, অথচ তহঁত থকা স্বত্বেও সকলো চিন্তা ভাৱনা অকল মোৰ মূৰৰ ওপৰতে পৰিছে।
1: দেউতা
2: কুশল, দুদিন পিছত বিয়া কৰাই তই সংসাৰী হ'ব লাগিব, সংসাৰৰ সকলো দায়িত্ব তোৰ ওপৰতেই পৰিব, এতিয়াৰে পৰা কিবা এটা ধৰিলেহে।
1: হাই, মই যে একো ভাবিয়েই পোৱা নাই।
0: কিয়, চাকৰি কৰ।
1: চাকৰি?
0: তোৰ চাকৰিৰ বাবে মই চেষ্টা কৰি আছোঁ, আনকি উইলছন চাহাবৰ ভায়েকৰ ওচৰলৈ গৈছোঁ, কিন্তু কংগ্ৰেছ কৰ্মীৰ বাবে তোক চাকৰি দিবলৈ তেওঁ মান্তিও নহয়।
1: দেউতা,
2: বালিজান বাগিচাৰ মালিক বিশ্বেশ্বৰ শৰ্মাকো দেউতাৰে লগ ধৰিছিলে অ'।
0: তোক চাকৰি দিম বুলি তেখেতে মোক কথা দিছে।
1: দেউতা,
0: তেখেতক তই লগ ধৰি আগু এবাৰ।
1: কিন্তু দেউতা, চাহাবৰ প্ৰভাৱ থকা বাগিচাত চাকৰি কৰিম বুলি মই কোনোদিনে ভবা নাছিলোঁ।
0: এই এতিয়াৰ পৰা ভাব।
1: কিন্তু মোৰ আদৰ্শ,
0: উপযুক্ত বয়সত সংসাৰৰ বোজা বহন কৰি এই মাক দেউতাকক ৰেহাই দিয়ে সন্তানৰ কৰ্তব্য, তাকে নকৰিলে তোৰ আদৰ্শ থাকিব? মনে মনে থাকিলি কিয়, উত্তৰ দে।
1: মোক দুদিনমান সময় দিয়ক দেউতা, চিন্তা কৰি চাওঁ।
0: কিছুমান কাম থাকে, তাক চিন্তা কৰিও কোনো শেষ কৰিব নোৱাৰ। তোৰ মনৰ ভাৱ আজি মই জানিব খোজোঁ।
1: চাকৰি কৰিবলৈ মোৰ মন নাই দেউতা।
0: কি কৰি মন নাই? তাৰমানে তই মোৰ অবাধ্য হলি, তই মোক।
2: আপুনি এনেখন কৰিছে কিয়?
0: দেখিলা, তোমাৰ পুত্ৰৰ পিতৃভক্তি দেখিলা?
1: দেউতা
0: শুন কুশল, তোৰ সিদ্ধান্তই মোক এটা সিদ্ধান্ত ল'বলৈ বাধ্য কৰালে, তোৰ লগত থকা সকলো সম্পৰ্ক ছেদ কৰি এই মুহূৰ্ততে এই ঘৰ ত্যাগ কৰিম।
2: এইবোৰ আপুনি কি কৈছে?
0: শুনা, তোমাক মই কৈ দিলোঁ, হয় আদৰ্শ পুত্ৰৰ লগত, আদৰ্শ মাতৃৰ চিৰদিনে এই ঘৰতে থাকা, নহয় এই ঘৰ মাটিৰ মোৰ ত্যাগ কৰি আঁতৰি বোলা, আঁতৰি বোলা।
1: দেউতা, হাই, এই ঘৰ মাটি আপোনালোকৰ, কপালৰ ঘাম মাটিত পেলাই সকলো দেউতাই কৰিছে, দেউতা যাব কিয়?
2: বাছা মোৰ,
1: মই চাকৰি কৰিম আই।
2: হয়নে কুশল?
1: অঁ কৰিম, দেউতাই বিচাৰি দিয়া চাকৰি মই কৰিম, দৰকাৰ হ'লে মোৰ আদৰ্শক মই জলাঞ্জলি দিম, তথাপি আপোনালোকৰ কথা মই ৰাখিম, আপোনালোকক মই সুখী কৰিম। মই বিশ্বেশ্বৰ শৰ্মাৰ বাগিচালৈ যাম, বাগিচাৰ ইংৰাজ মেনেজাৰৰ হাতে ভৰি ধৰি ক'ম, চাহাব, আপোনাৰ ওচৰত মই সেৱ মানিছোঁ, মই চাকৰি কৰিম চাহাব, মই চাকৰি কৰিম।

0: আপোনাক দেখা নাই পাই হাদেউ।
1: এ দেখিবা কেনেকৈ, এই গোলাঘাটলৈ মহাত্মা জী আহিব বুলি এই খবৰ যে আহিল, মই নোৱাৰো বহি থাকিব পাৰোনে? গোটেই মহকুমাটোতে বাটকুৰি বাই বাই তোমাৰ আগমনৰ বাতৰি ময়েই প্ৰচাৰ কৰি ফুৰিছোঁ বুজিছা। তেওঁ ভাৱমতে যদি ৰাইজৰ উপস্থিতি নহয় তেনেহ'লে এই অঞ্চলটোৰ বদনাম হ'ব নহয়। আনহাতে অহাৰ বাতৰি নোপোৱাৰ বাবে যদি গান্ধী দৰ্শনৰ পৰা ৰাইজ বঞ্চিত হয় আমাৰ কৰ্মীসকলক দোষাৰোপ কৰিব নহয়। কি কোৱা তুমিনো, কি কোৱা কোৱাচোন?
0: আপুনি ঠিকেই কৈছে।
1: এহ কৈছোঁ মানে, আমাৰ ইয়াত এইবাৰেই প্ৰথম এনেকৈ ৰাইজ একগোট হ'ব বুজিছা। বাৰু বাৰু মই এতিয়া আহোঁ।
0: পেহাদেউ আকৌ কোনফালে জানো?
1: সেই জামুগুৰি বাগিচালৈ হে পৰহিয়ে কুশল বোপাই কিছুমান প্ৰচাৰ পত্ৰ দিছে বুজিছা, এই জামুগুৰি বাগিচাৰ এলেকাত বিতৰণ কৰিব লাগে। পিছে এতিয়ালৈকে যোৱাই হোৱা নাই নহয়।
0: কিহৰ প্ৰচাৰ পত্ৰ পেহাদেউ?
1: এ হ'ব আৰু কিহৰ, সেই আন্দোলনৰ। এই তাত কি লিখিছে জানা বোৱাৰী?
0: কি
1: লিখিছে? বিদেশী বস্তু বৰ্জন কৰক, অস্পৃশ্যতা নিৰ্মূল কৰক, এই কানি বৰ বিহ তাক নেখাব, আন্দোলনত দলে দলে যোগদান কৰক বুজিছা। বাৰু মই আহিছো দেই।
0: ভাল ভাল।
2: মহাত্মা জীক বিদায় সম্ভাষণ জনাবলৈ ৰাইজ আলি ৰাতিত ৰৈ আছিল, এনেতে চৰকাৰ চিপাহী দলটো তাত উপস্থিত হৈ নিৰীহ ৰাইজৰ ওপৰত লাঠি চলালে।
0: কি কলা?
2: কেইবাজনো বেয়াকৈ দুখ পাইছে নবৌ।
0: তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা
2: সকলোৱে কৰা হৈছে।
3: আহক
2: পুলিং কাইদেউ,
3: কোঁৱৰ কলৈ গ'ল?
2: তেখেত গোলাঘাটৰ পৰা অহাই নাই।
3: কিয় অহা নাই? কি কৰিছে তাত? বুজিছা চুৰেণ, এইবোৰ কথাৰ বাবেই বৰ বিয়া লাগিছে। পানী এটোপা পোৱা হ'লে
0: আনিছোঁ ৰ'ব।
3: পিছে চুৰেণ, এতিয়া জানো নীৰৱে বহি থাকিবা, ইয়াৰ প্ৰতিবাদ কল্পে কিবা এটা কৰিব লাগিছিল নহয়?
2: নিশ্চয় লাগিব, সেইবাবেতো কুশল কাইদেউ অহালৈ বাট চাই আছোঁ।
3: তেওঁ নাহিল বুলি এতিয়া ৰৈ থাকিবানে?
2: পুলিন কাইদেউ,
3: মহাত্মাৰ দৰ্শন লাভাৰ্থে অট ৰাইজ গৈছিল, সকলো উভতি আহিল, অথচ কোঁৱৰৰহে এতিয়ালৈকে দেখা দেখি নাই।
2: পুলিন কাইদেউ,
3: মই যদি কওঁ অঘটন ঘটাৰ ভয়ত কোঁৱৰে আমাক এৰাই চলিছে?
2: নাই পুলিন কাইদেউ, তেখেত সেই ধৰণৰ মানুহ নহয়, ভয় সংখ্যা কাক বোলে তেখেতে নাজানে।
3: বাৰু এদিন সকলোৱে জানিবা, এতিয়া পিছা নথকাজনলৈ ৰৈ থাকি জানো লাভ আছে? তুমি মই আলোচনা কৰিতো কিবা এটা কৰিব পাৰোঁ,
2: কিন্তু
3: কিন্তু কি সকলো সিদ্ধান্ত কেৱল কলেহে দিব পাৰে নেকি? তুমি নোৱাৰা, মই নোৱাৰিম।
0: এয়া পানী
3: দিয়ক।
4: বোৱাৰী আ, বোৱাৰী
0: আই,
4: ঔ তোমালোক পিছে হয়নে বোপাহঁত? এই চিপাহীয়ে বোলে মানুহ কিছুমানক বৰকৈ কোবালে।
2: হয় খুৰীদেউ।
4: সিহঁতৰ দেখিছোঁ দয়াময়া বুলিবলৈ একোৱেই নাই বোপাইহঁত।
3: বহুত পলম হ'ল, বোলা
4: কেনিনো যোৱা বোপাহঁত?
2: সভা এখন পাতিব লাগে খুৰীদেউ।
4: সভা?
2: আকৌ পুলিচৰ এই অত্যাচাৰবোৰৰ প্ৰতিবাদ কৰিবই লাগিব।
4: প্ৰতিবাদ?
3: এৰা, চৰকাৰী ভেৰুণীয়া গুণ্ডাই শান্তিপ্ৰিয় ৰাইজৰ ওপৰত অত্যাচাৰ কৰিব আৰু আমি জানো হাত কপিটি বহি থাকিম? নাথাকো, সিহঁতৰ হিংসাৰ প্ৰত্যুত্তৰ আমিও দিব লাগিব হিংসাৰ অস্ত্ৰেৰে।
5: হিংসাৰ অস্ত্ৰেৰে নহয় বৰুৱা, অহিংসাৰ মন্ত্ৰেৰে।
3: কোৱাৰ
5: অহিংসাই পৰম ধৰ্ম বৰুৱা। অস্ত্ৰৰ ঝনঝনীৰে ভৰা কুৰুক্ষেত্ৰৰ যুদ্ধৰ মাজতো ভগৱান শ্ৰীকৃষ্ণ নিৰস্ত্ৰী।
3: কোৱাৰ
5: অস্ত্ৰতকৈ ধৰ্ম শক্তিশালী, অস্ত্ৰতকৈ সত্য বলৱান, হিংসাতকৈ অহিংসাৰ মন্ত্ৰহে যুগমীয়া।
2: কিন্তু কিন্তু ককাইদেউ, আপুনি এদিন কৈছে ন্যায্য প্ৰাপ্য আদায় কৰিবলৈ প্ৰয়োজনত আমিও হিংসাৰ আশ্ৰয় ল'ব লাগিব।
5: সেয়া মোৰ উশৃংখল মনৰ এটা দিশ চুৰেণ। মহাত্মাজীৰ দৰ্শনে মোৰ মনলৈ সংযম আনিলে। আজি মই চৰম সত্য উপলব্ধি কৰিছোঁ, হিংসাৰে হিংসা বৃদ্ধি কৰিব পাৰি কিন্তু নিৰ্মূল কৰিব নোৱাৰি।
3: সেইবুলি জানো চৰকাৰী জোৰ জুলুমৰ প্ৰতিবাদ নহ'ব?
5: কিয় নহ'ব? হ'ব, তাৰ বাবে আমি নামঘৰৰ সন্মুখত মিলিত হ'ম। চুৰেণ
2: ককাইদেউ,
5: সকলোকে খবৰ দিয়া, মই অলপ পাছত গৈ আছোঁ। যাওক বৰুৱা।

0: द्वार खुला।
1: दारोगा, दारोगा बाबू, इमान राति
0: एरा पुलिस और दिन राति किहर
1: कक्सुन क्यों आहिल
0: मोर प्रथम अभिजुग आज अलग दिन आगते भोगीराम गांव बुढ़ा जोर जुलुम करी कांग्रेस भलंतियार टुपी पिंधाई दिया हसिल
1: कोठा मय तो खुना ने
0: आरो दुटी अभिजुग काली गधुली सारियालित साहबेजनक बर बेयाके मारधर करिसा
1: खुनिसो
0: कियो करिले जाना
1: साहबजने बोले मल खाय मातलामी करिसि
0: मिसा कोठा साहबजनक मय व्यक्तिगत भाबे जानो कोनो दिने तेव मद खाय मातलामी नकरे बारो कुहल कुआसुन मारपीट करा गुंडार दलत कोन कोन आसिल
1: दारोगा बाबू आपुनी मोक एने धरणे प्रश्न करिसे मयहे जने घटनार नेता आसिल
0: नहय তুমি নাছিলা এই দুইটা জঘন্য ঘটনাত নেতৃত্ব দিছিল তোমার ভাই কনকেশ্বরে
1: মিছা কথা কনকেশ্বরে এনে কাম নকরে মোৰ বিশ্বাস নহয়
0: বিশ্বাস কৰা নকৰা প্ৰকৃত প্ৰমাণপাতিৰ ভিত্তিতহে কনকেশ্বৰক মই দোষী সাব্যস্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ আহিছো
1: গ্ৰেপ্তাৰ
0: ঘৰৰ পাঠা উলিয়াই দিয়া
1: সেইটো ঘৰত নাই
0: তেন্তে তোমাৰ ঘৰখানা তালাচ কৰিবলৈ মই বাধ্য হ'ম
1: দাৰোগা বাবু আপুনি বোধহয় নাজানে দেউতাৰ মৃত্যুৰ পাছত ৰেংমাইৰ পৰা মই গুচি আহিলোঁ এই চুফাই পথাৰৰ ঘৰ মাটি কিনি তেতিয়াৰে পৰা মই বসতি কৰিছোঁ কনকেশ্বৰহঁত ৰেংমাইত থাকে আপোনাৰ যদি বিশ্বাস হোৱা নাই ভিতৰ সোমাই চাব পাৰে
0: ঠিক আছে বিশ্বাস কৰিলোঁ পিছে কুশল গান্ধীৰ লিষ্টত তোমাৰ নাম শীৰ্ষস্থানত অহিংসাবাদেই তোমালোকৰ ধৰ্ম গতিকে হিংসাবাদী কনকেশ্বৰক পুলিচ থানাত হাজিৰ কৰাবলৈ তোমার নিশ্চয় সৎ সাহসর অভাব নহব নে কি কোৱা বাৰু মই আহিলোঁ

0: কোন? ও ও বৰুৱা, আহক আহক, বহক। আপোনাক বিচাৰি মই আপোনাৰ ঘৰলৈ গৈছিলোঁ।
1: মই অকণমান ওলাই গৈছিলোঁ, পিছে কিয় বা বিচাৰিছিল?
0: কপাহ কিনিবলৈ আপোনাক কংগ্ৰেছ অফিচৰ পৰা টকা এটা দিয়া হৈছিল নহয়?
1: হয়, দিছিল।
0: সূতা কথা কংগ্ৰেছ কৰ্মীসকলৰ মাজত কপাহ বিতৰণ কৰিলে জানো?
1: কৰা নাই।
0: কিয়?
1: টকাখিনি খৰচ হৈ গ'ল।
0: ঠি ঠি বৰুৱা, আপুনি ভুল কৰিছে। দান বৰঙণি তুলি কংগ্ৰেছ সংগঠন শক্তিশালী কৰিবলৈ আমি চেষ্টা কৰিছোঁ, অথচ আপুনি সদস্য হৈও বৰঙণিৰ টকা নিজৰ বাবে খৰচ কৰিছে। এইবোৰ বাহিৰত প্ৰকাশ হ'লে সংগঠনৰ প্ৰতি মানুহৰ কেনে বেয়া ধাৰণা হ'ব পাৰে তাক এবাৰ ভাবি চাইছেনে আপুনি?
1: চাওক, দুদিন ধৰি

0: বিয়ালৰ কোনোজনৰে পেটত একো পৰা নাই, সেইবাবে
1: সেইবাবে জানো ৰাইজৰ টকা খৰচ কৰিব, আনৰ মুখৰ কাঢ়ি আনি নিজৰ পেট ভৰাব জানো বৰুৱা। চাওক বৰুৱা, দুৰ্নীতিক মই ঘৃণ কৰোঁ। কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে আপোনাক এইখিনি ক'বলৈ মই বাধ্য হ'লোঁ, বেয়া নাপাব।
0: নাই, বেয়া নাপাওঁ, দোষটো মোৰেই, কিন্তু সামান্য 8টা টকা তাৰ বাবে আপুনি, ঠিক আছে, যিমান সোনকালে পাৰোঁ টকাখিনি উভতাই দিম, মই আহিলোঁ।
1: অঁ দিয়ক।
2: হেৰি নহয়, ওলালেই নেকি?
1: প্ৰভা, কি হ'ল? মই ওলালোঁ, উভতি আহোঁতে অলপ পলম হ'ব পাৰে।
2: শুনকচোন,
1: কিবা ক'বা?
2: আপুনি টকাৰ কাৰণে চিন্তা কৰিছিল নহয়?
1: এৰাহে তুলি একেবাৰে উদং, অফিচৰ কাম কাজ চলোৱাটো বৰ অসুবিধা হৈছে, হ'ল বুলিনো ৰাইজে আৰু কিমান দান বৰঙণি দিব?
2: সেইবুলিতো আৰু কাম কাজ পৰি থাকিব নোৱাৰে।
1: কি কৰিম কোৱা, কোনোজনৰে হাতত এটা ফুটা কৰিও নাই।
2: এইখিনি লওকচোন।
1: কি?
2: কেইটামান টকা।
1: টকা?
2: ধনেশ্বৰৰ হতুৱাই চিলাই মেচিনটো বিক্ৰী কৰিলোঁ।
1: কি বিক্ৰী কৰিলা?
2: দেশৰ দহৰ মংগলৰ তুলনাত মোৰ চিলাই মেচিনটোৰ মূল্য অতি নগণ্য। ভাগ্যত থাকিলে এনেকুৱা মেচিন আৰু বহুতো ল'ব পাৰিম, কিন্তু নাটনিৰ বাবে যদি কাম কাজ নিয়মতে নহয় আন্দোলনৰ ক্ষতি জানো নহ'ব।
1: প্ৰভা, তুমি
2: টকাখিনি লওক।

0: পুলিন
1: বোপা
0: এই ইমান বাগা বেগিকৈ কোনফালে যাওঁ?
1: অলপ কাম আছে।
0: ৰচোন ৰ, পিছে হেৰি নহয়
1: কি
0: যি শুনিছো হয়নে?
1: কি শুনিছা?
0: সেইটো তই বোলে কংগ্ৰেছৰ টকা আঠটা খৰচ কৰি খাইছ?
1: তোমাক কোনে ক'লে?
0: কিয় ঘৈণীয়ে
1: কি তেওঁ ক'লে? তাকো তোমাৰ আগত।
0: ৰচোন ৰ, আগতে কথাখিনি শুনি ল। আচলতে কি জান, মানে প্ৰথমতে ঘৈণীয়ে মোক কোৱা নাই।
1: তেনেহ'লে
0: কুশলে ক'লে আকৌ?
1: কুশলে?
0: কুশলৰ মুখত শুনিহে মই ঘৈণীয়ে সুধিলোঁ। লক্ষ্মী ছোৱালী সৰুৰে পৰা মোক লগ পাইছে নহয়, মনৰ দুখতে বেচেৰীয়ে আচল কথাটো কৈ দিলে।
1: কংগ্ৰেছ কমিটিৰ সম্পাদক, নেতা, অথচ সাধাৰণ কথাটোকে প্ৰচাৰ কৰি দিলে।
0: আৰু এটা কথা মন কৰিছনে পুলিন?
1: কি?
0: এই কুশল সেই আখৰকেইটা চিনি পায় হয়, তয়োতো পাৱ?
1: পাওঁতো।
0: হয়নে নহয়?
1: অঁ।
0: অথচ ৰায়ত সভাৰ সম্পাদক আদি কৰি সকলোবোৰ কুশল কোঁৱৰহে হয়। কিয়? তই জানো হ'ব নোৱাৰ?
1: কিয় নোৱাৰো?
0: তোক জানো পাতিব নোৱাৰে?
1: হে বুঢ়া,
0: পাৰে কিন্তু নেপাতে, মানে তোক বিশ্বাস নকৰে। কাৰণ তই আকৌ গোৱালপাৰাৰ লোকহে, ইয়াত আকৌ ঘৰ জোঁৱাই হৈহে আছ।
1: মই সকলো বুজিছোঁ।
0: হেৰি অ' পুলিন,
1: কি
0: সিদিনা ঘৈণীয়ে মোক ক'লে বুজিছ, সকলোবোৰ কথাকে ক'লে, আৰু চাহাবক কৈ মেলি মই বোলে তোক এটা চাকৰি যোগাৰ কৰি দিব লাগে। পাৰোঁ, মোৰ বাবে এইটো এটা আৰু অতি সাধাৰণ কাম। পিছে তই বা আকৌ কি ক?
1: শুনা গাঁওবুঢ়া,
0: ক
1: চাকৰি মই নকৰোঁ।
0: নকৰ?
1: অঁ, পৰাধীনতাৰ সোণ ৰূপতকৈ এই স্বাধীনতাৰ ধূলি বালিয়ে শ্ৰেয় মোৰ কাৰণে।
0: ধূলি বালিকহে শ্ৰেয় বুলিলি? বাৰু দেখা যাওক কৈ পানী কৰি যায়।
2: ধৰ্ম কাইদেউ, পুলিন কাইদেউ, আপোনালোকে নিশ্চয় বুজিছে বৰ্তমান পৰিস্থিতিৰ সাপেক্ষত আন্দোলনৰ ধাৰা সলনি কৰাৰ প্ৰয়োজন হৈ পৰিছে। সেয়ে তাৰ সবিশেষ আলোচনা কৰাৰ অৰ্থে এই ৰাতি হাবিৰ মাজত সকলোৰে অলক্ষিতে আজি আমি মিলিত হৈছোঁ। ইতিমধ্যে আমি মৃত্যু বাহিনী গঠন কৰিছোঁ, অলপ পাছত বৈকুণ্ঠ সিং আহি পাব, তেখেতে আপোনালোকক সকলোবোৰ বুজাই দিব। এই ইন্দ্ৰেশ্বৰ, তুমি যোৱা, বাহিৰত থাকি পহৰা দিয়া। নমস্তে পণ্ডিতজী।
3: নমস্তে, নমস্তে। আপোনালোক সকলে উপস্থিত হৈছে, কিন্তু কোঁৱৰ
2: ককাইদেউ ঘৰত নাই, সংগঠনৰ কামত বাগিচা অঞ্চললৈ গৈছে। আজি আহি পোৱাৰ কথা, ঘৰত খবৰ দি আহিছোঁ, আহি পোৱাৰ মাত্ৰকে ইয়ালৈ আহিব।
3: পিছে কি উদ্দেশ্য লৈ আমি লোক ইয়াত উপস্থিত হৈছোঁহি নিশ্চয় আপোনালোকে জানে?
2: জানো জানো।
3: মনত ৰাখিব, আমি আগষ্টিয়ানসকলৰ নিৰ্দেশমতে কাম কৰি জনসাধাৰণৰ মাজত জাগি উঠা বিপ্লৱী মনোভাৱৰ আমি জীয়াই ৰাখিম। নেতাজী সুভাষ বসুৰ আজাদহীন ফৌজৰ লগত সম্পৰ্ক স্থাপন কৰি ভাৰতৰ মুক্তিযুদ্ধৰ শক্তিশালী কৰিম। আপোনালোক প্ৰস্তুত আছে?
2: প্ৰস্তুত।
3: ধন্যবাদ, ধন্যবাদ। আপোনালোকক জনাই থওঁ, কোঁৱৰ জীয়ে মোলৈ এখন চিঠি লিখিছে।
2: চিঠি? কি চিঠি?
3: এইখন চিঠি। তাত লিখিছে, পণ্ডিতজী, ইয়াত কৰ্মীসকলৰ মাজত হুলস্থুল, সংগঠন শক্তিশালী কৰিব লাগে, কামটোৰ বাবে মানুহ পঠাওক, আপুনি ইয়ালৈ সোনকালে আহক, এটি আপোনাৰ কুশল কোঁৱৰ। চিঠিৰ ভাষা দ্বৈৰ্থক, কোঁৱৰ যে কিহৰ ইংগিত দিছে তেখেতক লগ পালেহে মই গম পাম। সুৰেন, সকলোবোৰ যোগাৰ পাতি কি হৈছে?
2: হৈছে পণ্ডিতজী।
3: পৰীক্ষা কৰিছা?
2: কৰা নাই।
3: ভালদৰে চাবা, মই কোৱা বস্তুখিনি লিখি ল'বা।
2: পুলিন কৰাইদেউ, আপোনাৰ লগত উকা কাগজ আছে?
4: নাইতো। বাৰু ৰ'বা, মই অফিচৰ পৰা লৈ।
3: নাই নাই নাই, নালাগে নালাগে, সেই চিঠিৰ পিছফালে লিখি লোৱা। লিখা
2: কওক।
3: লিখা, চিপ্ৰাং দুইডাল,
2: চিপ্ৰাং দুডাল,
3: ৰেঞ্চ চাৰিডাল,
2: ৰেঞ্চ চাৰি,
3: হাতুৰি চাৰিটা,
2: হাতুৰি চাৰিটা,
3: তাৰ কটা কেচি
2: দুখন
3: নারিয়াল রসি দুই মুঠা
2: নারিকল রসি দুই মুঠা
3: আর তেলর তিন দুটা
2: তেলর তিন
3: লিখিলা
2: হয় লিখিল দরকারি কাগজ পত্র আছে কিন্তু ফাইলটি নাখিবা অন্য কোথাও থার ব্যবস্থা করা
5: কনকেশ্বর কনকেশ্বর
2: এই ফাইলটি লো তুমি অফিসে যা টেবিলের ড্রয়ার ভালো করে লুকাই থাকবো
5: যা লো যা
3: হো চল হো চল নমস্তে কুঁৱৰজী
6: নমস্তে পণ্ডিতজী আপুনি অহাৰ খবৰ পোৱা মাত্ৰকে দৌৰি আহিছো
3: ধন্যবাদ সুৰেণ লেম্পটোৰ ফিডাল বঢ়াই দিয়া
6: দিছো
3: কুঁৱৰজী আপুনি মোলৈ এখন চিঠি লিখিছিল নহয়
6: হয় লিখিছিলোঁ প্ৰতিজন কৰ্মীয়ে যেতিয়া আন্দোলনৰ বৰ্তমান কৌশলৰ প্ৰতি বিৰূপ মন্তব্য প্ৰকাশ কৰিবলৈ ধৰিলে তেওঁলোকৰ মনোভাৱ সলনি হোৱা বুলি যেতিয়া মোৰ বোধ হ'ল তেতিয়া নিৰুপায় হৈ আপোনাক মই মাতি পঠালোঁ পণ্ডিতজী
3: কিন্তু কুঁৱৰজী আপুনিতো জানে দুনিয়া পৰিৱৰ্তনশীল নানা সময়ত নানা ৰূপ লয় গছ তৃণ লতা ইয়াৰো ঋতুভেদে মুঠ সলাই মাথোন ব্যতিক্ৰম আপুনি পৰিস্থিতি দাস হৈও আপুনি অলপো বদলি হোৱা নাই
6: পণ্ডিতজী
2: শুনক ককাইদেউ যোৱাৰাতি মিটিংখন হৈ গ'ল
5: শংকৰ বৰুৱাৰ নিৰ্দেশত পণ্ডিতজীৰ উপস্থিতিত মৃত্যুবাহিনী গঠন হ'ল
2: পুলিন বিহাৰী বৰুৱাক মৃত্যুবাহিনী নায়কৰূপে নিযুক্তি দিয়া হ'ল
6: বুজিলোঁ মোৰ অনুপস্থিতিত বহুতো কামেই হ'ল
2: এই সন্দৰ্ভত আপোনাৰ মতামত
6: অহিংস মন্ত্ৰেৰে ভাৰতবৰ্ষক স্বাধীন কৰিম বুলি আমি সংকল্প লৈছিলোঁ তাক জানো মনত নাই সুৰেণ মনত নাই পণ্ডিতজী
3: আছে আছে কোঁৱৰ বাবু সংকল্প লৈছিলোঁ আইন অমান্য আন্দোলনৰ সময়ত তেতিয়াৰ পৰিস্থিতি সম্পূৰ্ণ বেলেগ আছিল পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগে লগে আন্দোলনৰ কৌশল পৰিৱৰ্তন কৰিব লাগে কুঁৱৰজী
2: অগ্নিগৰ্ভ ভাৰতবৰ্ষৰ বৰ্তমান পৰিস্থিতি অহিংস নীতিৰ পৰিপন্থী ইয়াৰ লগত মোকাবিলা অহিংসাৰ শ্লোগানেই নহ'ব সৰ্বমাত্ৰ সশস্ত্ৰ বিপ্লৱৰ মন্ত্ৰৰে
3: কুঁৱৰজী হিংসাৰ প্ৰতিবাদ কৰিব লাগিব হিংসাৰে বন্দুকৰ গুলিৰ প্ৰত্যুত্তৰ দিব লাগিব

0: দুকার গলিরে
1: কিন্তু পণ্ডিতজী, বিক্ষুব্ধ জনতার ধ্বংসাত্মক কার্য ব্রিটিশ সরকারের হিংসাত্মক কার্যর আগত নিগনিয়ে মেকুরীর উপর করা আক্রমণের দরে হব।
0: কুঁয়ারজি, মার্লি সাহাবর বক্তব্য আপনি জানো পাহরি গল। 1907 চনত তেখেতে পার্লামেন্টের মজিয়াত শিয়রি শিয়রি কইছিল, ভারতবর্ষ ব্রিটিশে তরওয়ালর আগেরে জয় করেছে আর তরওয়ালর আগেরে শাসন করিব। ভারতবাসীর যদি ক্ষমতা আছে, তেওঁলোকে বজ্রমুঠুরে তরওয়াল ধরে ভারতবর্ষ স্বাধীন করক, বিনা রক্তপাতে স্বাধীনতা বিনিময় সম্ভব নহব। হ্যাঁ, মনত আছে?
1: অস্ত্রর ঝঞ্ঝাননিতকৈ অহিংসার সকিয়নি অধিক মূল্যবান পণ্ডিতজী।
2: ককাইদেউ, ইয়াক লৈ যেন আপনি সান্ত্বনা লভিব।
1: গান্ধীবাদে মোৰ আদর্শ চুৰেন, গীতাই মোৰ জীৱনৰ মূল ভেটি।
0: নাই নাই নাই, আপুনি গীতাক একপক্ষভাৱে বিচাৰ কৰিছে কুঁৱৰজী।
1: কি কলে?
0: নিশ্চয় কম। নিৰস্ত্ৰী শ্ৰীকৃষ্ণই পৰিস্থিতিৰ দাস অৰ্জুনক কৈছিল, তুমি যুদ্ধৰ সেনাপতি, যুদ্ধই তোমাৰ স্বধৰ্ম। পণ্ডিতকহে পাণ্ডিত্যই শোভা পায় কুঁৱৰজী।
2: ব্ৰিটিছ আমাৰ শত্ৰু, ক্ষমতাত অন্ধ হৈ সিহঁতে দিনে নিশায় আমাৰ ওপৰত নানান অত্যাচাৰ উৎপীড়ন কৰিছে।
1: ব্ৰিটিছ চৰকাৰ উন্মাদ। উন্মাদনাৰ উত্তৰ উন্মাদনাৰে নহয়, তাৰ উত্তৰ দিব লাগিব ধৈৰ্যৰে, ধীৰ স্থিৰ চিত্তেৰে।
2: অসম্ভৱ ককাইদেউ, ব্ৰিটিছ চৰকাৰে পুলিচ মিলিটাৰীক লেকাম ছিঙি গাঁৱে ভূঞে এৰি দিছে। নগাঁৱৰ বেবেজীয়াৰ দলঙৰ ওচৰত হেমৰাম বৰা আৰু কলাইকোচ মিলিটাৰী গুলিত নিহত হ'ল।
3: পাৰপূজীয়াৰ কৰ্তব্যৰত গাঁওৰক্ষী বাহিনীৰ তিলক ডেকাক পুলিচে নিৰ্মমভাৱে হত্যা কৰিছে।
0: ইমানতে শেষ নহয় কোঁৱৰ। গহপুৰৰ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ যোৱা 15 বছৰীয়া কনকলতা বৰুৱাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ গুলিত প্ৰাণ বিসৰ্জন দিলে।
2: একেই ঘটনাৰ পুনৰাবৃত্তি হ'ল ঢেকীয়াজুলিত। থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা মনবৰনাথ মণি কছাৰী আদিয়ে পুলিচৰ গুলিত প্ৰাণ বিসৰ্জন দিলে।
3: আৰু প্ৰাণ বিসৰ্জন দিলে বিভিন্ন ঠাইত বিভিন্নজনে। বৰমপুৰত ভোগেশ্বৰী ফুকননি, কামৰূপ জিলাৰ বজালী অঞ্চলত ৰাউতাৰাম দাস আৰু মদন ব্ৰহ্মই,
0: আৰু গোৱালপাৰা জিলাৰ ফকিৰা গ্ৰামৰ সৰল খেতিয়ক নিধনু ৰাজবংশীক মাত্ৰ 8 টকা পাইকাৰী জৰিমনা আদায় দিব নোৱাৰাৰ অপৰাধত নিৰ্মমভাৱে গুলিয়াই হত্যা কৰিলে।
2: এতিয়া কওক ককাইদেউ, ইমানৰ পিছতো আপুনি অহিংসা মন্ত্ৰ জপি নীৰৱে বহি থাকিব?
0: নাথাকিব নাথাকিব, আপুনিও আগবাঢ়ি আহক। গান্ধীবাদৰ আৱৰণ দলিয়াই পেলাই দিয়ক, যুগৰ আৱৰণেৰে আপোনাৰ গা সালংকিত কৰক, ন সংকল্প গ্ৰহণ কৰি আমাৰ দৰে আপুনিও চিঞৰি উঠক, হয় মাৰিম নহয় মৰিম, জাগ।
1: অসম্ভৱ অসম্ভৱ।
0: কি?
1: গান্ধীবাদেই মোৰ আদৰ্শ, অহিংসাই মোৰ পৰম ধৰ্ম।
0: কোঁৱৰ,
1: আপোনালোকক মই অনুৰোধ কৰিছোঁ, এই পথ আপোনালোকে ত্যাগ কৰক।
0: কোঁৱৰ,
1: অহিংসা নীতিত বিশ্বাস ৰাখি আন্দোলনত জঁপিয়াই পৰক। আহক আহক, আপোনালোকে আগবাঢ়ি আহক। কি হ'ল আপোনালোক নিমাত কিয়?
2: যুগক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ।
0: আমি নকৰোঁ নকৰোঁ, কোনেও নকৰে, কৰিলে মাত্ৰ আপুনি। থাকক কোঁৱৰ, আপুনি আপোনাৰ নীতিত অবিচল থাকক, আমিও আমাৰ পথে আগবাঢ়ি যাম। জননীৰ মুক্তিৰ পণ কৰি আজি আমি হাতত তুলি ললো
2: এই যুগৰ মহান অস্ত্ৰ।
1: এই কি তোমালোকৰ শেষ সিদ্ধান্ত? তেনেহ'লে শুনা ভাইহঁত, ময়ো মোৰ নীতিত অবিচল।
2: পণ্ডিতজী, চিৰদিনৰ বাবে কুশল ককাইদেৱে আমাৰ দল ত্যাগ কৰি আঁতৰি গ'ল।
3: যাওক, ভয়াতুৰ কাপুৰসকল দলত নজকাই ভাল।
2: কিন্তু তেখেতে বৰ আঘাত পালে।
0: এতিয়া তৰ্কযুদ্ধৰ সময় নহয়, এইবোৰ এতিয়া বাদ দিয়া। বাদ দি পূৰ্বতে প্ৰস্তুত কৰি থোৱা আঁচনিৰ কথা ভাবা। আমাৰ প্ৰথম আঁচনি কাইলৈ মাজনিশা ঘটাব লাগিব ট্ৰেইন দুৰ্ঘটনা। দুৰ্ঘটনাৰ ঠাই চাংপুৰৰ ওচৰত। সেইখন ট্ৰেইন পুলিচ মিলিটাৰী অহা যাত্ৰীবাহীয়ে হওক, নতুবা পুলিচ মিলিটাৰীৰ ৰচদ পাতি কঢ়িয়াই অনা মালবাহীয়ে হওক, আমি ধ্বংস কৰিম।
2: পাৰিবা? পাৰিম,
0: আগবাঢ়া আগবাঢ়া।

0: কুশল কোঁৱৰ।
1: কোঁৱৰ।
2: দাৰোগা বাবু,
1: তোমাক গ্ৰেপ্তাৰ কৰা হ'ল।
2: গ্ৰেপ্তাৰ?
1: সৰু পথাৰৰ ওচৰৰ ৰেল দুৰ্ঘটনা তোমালোকৰ কংগ্ৰেছ ভলণ্টিয়াৰ কৰিছে।
2: মিছা কথা, কোনো গান্ধীবাদী কংগ্ৰেছ কৰ্মী এই দুৰ্ঘটনাত জড়িত নহয়।
3: সেই কথা আমাৰ ছাৰে জানে নহয়।
2: গাঁওবুঢ়া,
1: উত্তেজিত নহ'বা কুশল। তোমাৰ ওপৰত থকা গ্ৰেপ্তাৰী পৰোৱানা বিনা প্ৰতিবাদে মানি লোৱা, নহ'লে জোৰ জোলম কৰিবলৈ বাধ্য হ'ম।
2: মোক আপুনি গ্ৰেপ্তাৰ কৰিব পাৰে, সেই ক্ষমতা আপোনাৰ আছে। কিন্তু মই আকৌ কওঁ, আমি অহিংস নীতিতহে বিশ্বাসী।
4: চোৰেন, পুলিচে তোমাক বিচাৰি ফুৰিছে, কিন্তু তুমি
5: ককাইদেউ বিচাৰৰ ৰায় শুনিবলৈ মনটো উচপিচাই আছে, সেইকাৰণে লুকাইছোঁগৈ এইখিনি পালোহি। নবৌ,
4: ককাইৰা নিৰ্দোষী প্ৰমাণিত হ'ব জানো চোৰেন?
5: তেখেত এইবোৰৰ সংস্পৰ্শতে নাই, দোষী হ'ব কেনেকৈ?
4: কিন্তু চিঠিখন
5: সংগঠন শক্তিশালী কৰাৰ খাতিৰত বৈকুণ্ঠ সিঙলৈ ককাইদেউ চিঠিখন লিখা সঁচা নবৌ?
4: কিন্তু পুলিন বিহাৰী বৰুৱাই যে ৰাজসাক্ষী দিলে চোৰেন,
5: সেইটো আমাৰ দুৰ্ভাগ্য। চিঠিখনৰ ভিত্তিত মোৰ লেখাও আছিল, অথচ পুলিন ককাইদেউ ক'লে দুই পিঠিৰ লেখা কুশল ককাইদেউ। অৱশ্যে এইটোৱে প্ৰমাণ কৰিব যে পুলিন বিহাৰী বৰুৱা সত্যবাদী সাক্ষী নহয়, গতিকে ককাইদেউক বিচাৰকে সসন্মানে মুক্তি দিব।
6: ভুল ভুল চোৰেন, তই ভাবা সকলোবোৰেই ভুল। ব্ৰিটিছ চৰকাৰ চৈতান দয়া মায়া চব পাহৰি গৈছে সিহঁতে।
4: বেহাদেউ, আপুনি বিচাৰৰ বিষয়ে কিবা গম পায় নেকি?
6: বিচাৰ নহয় বোৱাৰী, অবিচাৰ, ভেকু ভাওনা। বিচাৰৰ ৰায় দি হামফ্ৰে চাহাবে নিৰ্মমভাৱে ঘোষণা কৰিলে।
5: ঘোষণা? কি ঘোষণা?
6: সৰু পথাৰৰ ওচৰৰ চাংপুলত হোৱা দুৰ্ঘটনাৰ বাবে ভাৰতীয় ৰেলৱে আইনৰ 126 ধাৰা, ভাৰত প্ৰতিৰক্ষা আইনৰ 35 ধাৰা আৰু 1942 চনৰ 3 নম্বৰ অধ্যাদেশ মতে প্ৰথম দফাত তিলক বৰা, নমৰাম হাজৰিকা, মহেন্দ্ৰ চুতীয়া আৰু সোণাধৰ কোঁৱৰ আটকবন্দী, দ্বিতীয় দফাত ইন্দ্ৰেশ্বৰ ফুকন, খগেন চুতীয়াৰ 10 বছৰ সশ্ৰম কাৰাদণ্ড, তৃতীয় দফাত কুশল কোঁৱৰ, ধৰ্মেশ্বৰ ডেকা, ঘনশ্যাম শইকীয়া আৰু কনকেশ্বৰ কোঁৱৰক দিছে।
4: কি
5: কি
4: বেহাদেউ, কওক, সোনকালে কওক।
6: ফাঁচীৰ হুকুম?
5: কি ফাঁচীৰ হুকুম?
7: বিদায় বন্ধুসকল, বিদায়। যোৱাৰ আগতে কৈ যাওঁ, মোৰ আত্মাই বাৰে বাৰে কৈছে, দেশ স্বাধীন হবলৈ আৰু বেছিদিন নাই। মোৰ আশা, দেশ স্বাধীন হোৱাৰ পিছত এনে এখন দেশ গঢ়িব য'ত দেশৰ প্ৰতিটো সন্তানৰ বাবে এমুঠি অন্ন, এখন বস্ত্ৰ আৰু এটি থকা ঘৰৰ অভাৱ নহ'ব। জননী জন্মভূমি চ, স্বৰ্গাদপি গৰীয়সী, বন্দে।

0: মহেশ কলিতাৰ ৰচিতনাটক কুশল কোঁৱৰ শুনিলে। ৰূপায়ণত আছিল সোণাৰাম গণেশ শৰ্মা, কুশলৰ মাক অনুপমা ভট্টাচাৰ্য, গাঁওবুঢ়া তাৰিণী হাজৰিকা, কামচৰণ মাখন দেৱান, সুৰেণ বীৰেণ হাজৰিকা, পুলিন দীনেশ দাস, কনকেশ্বৰ প্ৰতাপ শৰ্মা, দাৰোগা সূৰ্য দাস, প্ৰভা বিজু ভৰালী আৰু নামভূমিকাত ঈশান বৰুৱা। প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ, বাণীবন্ধনত মীৰা দাস।
1: এয়া আকাশবাণী নগাঁও। এতিয়া শুনক কেইটিমান গীত। প্ৰথমে আগবঢ়াইছোঁ বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠত তফজ্জুল আলী ৰচিত এই গীতটি।

অসমীয়াত গীত গাইটি শুনিলে। আকাশবাণী নগাঁও, এতিয়া 11 বজাত আঞ্চলিক বাতৰি আৰু দিনৰ 11:05ৰ পৰা বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই আন্তঃৰাষ্ট্ৰীয় সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে শীঘ্ৰে পদক্ষেপ ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম আৰু মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ লক্ষ্যৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা প্ৰতিনিধি দলে কালি দিছপুৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডক্টৰ শৰ্মাই কয় যে এই আলোচনাকালত তেওঁলোকে অসম আৰু মেঘালয় সীমান্তৰ বিষয়ৰ উপৰিও বিভিন্ন আন্তঃৰাজ্যিক প্ৰসংগত মত বিনিময় কৰে। তেওঁলোকে লগতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ দৰ্শনেৰে অসম আৰু মেঘালয় বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ লগতে অষ্টলক্ষ্মী অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰিব পৰা নতুন সম্ভাৱনাসমূহৰ অন্বেষণ সন্দৰ্ভতো আলোচনা কৰে। ভগৱান বুদ্ধৰ দুগৰাকী প্ৰধান শিষ্য অৰহন্ত সাৰিপুত্ৰ আৰু অৰহন্ত মদগালয়ানৰ পবিত্ৰ অৱশেষ প্ৰদৰ্শনীৰ বাবে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দল আজি মংগোলীয়া অভিমুখে ৰাওনা হ'ব। ভাৰত আৰু মংগোলিয়াৰ মাজৰ শতিকাজোৰা সভ্যতাগত সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে সংস্কৃতি মন্ত্ৰালয়ৰ অধীনত এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। মধ্যপ্ৰদেশৰ ছাচি বিহাৰ চৈত্যত এই পবিত্ৰ অৱশেষ সংৰক্ষণ কৰি ৰখা হৈছে আৰু মংগোলিয়াত এই অৱশেষ প্ৰদৰ্শনীৰ বাবে অহা 9 জুনলৈ ৰখা হ'ব। এই প্ৰদৰ্শনকালত দেশখনৰ বহু ভক্ত, বৌদ্ধ ভিক্ষু তথা পণ্ডিতসকলে পবিত্ৰ অৱশেষৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকল অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে।

0: সোতৰ আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ ষোড়শ আৰু স্বৰাজোত্তৰ ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনা আৰু বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু NewsOnAIৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আৰু জনগাঁথনিগত সুযোগৰ সম্ভাৱনা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ ল'ব IIT গুৱাহাটীৰ স্কুল অব বিজনেছৰ সহযোগী অধ্যাপক ডঃ কুলদীপ বৈশ্যই। আলোচনাৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তি ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাত বনৰীয়া হাতীৰ আক্ৰমণত কালি এগৰাকী মহিলাসহ 2 লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো আহত হয়। হাতীৰ গছকত মৃত্যু হোৱা লোক দুজন শ্বাহাজুদ্দিন আৰু হনুফা খাতুন বুলি চিনাক্ত কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটানছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি 12:05 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ভাৰ চাই

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰাৰ সিদ্ধান্ত ইউ জি চিৰ, ৰাজ্যৰ উন্নয়ন, জনকল্যাণ আৰু আন্তঃৰাজ্যিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ একাধিক বৈঠক, কোকৰাঝাৰৰ মহামায়া বনাঞ্চলত মূল্যৱান শাল গছ কটা ঘটনা সংক্ৰান্তত আৰু তিনিজন অবৈধ কাঠ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ, আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ গুজৰাট টাইটানছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। বিশ্ববিদ্যালয় অনুদান আয়োগ ইউ জি চিয়ে শিক্ষাৰ্থীসকলক অধ্যয়নকালতে ব্যৱহাৰিকভাৱে দক্ষ কৰি তোলাৰ লক্ষ্যৰে অভিলাষী পদক্ষেপ লৈছে। সেই অনুসৰি আয়োগে কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰিছে। ইউ জি চিয়ে প্ৰকাশ কৰা অনুসৰি অধ্যয়নৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে চাকৰিমুখী ব্যৱহাৰিক দক্ষতা গঢ় লৈ উঠে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আয়োগে ভৱিষ্যতে উচ্চ শিক্ষাৰ বাবে গৱেষণাত ব্ৰতী হ'বলৈ বিচৰা ছাত্ৰ ছাত্ৰীসকলে ৰিচাৰ্চ টুলছ, ডাটা এনালাইচিছ লেবৰেটৰী প্ৰকল্পৰ বাস্তৱ অভিজ্ঞতা দিয়াৰো ব্যৱস্থা কৰিছে। ইউ জি চিয়ে এই সন্দৰ্ভত ইতিমধ্যে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ কলা, বিজ্ঞান, বাণিজ্যসহ সকলো শাখাৰ চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিদ্যাৰ্থীসকলৰ বাবে এই ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক হ'ব। তদুপৰি তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবেও ইণ্টাৰ্ণশ্বিপৰ বাবে আবেদন দাখিলৰ পথ প্ৰশস্ত ৰখা হৈছে। ইউ জি চি অনাৰ্ছ তথা ইউ জি চি অনাৰ্ছ উইথ ৰিচাৰ্চ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে যিকোনো বেচৰকাৰী বা চৰকাৰী সংস্থাত ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। সকলো শিক্ষাৰ্থীয়ে চতুৰ্থ ষান্মাসিক অৰ্থাৎ দ্বিতীয় বৰ্ষ সমাপন কৰাৰ পাছত প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব। এই প্ৰশিক্ষণ 60-120 ঘণ্টাৰ হ'ব। অৱশ্যে চাৰিবছৰীয়া অনাৰ্ছ উইথ ৰিচাৰ্চ পাঠ্যক্ৰমত অধ্যয়নৰত শিক্ষাৰ্থীসকলক অষ্টম ষান্মাসিকত 360 ঘণ্টা অৰ্থাৎ সম্পূৰ্ণ ছমাহেই ৰিচাৰ্চ প্ৰজেক্ট অথবা থেচিছ জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ উন্নয়ন, জনকল্যাণ আৰু আন্তঃৰাজ্যিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে কালি একাধিক বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য বিভাগৰ সৈতে হোৱা বৈঠকত 2029 চনৰ ভিতৰত শিশুৰ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ কম কৰা, চিকিৎসালয়সমূহত পৰ্যাপ্ত স্বাস্থ্যকৰ্মী, চাহ বাগিচাৰ চিকিৎসালয়সমূহৰ উন্নয়ন, বিনামূলীয়া ৰোগ চিনাক্তকৰণ কাৰ্যসূচী, বৃহৎ স্বাস্থ্য শিবিৰ আৰু স্বাস্থ্য বিষয়ক অন্য গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ অগ্ৰগতি সম্পৰ্কে বিস্তৃতভাৱে পৰ্যালোচনা কৰে। একেদৰে ডঃ শৰ্মাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ তথা আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু ৰাষ্ট্ৰীয় ঘাইপথ

0: বা সমস্যা সমাধানৰ লক্ষ্যৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটা প্ৰতিনিধি দলে কালি দিছপুৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনাত মিলিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে এই আলোচনাকালত তেওঁলোকে অসম মেঘালয় সীমান্তৰ বিষয়ৰ উপৰি বিভিন্ন আন্তঃৰাজ্যিক প্ৰসংগত মত বিনিময় কৰে। তেওঁলোকে লগতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ দৰ্শনেৰে অসম আৰু মেঘালয়ে বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ লগতে অষ্টলক্ষ্মী অঞ্চলৰ বিকাশ ত্বৰান্বিত কৰিব পৰা নতুন সম্ভাৱনাসমূহৰ অন্বেষণ সন্দৰ্ভতো আলোচনা কৰে। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকলৰ অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ভগৱান বুদ্ধৰ দুগৰাকী প্ৰধান শিষ্য অৰহন্ত চাৰিপুত্ৰ আৰু অৰহন্ত মুদগালয়নৰ পবিত্ৰ অৱশেষ প্ৰদৰ্শনীৰ বাবে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত ভাৰতৰ এটা প্ৰতিনিধি দল আজি মংগোলীয়া অভিমুখে ৰাওনা হৈছে। ভাৰত আৰু মংগোলীয়াৰ মাজৰ শতিকাজোৰা সভ্যতাগত সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে সংস্কৃতি মন্ত্ৰালয়ৰ অধীনত এই প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। মধ্যপ্ৰদেশৰ চাচি বিহাৰ চৈত্যত এই পবিত্ৰ অৱশেষ সংৰক্ষণ কৰি ৰখা হৈছে আৰু মংগোলীয়াত এই অৱশেষ প্ৰদৰ্শনীৰ বাবে অহা 9 জুনলৈ ৰখা হ'ব। এই প্ৰদৰ্শন কালত দেশখনৰ বহু ভক্ত বৌদ্ধ ভিক্ষু তথা পণ্ডিতসকলে পবিত্ৰ অৱশেষৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। এই সন্দৰ্ভত ৰাজ্যপাল আচাৰ্যই কয়,
1: নমস্কাৰ বন্ধুগণ, আদৰণীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীকে মাৰ্গদৰ্শন মে ভাৰত চৰকাৰ বসুধৈৱ কুটুম্বকম তথা विश्व बंधुत्व की भावना को वैश्विक स्तर पर सशक्त बनाने हेतु निरंतर प्रयासरत है। इसी क्रम में हम मंगोलिया की यात्रा पर जा रहे हैं, जहां भगवान बुद्ध के परम पूज्य शिष्य अरहंत सारिपुत्र एवं अरहंत महामुदलायन के पवित्र अवशेषों की प्रदर्शनी आयोजित की जा रही है। यह अवसर भारत और मंगोलिया के मध्य प्राचीन आध्यात्मिक सांस्कृतिक एवं सभ्यतागत संबंधों को नई ऊर्जा प्रदान करने वाला है। यह आयोजन दोनों देशों के बीच आत्मीयता, सद्भाव और सहयोग की और अधिक भावना को मजबूत करेगा तथा भगवान बुद्ध के शांति, करुणा और मानव कल्याण के संदेश को वैश्विक समुदाय तक प्रभावी रूप से पहुंचाने का माध्यम बनेगा। मुझे विश्वास है कि पवित्र अवशेषों की यह प्रदर्शनी भारत और मंगोलिया के संबंधों में नई उष्मा का संचार करेगी तथा विश्व बंधुत्व, सह अस्तित्व और मानवीय मूल्यों की भावना को और अधिक व्यापक बनाएगी। जय हिंद।
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। বন বিভাগে কোকৰাঝাৰ জিলাৰ পৰ্বতঝৰা মহকুমাৰ অধীনৰ মহামায়া বনাঞ্চলত ব্যাপক হাৰত মূল্যৱান শালগছ কটা ঘটনাৰ তদন্ত তীব্ৰ কৰি তুলিছে। বন বিভাগে এই ঘটনা সন্দৰ্ভত আৰু 3জন অবৈধ কাঠ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোক 3জনক বাহাৰ আলী, ৰাবিয়াল আলী আৰু পাছান আলী বুলি চিনাক্ত কৰা হৈছে। এই লোক 3জন কাঠৰ অবৈধ কুণ্ডা কটা আৰু অন্য আপত্তিজনক কাম কাজৰ সৈতে জড়িত থকা বুলি অভিযোগ উত্থাপিত হৈছিল। মহামায়া বনাঞ্চলত অবৈধভাৱে মূল্যৱান শালগছ কটাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত

বৃহস্পতিবাৰে নিশা জলভিলা গাঁও পৰিষদ উন্নয়ন কমিটিৰ অধ্যক্ষ আবুল শ্বেখ আৰু বি পি এফৰ এজন জ্যেষ্ঠ নেতাক জিম্মাত লোৱাৰ পাছত এই লোক তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছে। নগাঁও জিলাৰ কামপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত কচুৱাত বনৰীয়া হাতীৰ আক্ৰমণত কালি এগৰাকী মহিলাসহ দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো আহত হয়। হাতীৰ গছকত মৃত্যু হোৱা লোক দুজন শ্বাহজুদ্দিন আৰু হনুফা খাতুন বুলি চিনাক্ত কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক 92 ৰানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰাৰ সিদ্ধান্ত ইউ জি চিৰ। ৰাজ্যৰ উন্নয়ন, জনকল্যাণ আৰু আন্তঃৰাজ্যিক সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ একাধিক বৈঠক আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 বজাত শুনিবলৈ পাব।

कह दो के आ रहे हैं साहब नहा रहे हैं।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। বিয়লি 4:29 হৈ যোৱাৰ লগে লগে শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মই তৃপ্তি হাজৰিকাই মুকলি কৰিছোঁ আমাৰ সন্ধিয়াৰ অনুষ্ঠান। আজি মোৰ লগত নিয়ন্ত্ৰণ কক্ষত আছে আশীষ মজুমদাৰ আৰু কাৰ্যকক্ষত আছে মুকুন্দ নাথ। এতিয়া আগবঢ়াইছোঁ যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱতৰংগ।

0: নমস্কাৰ, আকাশবাণী নগাঁও যুৱ তৰংগ অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ। মই অংকিতা ভট্টাচাৰ্যই। প্ৰিয় যুৱ বন্ধু, আজি আমাৰ বিষয় হৈছে ডিজিটেল যুগত মানসিক স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া। বৰ্তমানৰ ডিজিটেল যুগত মোবাইল, ইণ্টাৰনেট, সামাজিক মাধ্যম আৰু আধুনিক প্ৰযুক্তি আমাৰ দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। প্ৰযুক্তিয়ে মানুহৰ জীৱন সহজ আৰু গতিশীল কৰি তুলিলেও ইয়াৰ অতিমাত্ৰা ব্যৱহাৰে মানসিক স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। প্ৰিয় যুৱ বন্ধু, সেইবাবে ডিজিটেল যুগত মানসিক স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া অতি প্ৰয়োজনীয়। অত্যাধিক স্ক্ৰীণ টাইমত টোপনিৰ সমস্যা হয়, লগতে মনোযোগ হ্ৰাস হয়, খং, মানসিক ক্লান্তি আদি বৃদ্ধি কৰে। অনলাইন শিক্ষাৰ চাপ, কৰ্মক্ষেত্ৰৰ ডিজিটেল প্ৰেছাৰ মানসিক স্বাস্থ্য নেতিবাচক প্ৰভাৱ পেলায়। সুস্থ মানসিক স্বাস্থ্য অবিহনে সুস্থ সমাজ গঠন অসম্ভৱ। এজন মানসিকভাৱে সুস্থ ব্যক্তি অধিক আত্মবিশ্বাসী, ইতিবাচক হবই। সেয়েহে ডিজিটেল জীৱনৰ মাজতো সময়ে সময়ে বিশ্ৰাম লোৱা, পৰিয়ালৰ সৈতে সময় কটোৱা, কিতাপ পঢ়া, যোগাসন, ধ্যান, শাৰীৰিক ব্যায়াম কৰা অতি প্ৰয়োজনীয়। ডিজিটেল যুগত মানসিক স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়া বিলাসিতা নহয়, ই সময়ৰ দাবী। প্ৰযুক্তিৰ উন্নতিৰ সৈতে মানসিক শান্তি আৰু মানৱীয় মূল্যবোধ ৰক্ষা কৰাটো সমানেই জৰুৰী। আচলতে ক'বলৈ হ'লে ছ'চিয়েল মিডিয়াত অন্য জীৱনৰ সৈতে নিজকে তুলনা কৰি বহু মানুহে আত্মবিশ্বাস হেৰুৱায়। অনলাইন জগতত ব্যস্ত থাকোঁতে বাস্তৱ জীৱনৰ সুখ দুখ ভাগ বতৰা কমি যায়। বিশেষকৈ যুৱ প্ৰজন্ম অধিক মানসিক চাপত ভুগিছে। হেল্ডি মাইণ্ড, হেল্ডি ছ'চাইটি এই ধাৰণাকে শক্তিশালী কৰি তুলিব লাগে। আচলতে ডিজিটেল যুগত প্ৰযুক্তি ব্যৱহাৰ কৰাটো প্ৰয়োজনীয়, কিন্তু প্ৰযুক্তিয়ে যাতে আমাৰ মন আৰু জীৱন নিয়ন্ত্ৰণ নকৰে সেইটো নিশ্চিত কৰাটো অধিক প্ৰয়োজনীয়। আহকচোন যুৱ বন্ধু, আজি এই বিষয়ে এগৰাকী যুৱতীৰ সৈতে আমি কথা পাতো।
1: নমস্কাৰ, আকাশবাণী নগাঁৱত মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে সমূহ শ্ৰোতা বন্ধুক নমস্কাৰ জনাইছো। মই বিদিশা মধুকৰিল্য। মই মনোবিজ্ঞান বিভাগত আন্তঃকোত্তৰ ডিগ্ৰী লাভ কৰিছো আৰু বৰ্তমান মানসিক স্বাস্থ্যৰ লগত জড়িত এটা সংস্থাত কাম কৰি আছো।
2: হয়, তুমি যিহেতু মানসিক স্বাস্থ্যৰ লগতে জড়িত হৈ আছা, আজিকালি দিনত ডিজিটেল যুগত মানসিক স্বাস্থ্য কিমান গুৰুত্বপূৰ্ণ?
1: হয়, প্ৰশ্ন কৰিছে। ডিজিটেল যুগত প্ৰযুক্তি ব্যৱহাৰ দিনক দিনে বৃদ্ধি পাইছে। মানুহে পঢ়া শুনা, চাকৰি, যোগাযোগ, বিনিয়োগ আদি বিভিন্ন কাৰণত ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছে। যদিও প্ৰযুক্তিয়ে আমাৰ জীৱনটো সহজ কৰি তুলিছে, তথাপিতো ইয়াৰ অতিৰিক্ত ব্যৱহাৰে মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। অধিক সময় মোবাইল বা সামাজিক মাধ্যম ব্যৱহাৰ কৰিলে উদ্বিগ্নতা, হতাশা আদি মানসিক চাপ বা আমি বেছি অকলশৰীয়া অনুভৱ কৰা আদি বৃদ্ধি পাবলৈ ধৰে। বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ মাজত মনোযোগ হ্ৰাস হোৱা, নিদ্ৰাৰ সমস্যা, আত্মবিশ্বাস কমি যোৱাৰ দৰে সমস্যা দেখা যায়। অনলাইনত আমাৰ জীৱনৰ সৈতে আনৰ জীৱনবোৰ আমি তুলনা কৰিবলৈ ধৰোঁ, তাৰ ফলত আমাৰ নিজকে অসফল যেনো লাগিবলৈ ধৰে। দিনে 3 ঘণ্টাতকৈ অধিক ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰা কিশোৰ কিশোৰী হতাশাৰ উদ্বিগ্নতা বৃদ্ধি পাইছে বুলি এক সংজ্ঞাটো প্ৰকাশ পাইছে। আচলতে ভাল মানসিক স্বাস্থ্য থাকিলেহে মানুহ এজনে সঠিক সিদ্ধান্ত ল'ব পাৰিব, আবেগক নিয়ন্ত্ৰণ কৰিব পাৰিব, সমাজৰ সৈতে সুস্থ সম্পৰ্ক বজাই ৰাখিব পাৰিব আৰু মানসিক স্বাস্থ্য সুস্থভাৱে ৰাখিলেহে আমি পঢ়া শুনা বা আমাৰ দৈনন্দিন জীৱনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰি। সেয়েহে ডিজিটেল যুগত মানসিক স্বাস্থ্যৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ।
2: হয়, তুমি খুব সুন্দৰকৈ কৈছা। আৰু এটা কথা জানিব বিচাৰিম, অত্যাধিক মোবাইল ব্যৱহাৰে আচলতে ছাত্ৰ ছাত্ৰীক খুব ক্ষতি কৰে, তাৰ বিষয়ে তুমি কি ক'বা?
1: হয়, অত্যাধিক ব্যৱহাৰ সকলো বস্তুৱে বেয়া, ক্ষতি কৰে। যেনে আমাৰ বেছি মোবাইল ব্যৱহাৰ কৰোঁ তেতিয়া কি হয়, আমাৰ মনোযোগো কমি যায়। আমাৰ মনোযোগ কমি যোৱাৰ ফলত আমি নিজকে আনৰ লগতে আমি আমাক মনোযোগ কমি যোৱাৰ লগে লগে তেওঁলোকে হতাশাত ভুগিব পাৰে বা নিজকে বেলেগৰ লগত তুলনা কৰিব পাৰে যে মই এইটো কামত অসফল, এনেকুৱা কিছুমান তেওঁলোকৰ মনত ভাৱ আহিব পাৰে। আৰু তেওঁলোকৰ আমাৰ যি সম্পৰ্ক, ঘৰুৱা সম্পৰ্ক হওক বা আনৰ লগত যি সম্পৰ্ক, সেইসমূহ কমি যায়। তেওঁলোকে মোবাইলটোক অধিক গুৰুত্ব দিবলৈ ধৰে, তেতিয়াও কিছুমান বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে।
2: আৰু এটা দেখিছো যে আজিকালি বেছি মোবাইল ব্যৱহাৰ কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে সকলোৰে লগত মিলিব নোৱাৰে, তাৰ বিষয়ে কি ক'বা?
1: হয়, এইটো বৰ্তমান সময় এটা সমস্যাই হবলৈ ধৰিছে। তেওঁলোকে মোবাইলটোক বেছি গুৰুত্ব দিব ধৰিছে আৰু যিসমূহ সম্পৰ্ক, সেই সম্পৰ্কসমূহৰ ওপৰত তেওঁলোকৰ গুৰুত্ব কমি গৈছে। ইয়াৰ ফলত কিন্তু তেওঁ তেওঁলোকে কেতিয়াবা হতাশাত ভুগিব পাৰে বা নিজকে অকলশৰীয়াও অনুভৱ কৰিব পাৰে। আৰু এটা সমীক্ষাত প্ৰকাশ পাইছে যে 45% কিশোৰ কিশোৰী কিন্তু সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰ কৰি তেওঁলোকৰ সময়সমূহ কিন্তু অপচয় কৰিছে। তাৰ ফলত তেওঁলোকৰ বহুত দৈনন্দিনো ক্ষতি হবলৈ ধৰিছে।
2: হয়, ঠিকেই কৈছা।
1: অনলাইন শিক্ষা ব্যৱস্থাই কেতিয়াবা মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। অনলাইন শিক্ষা বা কৰ্মব্যস্ততাই মানুহৰ দৈনন্দিন জীৱনৰ মানসিক চাপ উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিছে। প্ৰযুক্তিৰ সুবিধাৰ বাবে শিক্ষা আৰু কামবোৰ সহজ হলেও দীঘলীয়া সময় ধৰি যেতিয়া আমি দিনৰ আগত বহি থাকো তেতিয়া আমাৰ কেতিয়াবা মানসিকভাৱেও অশান্তিৰ সৃষ্টি হয়। আৰু কেতিয়াবা ছাত্ৰ ছাত্ৰীয়ে যেতিয়া আমাৰ কিছুমান কাম দিয়া হয় ন, কৰি এছাইনমেণ্ট বা প্ৰজেক্ট এনেকুৱা ধৰণৰ কাম কৰিবলৈ দিয়া হয় বা যদি ইণ্টাৰনেটৰ তেতিয়া নেটৰ সমস্যা হয় তেতিয়াও কিন্তু কেতিয়াবা হতাশা সৃষ্টি হ'ব পাৰে। সময়মতে তেওঁ পৰীক্ষাটো দিব নোৱাৰিলে বা এছাইনমেণ্ট ছাবমিট কৰিব নোৱাৰিলে তেতিয়াও কিন্তু বিভিন্ন সময় ধৰণৰ সমস্যাৰ সৃষ্টি হয়। আৰু কেতিয়াবা বহুত সময় মোবাইলটোৰ আগত বহি থকাৰ ফলত তেওঁলোকে ঘৰুৱা মানে যিটো ঘৰত সময় দিব লাগে সেই সময় তেওঁলোকে দিব নোৱাৰে ব্যক্তিগত জীৱনটো, তেতিয়াও তেওঁলোকৰ মানসিক চাপ বৃদ্ধি পাব পাৰে।
2: খুব সুন্দৰকে কৈছা কথাখিনি। আৰু এটা কথা জানিব বিচাৰিম যে ৱৰ্ক প্লেচ ষ্ট্ৰেছ আৰু ডিজিটেল প্ৰেছাৰ কেনেকৈ কমাব পাৰি।
1: ৱৰ্ক প্লেচ ষ্ট্ৰেছ আৰু ডিজিটেল প্ৰেছাৰ আজিকালি এটা সমস্যাত পৰিণত হৈছে সাধাৰণতে দেখিবলৈ পোৱা যায়। আমি যেতিয়া বহুত সময় দিনৰ আগত বহি থাকো বা কিছুমান কাম আমি সময়মতে

0: আচলতে কৰিব নোৱাৰো, সেয়া আমাৰ এই সমস্যাসমূহ হ'ব পাৰে। সেইবাবে আমি প্ৰমোডৰ টেকনিক বুলি টেকনিক আছে, আমি গুগলত চালে ভালকে গম পোৱা যাব, সেই টেকনিকটো ব্যৱহাৰ কৰি পেলাই আমি কিন্তু এইসমূহ সমস্যা কিন্তু দূৰ কৰিব পাৰো। দ্বিতীয়তে, আমি নিয়মীয়াভাৱে ব্যায়াম কৰিলে, পৰ্যাপ্ত পৰিমাণে টোপনি মাৰিলে, বা আমি সময়মতে খোৱা বোৱা কৰিলে, আৰু নিজৰ কথা যেতিয়া ভালকে চিন্তা কৰিম, তেতিয়াও কিন্তু আমি এই ৱৰ্ক প্ৰেচাৰ বা ৱৰ্ক লোড আমি কমাব পাৰিম। তৃতীয়তে, আমাৰ অপ্ৰয়োজনীয় নটিফিকেশ্যন সমূহ আমি অফ কৰিব লাগে, আৰু আজিকালি আমিতো বিভিন্ন এপ্লিকেশ্যন আমাৰ থাকে, সেইসমূহ বা সামাজিক মাধ্যমৰে যিসমূহ এপ্লিকেশ্যন হয় সেইসমূহ আমি কি কৰিব পাৰোঁ, সেই এটা সময়সীমা বান্ধি দিব পাৰোঁ, তেতিয়াও কিন্তু আমাৰ বহু সময় ৰাহি হয়। আৰু গৱেষণাত দেখা গৈছে যে ইতিবাচক চিন্তা আৰু আমি যেতিয়া টাইম মেনেজমেণ্ট কৰিব পাৰোঁ আৰু যেতিয়া আমি এটা সুন্দৰ জীৱন যাপন কৰোঁ, তেতিয়া কিন্তু ব্যক্তিসকলৰ ৱৰ্ক প্ৰেচাৰ বা ৱৰ্ক ষ্ট্ৰেছসমূহ নিয়ন্ত্ৰণ কৰিব পাৰে। আমি এনেদৰে এইসমূহ দূৰ কৰিব পাৰোঁ। আৰু সদায় আমি ডায়েৰী লিখিব লাগে, আমাৰ দিনটোত কি কি ভাল হ'ল, সেই ভাল লগা কাম, আমাৰ লগত যি যি ভাল ঘটনা হৈছে আমি যেতিয়া সেইসমূহ লিখি ৰাখিম, আৰু যেতিয়া আমাৰ মনটো বেয়া লাগিব আমি যদি সেইখিনি পঢ়ো, তেতিয়াও কিন্তু আমি ইতিবাচক হ'ব ধৰিম।
1: হয়, তুমি খুবেই ভালকে কৈছা। আৰু এটা কথা জানিব বিচাৰিম, মানসিক স্বাস্থ্য ভাল ৰাখিবৰ কাৰণে ব্যক্তিগতভাৱে কেনেবোৰ মানে আমি পদক্ষেপ ল'ব পাৰোঁ? তুমি যিহেতু মানসিক স্বাস্থ্যৰ লগতে জড়িত হৈ আছে, তুমি কেনেকুৱা ধৰণৰ পৰামৰ্শ দিবা?
0: হয়, সুন্দৰ এটা প্ৰশ্ন কৰিছে, আৰু এইটো জনাটো আমাৰ সকলোৰে বাবে খুবেই গুৰুত্বপূৰ্ণ। আচলতে আমি আমাৰ জীৱনটো ভালকে যদি আমি অতিবাহিত কৰিব লাগে, ভালকে আমি থাকিব যদি বিচাৰো, তেনেহ'লে আমাৰ জীৱনশৈলী পৰিৱৰ্তন কৰিব লাগিব। আমি নিয়মিতভাৱে ব্যায়াম কৰিব লাগিব, স্বাস্থ্যসন্মত খাদ্য খাব লাগিব, পৰ্যাপ্ত টোপনি মাৰিব লাগিব, মাইণ্ডফুলনেছ বা ৰিলেক্সেশ্যনৰ দৰে কিছুমান ব্যায়ামৰ দৰে মানসিক চাপো কিন্তু আমাৰ নিয়ন্ত্ৰণ কৰা আমাৰ কিছুমান কৌশলো আছে, আমি সেইসমূহ কৰিব পাৰোঁ। বা যিসমূহ বন্ধু বা আমাৰ যি আত্মীয় স্বজন আছে, আমি যাৰ সৈতে সময় কটাই ভাল পাওঁ, তেওঁলোকৰ সৈতে আমি সময় কটাব লাগে, কথা পাতিব লাগে, আৰু যি কামে আমাক আনন্দ দিয়ে সেই কামসমূহ আমি কৰিব লাগে। সেইসমূহ কৰিলে কিন্তু আমাৰ মনটো ভালে থাকিব পাৰে। আৰু আমি কেতিয়াবা মন বেয়া লাগিলে আমি ক'ৰবাত ওলাই যাবলৈ যাব পাৰোঁ। আচলতে যেতিয়া আমি ক'ৰবাত ফুৰিবলৈ যাওঁ, ধুনীয়া জেগাবোৰ দেখো, সেয়াই কিন্তু আমাৰ মন ভাল লগাব পাৰে।
1: হয়, তুমি খুবেই গুৰুত্বপূৰ্ণ কথাখিনি কৈছা। আৰু এটা কথা জানিব বিচাৰিম, তুমি যিহেতু বিভিন্ন এৱাৰনেছ প্ৰগ্ৰাম বিলাকত যোৱা, কেনেকে আচলতে মটিভেশ্যন দিয়া, যে কেনেকে মানুহৰ মানসিক স্বাস্থ্যটো বহুত গুৰুত্বপূৰ্ণ বুলি কেনেকে মানে এৱাৰনেছ খিনি দিয়া?
0: হয়, বৰ্তমান সময়ত মানসিক স্বাস্থ্য খুবেই গুৰুত্বপূৰ্ণ। আমি যেনেদৰে আমাৰ শাৰীৰিক সমস্যা হলে আমি ডক্তৰৰ ওচৰলৈ যাওঁ, কিন্তু মানসিক স্বাস্থ্য হলে বৰ্তমান সময়তো কিন্তু আমি ডক্তৰৰ কাষ নাচাপো। আমাৰ মনত এতিয়াও শংকা হয় আমাক, বা কোনোবাই আমাক ফাটাই কৰিব নেকি, আমি এতিয়াও কিছুমান মানুহে তেনেকে ভাবি ল'ব লয়। তো আমি যেতিয়া মোৰ সংস্থাৰ ফালৰ পৰা হওক, বা আগতে মই যেতিয়া পঢ়ি আছিলো, তেতিয়াও মই NSSৰ আছিলো বাবেও কিছুমান এৱাৰনেছ প্ৰগ্ৰেমত গৈছিলো, বা মই আন এটা সংস্থাৰ লগত জড়িত, তাত ভলণ্টিয়াৰ হিচাপে কাম কৰি আছো, তাৰ পৰাও আমি যেতিয়া এৱাৰনেছ প্ৰগ্ৰেম কৰোঁ, তেতিয়া সদায় তেওঁলোকৰ লগত কথা পাতো, তেওঁলোকৰ সমস্যাসমূহ জানিবলৈ চেষ্টা কৰোঁ, আৰু তেওঁলোকক বুজাবলৈ চেষ্টা কৰোঁ যে যেনেকে আমি দেহৰ যত্ন লওঁ, তেনেকে আমাৰ মনটোও কিন্তু যত্ন ল'ব লাগে। আমি তেওঁলোকক আমাৰ ব্যায়ামসমূহৰ কথা কওঁ, আৰু আমাৰ কিছুমান মানসিক অসুখ থাকে ন, মানসিক অসুস্থতা থাকে, সেই মানসিক ৰোগসমূহ কেনেকে চিনাক্ত কৰিব পাৰে সেই বিষয়ে তেওঁলোকক কওঁ। আৰু তেওঁলোকক সদায় কওঁ যে তেওঁলোকে আনৰ লগত, যাৰ লগত সময় কটাই ভাল পায়, তেওঁলোকৰ লগত

0: লওঁ, কিন্তু আচলতে নহয়, নম্বৰে কেতিয়াও আমাৰ যি দক্ষতা সেয়া নিৰূপণ কৰিব নোৱাৰে আচলতে। সেইবাবে নম্বৰ কেন্দ্ৰিক নহবলৈ প্ৰথমতে যিসকল অভিভাৱক, অভিভাৱকৰ আৰু সন্তানৰ মাজত এটা সুন্দৰ সম্পৰ্ক হ'ব লাগে। তেওঁলোকে এইটোৱে বুজাব লাগে যে এই বিষয়টোৰ ওপৰত তেওঁলোকৰ জ্ঞান আয়ত্ত কৰক, নম্বৰে তেওঁলোকক জুখিবলৈ চেষ্টা কৰিব নালাগে আচলতে। কিয়নো যেতিয়া আমি তেওঁলোকক কওঁ যে ইমান নম্বৰ পাব লাগিব, তেতিয়া তেওঁলোকৰ মাজতো এক মানসিক চাপৰ সৃষ্টি হয়, তেওঁলোকে নম্বৰৰ বাবেহে পঢ়ে, কিন্তু সেই বিষয়টোৰ আচলতে গভীৰতালৈ তেওঁলোকে নাযায়। সেইবাবে তেওঁলোকে আচলতে কিমান বিষয়টোৰ গভীৰতালৈ গৈছে সেইটোহে চাব লাগে, আৰু লগতে সদায় সন্তানক বুজাব লাগে যে এজন ভাল মানুহ হবলৈ তেওঁ ভালকে বিষয়টো আয়ত্ত কৰিব লাগে, আৰু এটা সুসম্পৰ্ক সন্তান আৰু অভিভাৱকৰ মাজত গঢ়ি তুলিব লাগে, আৰু যিকোনো সমস্যা তেতিয়া তেওঁ ক'ব পাৰিব। নহ'লে পিছলৈ গৈ কিন্তু বহুত তেনেকুৱা সমস্যা হোৱা দেখিবলৈ পোৱা গৈছে। বহুত মোক ব্যক্তিগতভাৱে বহুত তেনেকুৱা ফোন কৰে কিছুমান সৰু সৰু ল'ৰা ছোৱালীয়ে, কয় যে তেওঁলোকে ইমান নম্বৰ নাপালে, এতিয়া দুখ কৰিছে। সেইবাবে তেওঁলোকক আৰু যেতিয়া তেওঁলোকে কেতিয়াবা কি হয়, যেতিয়া তেওঁলোকে মেট্ৰিক দিয়ে বা হাই ছেকেণ্ডেৰী দিয়ে, সেই সময় বেছি কঠোৰ হৈ যায় মাতৃসকল, কিন্তু সেই কঠোৰ তেতিয়া হ'ব নালাগে। তেওঁলোকে এটা এটা সম্পৰ্ক ৰাখিব লাগে যে ইমান কঠোৰ হ'ব নালাগে, ইমান মানে তেওঁলোকক সহজভাৱে এৰিও দিব নালাগে, এটা সামঞ্জস্য ৰাখি কামটো কৰিলে আচলতে ভাল হয়। তেতিয়া কি হয়, তেওঁলোকে সন্তানসমূহ তেতিয়া মানে সেই হতাশাত ভুগিবলৈ নাপায়, আৰু সৰুৰ পৰাই তেওঁলোকক এটা বেছি তেওঁলোকক কঠোৰভাৱেও এৰি দিব নালাগে বা তেওঁলোকক কঠোৰ হ'বও নালাগে বা বেছি এৰিও দিব নালাগে, সৰুৰ পৰাও তেনেকে তেওঁলোকক খাদিব লাগে। নহ'লে এটা সময়ত যদি গৈ পেলাই তেওঁলোকৰ বহুত কঠোৰ হৈ যায়, তেতিয়া বহুত মানসিক সমস্যাৰ সৃষ্টি হ'ব পাৰে।
1: হয়, তুমি যিহেতু কৈছিলা যে ডায়েৰী লিখাটো, ময়ো লিখো ডায়েৰী, আচলতে ডায়েৰী লিখাটো আচলতে খুব ভাল অভ্যাস, কিন্তু আজিৰ প্ৰজন্মক যদি মই সুধো, বহুতে হয়তো ডায়েৰীখন লিখাৰ কোনো অভ্যাসে নাথাকে, কেনেকেনো লিখিব, কি লিখিব। আচলতে তুমি যিহেতু কলা সদায় যোনখিনি কাম আমাৰ ভাল লাগে সেই কামখিনি লিখিলে, তেনেহ'লে আমাৰ যোনদিনাখন মনটো বেয়া লাগিব সেইদিনাখন সেই ভাল কথাখিনি পঢ়ি আচলতে আমাৰ মনটো ভাল লাগিব।
0: আমি যি ভাল পাওঁ কৰি সেইসমূহ কামেই কৰিব লাগে। আমি যদি গান গাই ভাল পাওঁ বা কবিতা লিখি ভাল পাওঁ, সেই কামেই কৰিব লাগে যি কামে আমাৰ আনন্দ দিয়ে। আৰু ডায়েৰী এইকাৰণেই লিখিব লাগে, যেতিয়া আমাৰ লগত যি ঘটনা হ'ল, আজি আমাৰ বহুত ভাল লাগিলে, সেইসমূহ আমি লিখি ৰাখিব লাগে, আৰু আমাৰ লগত কি কি বেয়া হ'ল সেইখিনিও লিখি ৰাখিব লাগে, যাতে বেয়াখিনিৰ পৰা আমি শিকিব পাৰোঁ। আৰু যেতিয়া আমাৰ মনটো বেয়া লাগে বা আমাৰ বহুত খং উঠিছে, তেতিয়া সেই আমাৰ ভাল লগা কথাখিনি যদি পঢ়ি দিওঁ, তেতিয়া সেই খংটো গুচি যায় আৰু লগতে আমাৰ মনটোও ভাল লাগে। মই ব্যক্তিগতভাৱে এই পদ্ধতিটো কৰো আৰু সঁচাকে তেতিয়া খুব ভাল লাগে, আপোনালোকেও কৰি চাব পাৰে তেনেকে।
1: তুমি লিখা মেলাই মানে তুমি যিহেতু মানসিক স্বাস্থ্যৰ লগত জড়িত, তাৰ বাহিৰে আন কিবা হবি আছে নেকি তোমাৰ?
0: হয়, মই কবিতা আবৃত্তি কৰি ভাল পাওঁ, কবিতা লিখি ভাল পাওঁ, আৰু লগতে মই তৰ্ক প্ৰতিযোগিতাৰ সৈতে বহুত অংশগ্ৰহণ কৰিছো, মই তৰ্ক কৰি ভাল পাওঁ, বক্তৃতা দি ভাল পাওঁ, আৰু মই হেণ্ডিক্ৰাফ্টৰ লগতো জড়িত, কিছুমান তেনেকুৱা বস্তু বনাই ভাল পাওঁ, এয়া মোৰ হবি বুলি ক'বলৈ গ'লে।
1: আচলতে ডিজিটেল যুগতো যে তুমি সেইখিনি বস্তু ধৰি ৰাখিছা, তাৰ কাৰণেও মানসিক স্বাস্থ্য আচলতে ভাল হৈ আছে ক'বলৈ গ'লে, হয়নে কথাটো?
0: সবৰে
1: আমাৰ শ্ৰোতাসকলক তুমি কোনখিনি এডভাইচ দিবা যে তেওঁলোকে ডিজিটেল যুগটো লাগিবই, আমাক মোবাইলটো একেবাৰে নচলালেও নহ'ব, এটা নিৰ্দিষ্ট সময় দিব লাগিব মোবাইলটো। তাৰ বাহিৰেও আমি যিহেতু আজিকালি কওঁ যে আমি কিবা এটা হয়তো আঁকি ভাল পাওঁ, হয়তো গান এটা গাই ভাল পাওঁ, হয়তো নাচি ভাল পাওঁ, কেনেকে আচলতে মিলাব পাৰি?
0: হয়, মই সেইটো কৈছিলো যে প্ৰমোদৰ টেকনিকৰ কথা, প্ৰমোদৰ টেকনিক আমি ব্যৱহাৰ কৰি আমি আচলতে আমাৰ যোনটো কাম কৰি ভাল লাগে সেই কামটো আমি কৰিব পাৰোঁ, লগতে আমাৰ যদি পঢ়া শুনা কৰিবলৈ থাকে আমি সেইখিনিও ভাগ কৰি ল'ব পাৰোঁ, আৰু লগতে আমাৰ দিনটোত আমাৰ যি কাম কৰি ভাল লাগে সেইটোত অকণমান 5 মিনিট হ'লেও সময় উলিয়াব লাগে যি কামে আমাক আনন্দ দিয়ে। নহ'লেও আমি যেতিয়া বহুত দিন নিজৰ ভাল লগা কামবোৰ নকৰোঁ তেতিয়াও আমাৰ মনবোৰ ভালে নাথাকে, তেনেকে আমি কৰিব লাগে। আৰু লগতে আমি আগদিনাখনেই এখন কাগজত লিখি ৰাখিব লাগে যে আমাৰ কাইলৈ কৰিবলগীয়া কি কি কাম আছে, তেতিয়াও আমাৰ সময়সমূহ সঞ্চয় হয়, আমি ভাল লগা কামবোৰত আমি মনোনিৱেশ কৰিব পাৰোঁ।
1: ঠিক আছে, তুমি যিহেতু মানসিক স্বাস্থ্যৰ লগতো জড়িত, লগতে তুমি লিখা মেলাও কৰা, লগতে কবিতা পাঠো কৰা বুলি কৈছা, আমাৰ শ্ৰোতাসকলক যদি এটা কবিতা শুনাই দিয়া ভাল লাগিব।
0: হয় নিশ্চয়, মই কবিতা লিখি ভাল পাওঁ আচলতে আৰু গায়ো ভাল পাওঁ। মই এটা নিজেই লিখা কবিতাৰে আবৃত্তি কৰিব ওলাইছো। কবিতাৰ শিৰোনাম দেশৰ মাটিৰ গান গা কবি। সেউজীয়া গান শুনিছানে, ধাননি পথাৰলৈ চাই হাঁহি মৰা কৃষকৰ অনুজ্জ্বল মুখনত, পাত গাভৰুজনীয়ে পৰ্যটনে জোৱনী আইলৈ বুলি অনা জলপানৰ বাতিটোৰ মৰম বনত, ৰদে নুফুৰা বৰষুণত নিভিজাও খাটিখোৱা মানুহৰ চকু ভালত, তুমিতো দেশৰ মাটিৰ

0: কবি, রঙিন পখিলা কল্পনারে তবি অট কবি, মেট্টু শিল্পরে গহি তোলা সুন্দরর খনি কর তুমি, বিরুধর রগনি জ্বলাই অন্যায় হত্যার প্রতিহিংসারে আস্ফালনত, যান্ত্রণার কাতর মোড়াই কোনো নাই, মাতিয়ে গহা মোর আর আহ্বান জাগি উঠা, জাগি উঠা সুগন্ধি পখিরা কবি, কারোবার এমুঠি অন্নর বাবে, কারোবার মুক্তির বাবে অনুরূপ নাথ এটাই, তোমার পিতার জুই কুড়া জ্বলি জ্বলিও শেষ নোহোৱা, অনৈক্যর মাজর ঐক্যর সেয়াই হোক শেষ প্রার্থনা। ধন্যবাদ।
1: ভাল লাগিলে তোমার এই কবিতাটো। আগন্তুক দিনতো যাতে তোমার কবিতায় চর্চা থাকে তার বাবে তোমাক অশেষ ধন্যবাদ।
2: প্রিয় শ্রোতা, আহকচোন এইখিনিতে এগৰাকী বিশিষ্ট সাহিত্যিক, শিক্ষক, আবৃত্তিকাৰ বসন্ত কৌশিক ভাগৱতী ডাঙৰীয়াই আমালৈ প্ৰেৰণ কৰা মন্তব্য শুনো।
3: নমস্কাৰ, মই বসন্ত কৌশিক ভাগৱতী, মই এজন শিক্ষক। মই আজি বহুদিন ধৰি আবৃত্তি চৰ্চাৰ লগত জড়িত হৈ আছো। কবিতা মোৰ ভাল লাগে, কাব্য চৰ্চা মোৰ জীৱনৰ এটা ব্ৰত। আজিৰ যুৱ তৰংগ অনুষ্ঠানলৈ আপুনি আমন্ত্ৰণ জনোৱাৰ বাবে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। নিজকে বৰ সৌভাগ্যৱান বুলি ভাবিছো। আৰু আজিৰ এই যুৱ তৰংগ অনুষ্ঠানত আপুনি মোক সুধিছে ডিজিটেল যুগত মানসিক স্বাস্থ্যৰ বাবে ভ্ৰমণ তথা কিতাপ কিমান গুৰুত্বপূৰ্ণ। কথা হ'ল, বৰ্তমান যুগটোৱেই ডিজিটেলাইজেশ্যনৰ যুগ, গতিকে আমি ডিজিটেলাইজেশ্যন বাদ দি বৰ্তমান সময়ত সময় কটাব নোৱাৰো। কিন্তু অত্যাধিক ডিজিটেল ব্যৱস্থাটোৰ লগত আসক্ত হৈ থাকি আমি, বিশেষকৈ আমাৰ নতুন প্ৰজন্মই, কিছু পৰিমাণে সমস্যাৰ সন্মুখীন হৈছে বুলি মই ভাবিছোঁ। বা নিজস্ব অভিজ্ঞতাৰ ভিত্তিত বিভিন্ন সমাজত বিভিন্ন ঠাইত ঘূৰি ফুৰোঁতে মানুহে কোৱা শুনিছোঁ বা মই নিজেই প্ৰত্যক্ষ কৰিছোঁ যে অত্যাধিক ছ'চিয়েল মিডিয়া বিশেষকৈ বা অনলাইনৰ জগতত কটাই আমাৰ নতুন প্ৰজন্মৰ যিসকল যুৱক যুৱতী, তেখেতসকলে এক প্ৰকাৰ কেতিয়াবা কেতিয়াবা মানসিকভাৱে হতাশগ্ৰস্ত হোৱা আমি দেখিবলৈ পাইছোঁ। আৰু এনেকুৱা কিছু প্ৰৱণতা তেওঁলোকৰ মাজত গঢ় লৈ উঠা দেখা পোৱা যায়, যেনে ধৰক ফিয়েৰ অফ মিছিং আউট, ক'ৰবাত তেওঁলোক হেৰাই যাব নেকি, যে তেওঁলোক এতিয়া সৃষ্টি হোৱা এটা ধাৰণা যে ট্ৰেণ্ডিঙত থাকিব বিচাৰে, গতিকে অলপ সময় বা এটা দিনৰ বাবে, এটা বেলাৰ বাবে যদি তেওঁলোক ইণ্টাৰনেটৰ পৰা আঁতৰি আহে, তেতিয়াহ'লে তেওঁলোকে সেই ট্ৰেণ্ডিঙৰ পৰা আঁতৰি আহিব নেকি, এনেকুৱা কিছুমান কথা তেওঁলোকৰ মাজত সৃষ্টি হয়। তাৰোপৰি আমি বহুতেই জানো যে আজি ডিজিটেলাইজেশ্যনৰ যুগত আজি মানুহবিলাকৰ আমি যিটো দেখা পাওঁ সেইটো জাষ্ট খনিকৰ বাবে তেওঁলোকৰ এটা ৰূপ, কিন্তু এজন মানুহে গোটেই জীৱনত তেওঁ কি কাম কৰিছে, সমাজৰ বাবে তেওঁ কেনেকুৱা বৰঙণি আগবঢ়াইছে, বা নিজৰ ওচৰ চুবুৰীয়াৰ প্ৰতি তেওঁ কিমান দায়বদ্ধ হৈ আছে, সেই কথাবিলাক কিন্তু সম্পূৰ্ণৰূপে আমি দেখা নাপাওঁ। কেৱল কাৰোবাৰ জীৱনৰ কিবা এটি মুহূৰ্তৰ কথা মই আমাৰ ছ'চিয়েল মিডিয়াত দেখা পালে মই তাক ফ'ল' কৰিম, সেই ধৰণৰ কথা কিন্তু থাকিব নোৱাৰে, তাৰমানে তেনেকুৱা নহয়। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকল, নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে এই কামবিলাকৰ পৰা অলপ আঁতৰি থাকি তেওঁলোকে কি কৰিব লাগে, তেওঁলোকৰ যি মানসিক চাপ, মানসিক উদ্বিগ্নতা বা মাজে মাজে একাকিত হোৱাও আমি দেখিবলৈ পাওঁ, আৰু যি মানসিক অশান্তি, তাক কম কৰিবলৈ তেওঁলোকে কিন্তু ভ্ৰমণক এক আশ্ৰয় হিচাপে গ্ৰহণ কৰিব পাৰে। দুই নম্বৰতে কিতাপ পঢ়াৰ মানসিকতাটো, আমিতো সৰুকালৰ পৰা কিতাপ পঢ়িছোঁ, আজৰি সময়ত আমি কিতাপ পঢ়োঁ, বিদ্যালয়ৰ পৰা আহি, কলেজৰ ক্লাছৰ পৰা আহি যিখিনি সময় পাওঁ, বা বন্ধৰ দিনত যেতিয়াই আমি আজৰি পাইছিলোঁ তেতিয়াই আমাৰ পঢ়িব লগা কিতাপবিলাক আমি পঢ়িছিলোঁ, আৰু যদি কেতিয়াবা আমাৰ হাতত নাছিলোঁ সেইবোৰ আমি বন্ধুবৰ্গৰ পৰা, আত্মীয়সকলৰ পৰা বা পৰিয়ালৰ আন লোকৰ হাতত থকা কিতাপবোৰ আমি লৈ আহিছিলোঁ আৰু যথা সময়ত পঢ়ি সেইবোৰ ঘূৰাইও দিছিলোঁ। আৰু মোৰ এতিয়াও মনত আছে যে তেনেকুৱা বহু গ্ৰন্থই মোক কিন্তু যথেষ্ট প্ৰভাৱিত কৰিছিল। গতিকে এই ডিজিটেলাইজেশ্যনৰ যুগত আমাৰ যুৱক যুৱতীসকলে, তেওঁলোকে যদি মাজে মাজে আজৰি সময়ত তেওঁলোকে গ্ৰন্থ অধ্যয়ন কৰিবলৈ আগবাঢ়ে, তেতিয়াহ'লে কিন্তু তেওঁলোকে তেওঁলোকৰ যি একাকিত্ব আৰু যি মানসিক হতাশা, যি মানসিক চাপ, তাৰ পৰা কিন্তু তেওঁলোক মুক্ত হৈ থাকিব পাৰিব। কিয়নো এই গ্ৰন্থই মানুহক কিছুমান নতুন নতুন তথ্যৰ সম্ভেদ দিয়ে, নতুন কিছু পৰিৱেশৰ লগত আমাক সংযুক্ত কৰি ৰাখে, আৰু মহৎ গ্ৰন্থবিলাকে বহু সময়ত দেখা যায় মানুহৰ জীৱনৰ পথো সলনি কৰি দিয়ে। গতিকে গ্ৰন্থ অধ্যয়নে আমাক মানসিক প্ৰশান্তি প্ৰদান কৰিব পাৰে, আৰু ভাষাৰ ক্ষেত্ৰত

0: আজি মই ধৰক অসমীয়া ভাষাৰ এখন উৎকৃষ্ট গ্ৰন্থ পঢ়ি আছো, তাৰ গদ্য ৰীতি বৰ উচ্চ খাপৰ। গতিকে সেই গদ্য ৰীতিটোৰ লগত মোৰ এটা সম্পৃক্ততা গঢ়ি তোলে। গতিকে গ্ৰন্থ অধ্যয়নটোৱে আমাক বিভিন্ন তথ্যৰ সমৃদ্ধি বা মানসিক প্ৰশান্তি প্ৰদান কৰাৰ লগতে এটা ভাষা চৰ্চাৰ ক্ষেত্ৰতো কিন্তু আমাক খুব সুন্দৰকৈ সহায় কৰিব পাৰে। ডিজিটেলাইজেশ্যনৰ প্ৰভাৱত সৃষ্টি হোৱা এই সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ভ্ৰমণে আমাক কেনেদৰে সহায় কৰিব পাৰে, নিঃসন্দেহে ভ্ৰমণ কিতাপ গ্ৰন্থ অধ্যয়নৰ দৰে ভ্ৰমণো এক অতি দৰকাৰী বিষয় হৈ পৰিছে। আৰু অতি পুৰণি কালৰ পৰাই মানুহে ভ্ৰমণ কৰে, তেওঁ নিজে যিখন ঠাইত বাস কৰে তাৰ উপৰিও তেওঁ আন আন ঠাইত বাস কৰা মানুহৰ জীৱন ধাৰণৰ প্ৰণালী কেনেকুৱা বা তাত নিজৰ ঠাইতকৈ আন কি নতুনত্ব আছে, তাত বিশেষ কিবা মঠ মন্দিৰ আছে নেকি বা বিশেষ কোনো এনেকুৱা ঠাই আছে নেকি আমি তাত গৈ চাব লগা, যিখিনি মোৰ বাস কৰা ঠাইখিনিতকৈ পৃথক হয়। আৰু বৰ্তমান নতুন প্ৰজন্মইও কিন্তু তেওঁলোকৰ পৰিয়ালৰ লগত বন্ধুবৰ্গৰ লগত এই ভ্ৰমণৰ কামটো কিন্তু সুন্দৰৰূপে যদি কৰে, তেওঁলোকে তেতিয়া এই যিটো ইণ্টাৰনেটৰ প্ৰতি যি আসক্তি বা ডিজিটেলাইজেশ্যনৰ প্ৰতি তেওঁলোকৰ যি স্বভাৱগত যি প্ৰক্ৰিয়া সেইটো ব্যৱহাৰ কৰি থাকিব লাগে যে তাৰ পৰা কিন্তু নিজকে তেওঁলোকে আঁতৰাই ৰাখিব পাৰিব। আৰু এই আপোনাৰ ভ্ৰমণে দিয়কচোন এখন পাহাৰ, এখন নদী বা সাগৰ বা কোনো বা গ্ৰাম্য পৰিৱেশ, এই কথাবিলাকৰ লগত আমি যেতিয়া নতুনকৈ সংযোগ স্থাপন কৰোঁ তেতিয়াহ'লে আমাৰ মনটোলৈ এক গভীৰ প্ৰশান্তি আহে, গভীৰ প্ৰশান্তি আহে আৰু জীৱনৰ অভিজ্ঞতা যথেষ্ট পৰিমাণে বৃদ্ধি হয়। মানুহক বিভিন্ন কাৰুকাৰ্যই মানুহৰ জীৱনৰ অভিজ্ঞতা বৃদ্ধি কৰে আৰু এই যে এজন ব্যক্তিৰ জীৱনৰ অভিজ্ঞতা বৃদ্ধি হৈ গৈ থাকে ইয়াৰ অৰ্থ হ'ল তেওঁ এজন পূৰ্ণাংগ মানৱ হিচাপে গঢ় লোৱা, তেওঁ এখোজ এখোজকৈ আগুৱাই গৈ আছে। গতিকে ভ্ৰমণে কিন্তু নতুন ঠাই এখন চোৱাটোৱেই ডাঙৰ কথা নহয়, যে তাৰ পৰিৱেশ, তাৰ ভৌগোলিক পৰিৱেশ, তাৰ জনগাঁথনি, তাৰ প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা, তাত পাহাৰ আছে নেকি, নদী আছে নেকি, যদি নদী আছে সেই নদীৰ পাৰৰ জনজীৱনৰ কেনেকুৱা জীৱন যাত্ৰাৰ প্ৰণালী ইত্যাদি ইত্যাদি এই কথাবিলাকৰ লগত আমাক কি কৰে, সংযোগ স্থাপন কৰাত সহায় কৰি দিয়ে। আৰু ভ্ৰমণে আটাইতকৈ ডাঙৰ কথা আমাক যে মানসিক শান্তি প্ৰদান কৰে আৰু মানুহৰ মাজত, এতিয়া মই নতুন এডোখৰ ঠাইলৈ গ'লো, তাত গৈ পেলাই নতুন কোনো মানুহৰ লগত মোৰ সংযোগ স্থাপন হ'ল, তেওঁলোকৰ লগত মোৰ ভাৱৰ আদান প্ৰদান হ'ল আৰু এই যে বেলেগ মানুহৰ লগত ভাৱৰ আদান প্ৰদান হ'ল সি এটা মোক জীৱনৰ এক সুন্দৰ অভিজ্ঞতা এটা মোক প্ৰদান কৰিলে। গতিকে এই কথাবিলাকৰ কাৰণেই আমি যদি ভ্ৰমণৰো আশ্ৰয় লওঁ তেতিয়াহ'লে কিন্তু আমি এই ডিজিটেল পদ্ধতি, ডিজিটেল ব্যৱস্থাবিলাকৰ পৰা আমি খন্তেকৰ বাবে হ'লেও, কিছু সময়ৰ বাবে হ'লেও বা এদিনৰ বাবে হ'লেও নিজক যে আঁতৰাই ৰাখিছো সি কিন্তু আমাক সহায় কৰিব।
1: প্ৰিয় যুৱ বন্ধু, সংগীত মানসিক স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। ই মানুহৰ মন শান্ত কৰে, দুখ চিন্তা কমায় আৰু জীৱনত ইতিবাচক শান্তি আনে। সংগীত মাথো বিনোদন নহয়, ই ক্লান্ত মনৰ নীৰৱ চিকিৎসা। মনটো যদি ক্লান্ত হয় অলপ জিৰণি দিয়ক, নিজক অলপ সময় দি হাঁহিবলৈ শিকক, জীৱনৰ ব্যস্ততাৰ মাজতো মনৰ খবৰ লওক, কাৰণ সুস্থ মনেই সুখী জীৱনৰ চাবিকাঠি। যেতিয়া কথাবোৰে হৃদয় বুজি নাপায় তেতিয়া সংগীতে নীৰৱ ভাষাত মনক সান্তনা দিয়ে। কোৰৰ মাজত লুকাই থাকে শান্তিৰ বতৰা, ক্লান্ত মনত জগাই নতুন পোহৰৰ দি, বিষাদৰ মেঘ আঁতৰাই হাঁহি আনে, জীৱনত সংগীতে বহু সময়ত আশা দিয়ে। প্ৰিয় শ্ৰোতা, ইমান পৰে আপোনালোকে আমাৰ এই অনুষ্ঠানৰ পৰা গম পালে যে সুস্থ মানসিক স্বাস্থ্য অবিহনে সুস্থ সমাজ এখন অসম্ভৱ। এইখিনিতে আপোনালোকলৈ এটা সুমধুৰ গীত আগবঢ়াই মই অংকিতা ভট্টাচাৰ্যই আপোনালোকৰ পৰা বিদায় লৈছো। লগতে সকলোকে আহ্বান জনাম যে ডিজিটেল যুগত মানসিক স্বাস্থ্য অগ্ৰাধিকাৰ দিয়াটো কেৱল গুৰুত্বপূৰ্ণ নহয়, এয়া অতি প্ৰয়োজনীয়।

যুবতরঙ্গ অনুষ্ঠানটি শুনিলে চাৰিৰ পৰা পাঁচ হাজাৰবিধ ৰাসায়নিক দ্ৰব্য থকা ধপাতত কৰ্কটৰ উপৰিও হৃদৰোগ, যক্ষ্মা আদি ৰোগকে ধৰি অলেখ বেমাৰৰ সৃষ্টিৰ প্ৰত্যক্ষ কাৰণ জড়িত হৈ আছে। আপুনি শুনি আচৰিত হ'ব যে ধপাত সেৱনৰ ফলত বৰ্তমান ভাৰতবৰ্ষত প্ৰতিবছৰে 13 লাখতকৈও অধিক আৰু প্ৰতিদিনে 3500 জন মানুহৰ ধপাতজনিত ৰোগত মৃত্যু হয়। ৰাজহুৱা স্থানত ধূমপান নকৰিব। 18 বছৰ তলৰ ল'ৰা ছোৱালীক অথবা তেওঁলোকৰ দ্বাৰা ধপাতজাতীয় সামগ্ৰী বিক্ৰী নকৰাব। আকাশবাণী নগাঁও, খন্তেক পিছতেই হিন্দীত বাতৰি শুনিবলৈ পাব।

বাবে পৌর নিগমৰ স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ আকাশবাণী মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময়। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্স কাইলৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকলৰ অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা

0: প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে পৌৰ নিগমে এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। স্বচ্ছতা অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে পৌৰ নিগমে পুনৰ স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই সন্দৰ্ভত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সংবাদমেল সম্বোধন কৰি কয় যে মহানগৰী উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতিকে ধৰি বিভিন্ন সংঘ ক্লাবসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পৰহিলৈৰ পৰা 15 জুনলৈকে নাম পঞ্জীয়ন কৰিব পাৰিব। এই প্ৰতিযোগিতাত সৰ্বমুঠ 150 নম্বৰ থাকিব বুলি সদৰী কৰি শ্ৰীশৰণীয়াই কয় যে প্ৰতিযোগী অনুষ্ঠান প্ৰতিষ্ঠানসমূহে স্বচ্ছতাৰ ভিন ভিন দিশত নম্বৰ লাভ কৰিব।
1: আৰু এটা নাম্বাৰ আমি বহুত নম্বৰে 50 নম্বৰ দিম তাক, য'ত তেওঁলোকক আমি আহ্বান জনাইছো, তেওঁলোকেও ৰাইজলৈকে আহ্বান জনাব যে এটা বাইলেন বা দুটা বাইলেন তেওঁলোকে কপৌ ফুলৰ যিটো পাতল বেগুনীয়া কালাৰ আছে সেই কালাৰটো দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যেন সকলোকে আহ্বান জনায়। আৰু আমি তেওঁলোকক আহ্বান জনাইছো তেনেধৰণৰ কাৰোবাৰ গেটত হওক, কাৰোবাৰ ৱালত হওক, কোনোবা ক্ষেত্ৰত দোকান থাকিলে, বজাৰ থাকিলে, তেওঁলোকে সেইখিনি যেন তেওঁলোকে দোকানীসকলে বা মানুহ ঘৰে যে নিজে নিজে কৰি দিয়ে, তো সেই ধৰণৰ ব্যৱস্থা আহ্বান জনোৱাৰ ক্ষেত্ৰত উন্নয়ন সমিতিৰ পৰা আমি এটা শক্তি পাওঁ, তাৰ কাৰণে এই ধৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছো। এনেকে যদি সকলো ক্ষেত্ৰত কৰে তেনেহ'লে নিশ্চয়কৈ গুৱাহাটীৰ সৌন্দৰ্য সুন্দৰভাৱে বৃদ্ধি হ'ব।
0: মুঠ 6টা সংগণ দলৰ অধীনত হ'বলগীয়া এই প্ৰতিযোগিতাত প্ৰতিটো সংগণ দলৰ 3টা পুৰস্কাৰ থাকিব। প্ৰথম পুৰস্কাৰ 3 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 2 লাখ আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1 লাখ টকা থাকিব। 50,000 টকাকৈ 3টা নিচুকনি পুৰস্কাৰৰ ব্যৱস্থা কৰা হ'ব। আটাইকেইটা সংগণ দলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীক 5 লাখ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰৰ স্বচ্ছতাৰ মান উন্নত কৰাৰ বাবে 1,000 স্বচ্ছ সখী নিয়োগ কৰাৰ কথাও শ্ৰীশৰণীয়াই সংবাদমেলত উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষাত প্ৰচাৰ কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিশ্ববিদ্যালয় অনুদান আয়োগ UGCয়ে শিক্ষাৰ্থীসকলক অধ্যয়নকালতে ব্যৱহাৰিকভাৱে দক্ষ কৰি তোলাৰ লক্ষ্যৰে অভিলাষী পদক্ষেপ লৈছে। সেই অনুসৰি আয়োগে কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰিছে। UGCয়ে প্ৰকাশ কৰা অনুসৰি অধ্যয়নৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে চাকৰিমুখী ব্যৱসায়িক দক্ষতা গঢ় লৈ উঠে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আয়োগে ভৱিষ্যতে উচ্চ শিক্ষাৰ বাবে গৱেষণাত ব্ৰতী হ'বলৈ বিচৰা ছাত্ৰ ছাত্ৰীসকলে ৰিচাৰ্চ টুলচ ডাটা এনালাইচিছ লেবৰেটৰী প্ৰকল্পৰ বাস্তৱ অভিজ্ঞতা দিয়াৰো ব্যৱস্থা কৰিছে। UGCয়ে এই সন্দৰ্ভত ইতিমধ্যে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বা বিশ্ববিদ্যালয় কলা, বিজ্ঞান, বাণিজ্যসহ সকলো শাখাৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিদ্যাৰ্থীসকলৰ বাবে এই ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক হ'ব। ইয়াৰ উপৰি 3 বছৰীয়া স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবেও ইণ্টাৰ্ণশ্বিপৰ বাবে আবেদন দাখিলৰ পথ প্ৰশস্ত ৰখা হৈছে। UGC অনাৰ্ছ তথা UGC অনাৰ্ছ উইথ ৰিচাৰ্ছ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে যিকোনো বেচৰকাৰী বা চৰকাৰী সংস্থাত ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। সকলো শিক্ষাৰ্থীয়ে চতুৰ্থ ষান্মাহী অৰ্থাৎ দ্বিতীয় বৰ্ষ সমাপন কৰাৰ পাছত প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব। এই প্ৰশিক্ষণ 60-120 ঘণ্টাৰ হ'ব। অৱশ্যে 4 বছৰীয়া অনাৰ্ছ উইথ ৰিচাৰ্ছ পাঠ্যক্ৰমত অধ্যয়নৰত শিক্ষাৰ্থীসকলক অষ্টম ষান্মাহিকত 360 ঘণ্টা অৰ্থাৎ সম্পূৰ্ণ 6 মাহেই ৰিচাৰ্ছ প্ৰজেক্ট অথবা থেচিছ জমা দিয়া বাধ্যতামূলক কৰা হৈছে। অসম জাতীয় পৰিষদৰ উপসভাপতি মৈনাক পাত্ৰই দলৰ পৰা পদত্যাগ কৰিছে। উল্লেখযোগ্য যে সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা মৈনাক পাত্ৰই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হাতত পৰাজিত হৈছিল। ব্যক্তিগত কাৰণত তেওঁ দলৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰি দলৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে লৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। পশ্চিম কার্বি আংলঙৰ ভকচঙত যোৱা নিশা ডালিমবাড়ী খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া নৱজিৎ খেৰচাৰ নেতৃত্বত যোৱা বনৰক্ষী এটা দলে ভকচং অঞ্চলৰ পৰা চোৰাং কাঠ ভৰ্তি এখন টাটা মোবাইল গাড়ী জব্দ কৰে। গাড়ীখনে চোৰাং কাঠখিনি পশ্চিম কার্বি আংলঙৰ পাহাৰৰ পৰা নগাঁও জিলা অভিমুখে লৈ গৈ আছিল। উল্লেখযোগ্য যে দাঁতিকাষৰীয়া নগাঁও জিলাৰ মাধৱপাৰা, শিঙিমাৰী, শিমলুগুৰি আদি অঞ্চলৰ কিছু অসাধু চোৰাং কাঠ ব্যৱসায়ীয়ে স্থানীয় লোকৰ সহযোগত বন বিভাগৰ অজ্ঞাতে অতি কৌশলেৰে নিতৌ চোৰাং কাঠ সৰবৰাহ কৰি আহিছে। যোৰহাট নগৰৰ দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে যোৰহাট নগৰৰ মাজমজিয়া বৰুৱা চাৰিআলিত আজি এখন বাটৰ নাট প্ৰদৰ্শন কৰি ধপাত সেৱনৰ কুফলৰ বিষয়ে অৱগত কৰে। ধপাত বিৰোধী সজাগতা অভিযানৰ এই বাটৰ নাটখনে উপস্থিত সকলোকে আপ্লুত কৰিবলৈ সক্ষম হয়। ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ বিভাগ চমুকৈ জি এছ টিয়ে আজি বৰপেটা জিলাৰ হাউলিৰ মেচাৰ্ছ এভাৰেজ গ্ৰুপৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ কৰ ফাঁকিৰ অভিযোগত অভিযান চলায়। জাকিৰ হুছেইন, ফিৰোজ আহমেদ আৰু ছালমা আখতাৰ মালিকানাধীন এই প্ৰতিষ্ঠানটোৱে কেইবাবছৰৰ পৰা জাল নথিৰে কৰ ফাঁকি দিয়াৰ তথ্য লাভ কৰাৰ পাছতে বিভাগটোৱে আজি অভিযান চলায়। উল্লেখযোগ্য যে এভাৰেজ নামৰ প্ৰতিষ্ঠানটোৱে অসমৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত নিৰ্মাণ কাৰ্যৰ লগত জড়িত আছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আৰু জনগাঁথনিগত সুযোগৰ সম্ভাৱনা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ ল'ব আই আই টি গুৱাহাটীৰ স্কুল অব বিজনেছৰ সহযোগী অধ্যাপক ডঃ কুলদীপ বৈশ্যই। আলোচনাৰ আঁত ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক 92 পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ। গুৱাহাটী মহানগৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতামান উন্নত কৰাৰ বাবে পৌৰ নিগমৰ স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণী মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্ছ কাইলৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6:00 শুনিবলৈ পাব।
2: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো আমৈ

নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক নিশ্চয় কুশলে আছে আৰু কৰ্মব্যস্ততাৰ মাজতে শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান কথা আৰু গীতৰ মাজেৰে বিয়লিৰ এই ধুনীয়া সময়খিনি আমোদ অনুষ্ঠানৰ মাজেৰে কটাবলৈ এয়া ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত মই যুথিকা শৰ্মা বৰুৱা। আদৰৰ আমৈসকল, আজিৰ অনুষ্ঠানত আমি কথা পাতিম অসমৰ ঋতু বৈচিত্ৰ্যৰ বিষয়ে। মহাবাহু ব্ৰহ্মপুত্ৰৰ দৰে সুবিশাল নদী, অসংখ্য উপনদী, ছায়াচন্ন অৰণ্যৰাজি আৰু সেউজীয়া পাহাৰ পৰ্বতেৰে ভৰা অসম প্ৰাকৃতিক সৌন্দৰ্যত অনুপম। মৌচুমী বতাহৰ তীব্ৰতাৰ বাবে অসমখন গভীৰ শ্যামল অৰণ্যৰাজি আৰু বাৰেবৰণীয়া গছ বন তৰুলতাৰে ভৰপূৰ। এই অৰণ্যতেই পোৱা যায় বিচিত্ৰ পশু আৰু শুৱনি মাতৰ বিনন্দীয়া চৰাইবোৰ। ঋতুৰ পৰিৱৰ্তনে অসমৰ প্ৰকৃতিক ভিন ভিন বতৰত ভিন ভিন ৰূপেৰে সজাই তোলে। বছৰৰ ছটা ঋতুৰ পৰশত অসমৰ প্ৰকৃতি সুসজ্জিত হৈ পৰে। অসমীয়া বছৰৰ প্ৰথম দুমাহ অৰ্থাৎ বহাগ আৰু জেঠ গ্ৰীষ্ম ঋতুৰ অন্তৰ্গত। এই ঋতুত গৰমৰ প্ৰকোপ চৰে। ফাগুন চ'ত মাহৰ ধূলিকণাৰে উপচা পচুৱা বতাহজাকৰ পিছতেই বহাগৰ বৰষুণত তিতি নিকা হোৱা গছ লতাবোৰৰ শ্যামলি ৰঙে চকু জোৰাই তোলে। গ্ৰীষ্ম ঋতু হ'ল এজাৰ কৃষ্ণচূড়া কোমল পাহিৰ কাঞ্চন ফুলৰ ঋতু। গ্ৰীষ্ম ঋতুৰ দুপৰীয়া গাঁৱৰ পথাৰৰ সীমাৰ ওখ গছত ৰুণ দিয়া কপৌৰ মাতে মনলৈ অবুজ ৰিঙা ৰিঙা ভাৱ কঢ়িয়াই আনে। গ্ৰীষ্ম ঋতুৰ সন্ধিয়াবোৰ অতি মনোৰম। মুকলি পথাৰত নৈৰ পাৰত থিয় হ'লেই দেখা যায় অস্তগামী সূৰ্যৰ হেঙুলীয়া বৰণ। দূৰ দূৰণিত শাৰী পাতি উৰি যোৱা শুকুলা বগলীৰ জাকে মনত নিৰ্মল আনন্দৰ অনুভূতিৰ সৃষ্টি কৰে। আনহাতে আহাৰ আৰু শাওন মাহ বৰ্ষা ঋতুৰ অন্তৰ্গত। বৰ্ষাৰ প্ৰবলতাই অনন্য ৰূপত অসমক সজাই তোলে। মেঘ, বৰষুণ, বতাহ আৰু বিজুলীয়ে একেলগে ধেমালি কৰে। বৰষুণত তিতি সজীৱ হোৱা গছ বিৰিখে চকুৰে মনিব পৰালৈকে সেউজীয়া শোভাৰে চৌদিশ উজ্বলাই তোলে। কিন্তু এই সুন্দৰ ৰূপৰ উপৰিও অসমত বৰ্ষাৰ আৰু এটা ভীষণ ৰূপ আছে। বৰ্ষা ঋতুত অসমৰ নৈবোৰত প্ৰতি বছৰে বানপানী হয়। বানপানীয়ে কেতিয়াবা তাণ্ডৱ ৰূপ ধাৰণ কৰি হেজাৰ বিজাৰ গাঁও আৰু শস্যৰ পথাৰ উটুৱাই নি বিভীষিকাৰো সৃষ্টি কৰে। আমৈসকল, আহকচোন এইখিনিতে শুনো জয়ন্ত হাজৰিকাৰ কণ্ঠত এটি গীত।

ভাদ আৰু আহিন শৰৎ ঋতুৰ কাল। বাৰিষাৰ শেষত নীলা মুকলি আকাশত মাজে মাজে উপঙা শিমলু তোলা যেন মেঘ, নৈৰ পাৰে পাৰে ফুলা কহুৱা, শেৱালি ফুলৰ গোন্ধ, নতুন নিয়ৰেৰে তিতা ধাননি পথাৰ, এই সকলোবোৰ শৰৎ ঋতুৰ দান। কাতি আৰু আঘোণ মাহ সোমালে পকা ধানেৰে আৰু হালধীয়া সৰিয়হ ফুলেৰে ভৰা সোণালী পথাৰবোৰে আৰু নানা ধৰণৰ শাক পাচলিৰ খেতিৰে উজ্বলা নৈৰ মাজৰ বালিচাপৰিবোৰে হেমন্ত ঋতুক আদৰি আনে। এই ঋতু পথাৰৰ পকা ধান চপোৱাৰ সময়। এই হেমন্ত ঋতুতে জাকে জাকে পৰিভ্ৰমী চৰাইবোৰ আহি অসমৰ বিলবোৰত শীতকালটোৰ বাবে ঘৰ পাতেহি। তাৰ পিছতেই থেতুৱৈ ধৰা জাৰেৰে শীতকাল আহি পায়। পুহ আৰু মাঘ এই দুই মাহত অসমত প্ৰচণ্ড শীত পৰে। শীতকালৰ সোণালী ৰ'দেৰে উপচা ছুটি দিনবোৰ অতি ধুনীয়া। তাৰ মাজতেই পুহৰ সংক্ৰান্তিত মাঘ বিহুৰ আনন্দ। আমৈসকল, অনুষ্ঠানত এইখিনিতে আগবঢ়াইছোঁ দুৰ্গাময়ী বৰাৰ কণ্ঠত এটি সুমধুৰ গীত।

ফাগুন আৰু চ'ত এই দুটি মাহ বসন্ত ঋতুৰ অন্তৰ্গত। নতুন বছৰক আদৰি অনাৰ সময়। বসন্ত ঋতুত গছে গছে কুঁহিপাত মেলে। কেতেকী ফুলৰ জোপোহাবোৰ কেতেকীৰ ৰেণুৰে সুশোভিত হয়। কুলি কেতেকী চৰাইৰ মাতে ধৰাৰ বুকুলৈ সৰগ নমাই আনে। ঋতুৰাজ বসন্তই অকণো কৃপণালী নকৰাকৈ নিজৰ সমস্ত সৌন্দৰ্য ঢালি অসমৰ প্ৰকৃতিক সজাই তোলে। চ'তৰ সংক্ৰান্তিত অসমীয়াৰ অতি হেঁপাহৰ ৰঙালী বিহু পালন কৰা হয়। তাৰ পিছতেই আকৌ এটা নতুন বছৰ। প্ৰকৃতিৰ লীলাভূমি অসম এইদৰে প্ৰতিটো ঋতুৰ পৰিৱৰ্তনত নিত্য নতুন সৌন্দৰ্যৰে জাতিষ্কাৰ হৈ থাকে। আমৈসকল, অনুষ্ঠানৰ শেষত এইখিনিতে শুনোৱা হওক বিজয় ভূঞা আৰু লুনা সোণোৱালৰ কণ্ঠৰ এই গীতটি।

0: মুখ লগালি।
1: আমৈসকল, আজিলৈ পিছে আমাৰ সময় হৈ আহিল অনুষ্ঠান সামৰাৰ। পুনৰ অন্য এটি নতুন দিনত এটি নতুন শিতানৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই জ্যোতিকা শৰ্মা বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।

আমৈ অনুষ্ঠানটি শুনিলে। আকাশবাণী নগাঁও, এতিয়া শুনক মিনতি শইকীয়া আৰু সংগীসকলৰ কণ্ঠৰ নাম।

মিনতি শইকীয়া আৰু সংগীসকলৰ কণ্ঠৰ নাম শুনিলে। আকাশবাণী নগাঁও কণ্টেক্ট পিছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ অসম বিধানসভা সচিবালয়ত বিত্তীয় অনিয়ম সংঘটিত হোৱা বুলি উঠা অভিযোগৰ তদন্ত সমিতি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ প্ৰকাশ অসম জাতীয় পৰিষদৰ উপ সভাপতি মৈনাক পাত্ৰৰ পদত্যাগ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্স কাইলৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকলৰ অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কে প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ ষোড়শ আৰু স্বৰাজোত্ত ভাৰতৰ অষ্টম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াই লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। বিগত সময়ছোৱাত অসম বিধানসভা সচিবালয়ত বিত্তীয় অনিয়ম সংঘটিত হোৱা বুলি উঠা অভিযোগৰ তদন্ত কমিটি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰিছে। নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে আজি বৰপেটাৰ এটা সম্বৰ্ধনা অনুষ্ঠানত এই কথা সদৰি কৰে।
1: এই বিষয়টো মই যিহেতু এতিয়া অনুসন্ধান কৰা নাই, প্ৰথমতে মই অকণমান মানে এইখিনি ঠিক ঠাক কৰি লৈছো। পৰৱৰ্তী সময়ত এনেকুৱাকৈ চিঠি কিছুমান আহিছে, সেইসমূহ চিঠিৰ মই পত্ৰসমূহ খুলি চাম। বিভাগৰ আমাৰ সচিবালয়ৰ পৰা আহিছে, বিভিন্ন ধৰণৰ 2-4 জন ঠিকাদাৰো দিছে, বঞ্চিত ঠিকাদাৰো দিছে। গতিকে সেইবোৰ বিষয় লৈ পেলাই আগন্তুক কমিটি এখন গঠন কৰি দিম। কিনো আছে, কাৰণ ইমান মানে ভিতৰত যাব লাগিলে মোৰ লগত নিশ্চয় টীম এটা লাগিব। গতিকে সেই বিষয়টো লৈ পেলাই আগন্তুক দিনত মই চাম। এতিয়া আমি বিধানসভা সচিবালয়খন যাতে ঠিক ঠাক কৰিব পাৰোঁ তাৰ কাৰণে প্ৰয়াস কৰিছো।
0: তেওঁ কয় যে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত পদোন্নতি আৰু নিযুক্তি প্ৰক্ৰিয়াত অধিক স্বচ্ছতা অনাৰ বাবে পদক্ষেপ লৈছে আৰু বিধানসভাৰ পৰা ইয়াৰ আৰম্ভণি কৰা হৈছে। শেহতীয়াকৈ বিধানসভা সচিবালয়ে ঠিকাভিত্তিকভাৱে নিয়োজিত 12 গৰাকী অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীদাসে কয় যে এইসকল লোকক অৱসৰৰ পাছত পুনৰ মকৰল কৰা হৈছিল। বিধানসভাৰ সদ্য প্ৰাক্তন প্ৰধান সচিবগৰাকীয়েও 2 বছৰ বৰ্ধিত সময় কাম কৰাৰ পাছতো পুনৰ কৰ্মৰত হৈ আছিল। এনেধৰণৰ পুনৰ মকৰল আৰু কাৰ্যকাল বৃদ্ধিৰ দৰে কাৰ্যই পদোন্নতি প্ৰক্ৰিয়াত বাধা প্ৰদান কৰে বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে বিধানসভাত অযুক্তিকৰভাৱে অত্যধিক কৰ্মচাৰী নিয়োজিত হৈ থকা বুলি দাবী কৰে। এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আজি অসম লোকভৱনত গোৱাৰ প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। অনুষ্ঠানত গোৱাৰ চহকী সাংস্কৃতিক ঐতিহ্য, ইতিহাস আৰু ভাৰতৰ প্ৰগতিলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰা হয়। লোকভৱনৰ যুটীয়া সচিব অৰিন্দম বৰুৱাই ৰাষ্ট্ৰীয় সংহতি ৰক্ষা আৰু বিভিন্ন ৰাজ্যৰ মাজত সম্প্ৰীতি গঢ়ি তোলাত এনে কাৰ্যসূচীৰ গুৰুত্বৰ কথা উল্লেখ কৰে। অনুষ্ঠানটোত গোৱাৰ কলা, উৎসৱ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। অসম জাতীয় পৰিষদৰ উপ সভাপতি মৈনাক পাত্ৰই দলৰ পৰা পদত্যাগ কৰিছে। উল্লেখযোগ্য যে সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা মৈনাক পাত্ৰই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হাতত পৰাজিত হৈছিল। ব্যক্তিগত কাৰণত তেওঁ দলৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰি দলৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। নগাঁও জিলা প্ৰশাসনৰ সহযোগত জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ জিলা মহিলা সবলীকৰণ কেন্দ্ৰই বেটি বচাও বেটি পঢ়াও অভিযানৰ অধীনত ঋতুস্ৰাৱ সম্পৰ্কে থকা অন্ধবিশ্বাস আৰু বাধা নিষেধ নাইকিয়া কৰি মহিলা তথা কিশোৰীসকলৰ বাবে সন্মানেৰে জীয়াই থকাৰ এটা অনুকূল পৰিৱেশ সৃষ্টি কৰাক মূল বিষয়বস্তু হিচাপে লৈ 2026 বৰ্ষৰ ঋতুস্ৰাৱ অনাময় ব্যৱস্থা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া আৰু সমল ব্যক্তিসকলে ঋতুস্ৰাৱ অনাময় ব্যৱস্থাপনাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। তেওঁলোকে প্ৰথম ঋতুস্ৰাৱ সম্পৰ্কে সঠিক জ্ঞান থকাটো কিমান প্ৰয়োজনীয় আৰু ইয়াৰ বাবে কিশোৰীসকলক মানসিকভাৱে প্ৰস্তুত কৰা গুৰুত্বৰ বিষয়ে আলোচনা কৰে। ইয়াৰ উপৰি এই সময়ত ল'বলগীয়া আৱশ্যকীয় সাৱধানতা, ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ আৰু প্ৰয়োজন সাপেক্ষে উপযুক্ত চিকিৎসা গ্ৰহণ কৰাৰ ওপৰতো বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়। আপোনালোকে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশ্ববিদ্যালয় অনুদান আয়োগ UGCয়ে শিক্ষাৰ্থীসকলক অধ্যয়নকালতে ব্যৱহাৰিকভাৱে দক্ষ কৰি তোলাৰ লক্ষ্যৰে অভিলাষী পদক্ষেপ লৈছে। সেই অনুসৰি আয়োগে কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰিছে। UGCয়ে প্ৰকাশ কৰা অনুসৰি অধ্যয়নৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে চাকৰিমুখী ব্যৱহাৰিক দক্ষতা গঢ় লৈ উঠে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আয়োগে ভৱিষ্যতে উচ্চ শিক্ষাৰ বাবে গৱেষণাত ব্ৰতী হবলৈ বিচৰা ছাত্ৰ ছাত্ৰীসকলে ৰিচাৰ্চ টুলছ ডাটা এনালাইছিছ লেবৰেটৰী প্ৰকল্পৰ বাস্তৱ অভিজ্ঞতা দিয়াৰো ব্যৱস্থা কৰিছে। UGCয়ে এই সন্দৰ্ভত ইতিমধ্যে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ কলা, বিজ্ঞান, বাণিজ্যসহ সকলো শাখাৰ চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিদ্যাৰ্থীসকলৰ বাবে এই ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক হ'ব। ইয়াৰ উপৰি তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবেও ইণ্টাৰ্ণশ্বিপৰ বাবে আবেদন দাখিলৰ পথ প্ৰশস্ত ৰখা হৈছে। UGC অনাৰ্ছ তথা UGC অনাৰ্ছ উইথ ৰিচাৰ্চ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে যিকোনো বেচৰকাৰী বা চৰকাৰী সংস্থাত ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। সকলো শিক্ষাৰ্থীয়ে চতুৰ্থ ষান্মাসিক অৰ্থাৎ দ্বিতীয় বৰ্ষ সমাপন কৰাৰ পাছত প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব। এই প্ৰশিক্ষণ 60-120 ঘণ্টাৰ হ'ব। অৱশ্যে 4-বছৰীয়া অনাৰ্ছ উইথ ৰিচাৰ্চ পাঠ্যক্ৰমৰ অধ্যয়নৰত শিক্ষাৰ্থীসকলক অষ্টম ষান্মাসিকত 360 ঘণ্টা অৰ্থাৎ সম্পূৰ্ণ ছমাহে ৰিচাৰ্চ প্ৰজেক্ট অথবা থেচিছ জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। পশ্চিম কাৰ্বি আংলঙৰ ভকচঙত যোৱা নিশা ডালিমবাৰী খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া নৱজিৎ খেৰছাৰ নেতৃত্বত যোৱা বনৰক্ষী এটা দলে ভকচং অঞ্চলৰ পৰা চোৰাং কাঠ ভৰ্তি এখন টাটা মোবাইল গাড়ী জব্দ কৰে। গাড়ীখনে চোৰাং কাঠখিনি পশ্চিম কাৰ্বি আংলঙৰ পাহাৰৰ পৰা নগাঁও জিলা অভিমুখে লৈ গৈছিল। উল্লেখযোগ্য যে দাঁতিকাষৰীয়া নগাঁও জিলাৰ মাধৱপাৰা, শিঙিমাৰী, শিমলুগুৰি আদি অঞ্চলৰ কিছু অসাধু চোৰাং কাঠ ব্যৱসায়ীয়ে স্থানীয় লোকৰ সহযোগত বন বিভাগৰ অজ্ঞাতে অতি কৌশলেৰে নিতং চোৰাং কাঠ সৰবৰাহ কৰি আহিছে। আকাশবাণী গুৱাহাটী বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আৰু জনগাঁথনিগত সুযোগৰ সম্ভাৱনা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ ল'ব IIT গুৱাহাটী স্কুল অব বিজনেছৰ সহযোগী অধ্যাপক ডঃ কুলদীপ বৈশ্যই। আলোচনা আগ ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। যোৰহাট নগৰৰ দিল্লী পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে যোৰহাট নগৰৰ মাজমজিয়া বৰুৱা চাৰিআলিত আজি এখন বাটৰ নাট প্ৰদৰ্শন কৰি ধপাত সেৱনৰ কুফলৰ বিষয়ে অৱগত কৰে। ধপাত বিৰোধী সজাগতা অভিযানৰ এই বাটৰ নাটখনে উপস্থিত সকলোকে আপ্লুত কৰিবলৈ সক্ষম হয়। নগাঁও জিলাৰ চামগুৰিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত 3 আৰু 4 জুনত জিলা পৰ্যায়ৰ শিশু বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনী নগাঁও আৰু হোজাই জিলাৰ বাবে অনুষ্ঠিত হ'ব। এইবাৰ প্ৰদৰ্শনীৰ মূল বিষয়বস্তু হৈছে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে বিজ্ঞান, প্ৰযুক্তিবিদ্যা, অভিযান্ত্ৰিক বিদ্যা আৰু গণিত। IPL ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্ছে যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে প্ৰথমখন কোৱালিফায়াৰত গুজৰাট টাইটান্ছক 92 ৰানত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ। অসম বিধানসভা সচিবালয়ত বিত্তীয় অনিয়ম সংঘটিত হোৱা বুলি উঠা অভিযোগৰ তদন্ত সমিতি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ প্ৰকাশ। অসম জাতীয় পৰিষদৰ উপসভাপতি মইনা পাত্ৰৰ পদত্যাগ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটান্ছ কাইলৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী।

অসমৰ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী। এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ আজিৰ আলোচনাৰ শিতান্তি। এই শিতানত বিষয় হৈছে গাহৰিৰ চুৱাইন ফিভাৰ আৰু ইয়াৰ প্ৰতিকাৰ। এই সম্পৰ্কীয় আলোচনাটিৰ বাবে আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছে নগাঁও জিলাৰ পশুপালন বিভাগৰ ভাৰপ্ৰাপ্ত জিলা পশুপালন বিষয়া ডক্টৰ ৰাম নাৰায়ণ বৰুৱা। আপোনাক আমাৰ ষ্টুডিঅ'

0: বলি হ'বলগীয়া হয়,
1: হয়
0: যথেষ্ট ক্ষতি হয়, নহয় জানো?
1: নিশ্চয় নিশ্চয়।
0: হয়, মই আপোনাৰ পৰিচয়টো ইতিমধ্যে কৈছোৱেই,
1: হয় হয়
0: আপুনিও এবাৰ কওক আৰু
1: হয়
0: লগতে এই বিষয়টোত আমি আগবাঢ়ি যাওঁ।
1: হয় হয় নিশ্চয়। মোৰ নাম ডাক্তৰ ৰামনাৰায়ণ বৰুৱা। মই বৰ্তমান ভাৰপ্ৰাপ্ত জিলা বিষয়া হিচাপে নগাঁও জিলাত কৰ্মৰত। আজি আমাৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু আমাৰ পশুপালকসকলৰ কাৰণে অত্যন্ত জৰুৰী এটা বিষয়, আফ্ৰিকান চোৱাইন ফিভাৰ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি। মূলতে যিহেতু ইয়াৰ তেনেকুৱা চিকিৎসা পদ্ধতি নাই, গতিকে কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি তাৰ সম্বন্ধে বা জৈৱ সুৰক্ষা পৰিমাপসমূহ কেনেকৈ আমি সঠিকভাৱে প্ৰয়োগ কৰি আমি এই বেমাৰৰ পৰা আমি আমাৰ গাহৰি পালকসকলে গাহৰিখিনিক ৰক্ষা কৰিব পাৰোঁ, সেই সম্বন্ধে আলোচনা কৰিবলৈ আজি আমি এই ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছোঁ। আৰু মই যি সুৰক্ষা ব্যৱস্থাসমূহ ল'ব লাগিব সেই সম্বন্ধে কিছু কথা অৱতাৰণা কৰিব বিচাৰিছোঁ।
0: হয়, ধন্যবাদ। এতিয়া প্ৰথমতে কওকচোন বাৰু, আমাৰ যিসকল কৃষক বন্ধুৱে শুনি আছে সকলোৱে যথেষ্ট শংকিত হৈ আছে, সেই ক্ষেত্ৰত কওকচোন প্ৰথমতে যে আফ্ৰিকান চোৱাইন ফিভাৰ যিটো, ই আচলতে কি হয়, কেনেকুৱা ধৰণৰ ৰোগ?
1: এইটো অত্যন্ত আমি সকলোৱে জানিবলগীয়া বিষয় বৰ্তমান। আফ্ৰিকান চোৱাইন ফিভাৰ ASF চমুকৈ প্ৰায় ক্ষেত্ৰত উল্লেখ কৰা যায়, ই হৈছে এবিধ সংক্ৰামক আৰু অত্যন্ত মাৰাত্মক ভাইৰাছজনিত ৰোগ যিয়ে ঘৰচীয়া আৰু বনৰীয়া সকলো গাহৰিকে আক্ৰান্ত কৰে। অতিপাত জ্বৰ আৰু ৰক্তক্ষৰণ এই ৰোগৰ প্ৰধান লক্ষণ। এই ৰোগত আক্ৰান্ত প্ৰায় 100% গাহৰিয়ে মৃত্যু ঘটিব পাৰে। ৰোগৰ কাৰক বীজাণুবিধ হৈছে আফ্ৰিকান চোৱাইন ফিভাৰ ভাইৰাছ ASFV, যি আছফা ভাইৰাইডি পৰিয়ালৰ SV ভাইৰাছ গণৰ এক বৃহৎ দ্বিসূত্ৰক DNA ভাইৰাছ। গতিকে এইটো অতি মাৰাত্মক আৰু এই ভাইৰাছৰ পৰা আমি আমাৰ গাহৰি আৰু আমাৰ নিজৰ গাহৰিখিনি আৰু ওচৰ চুবুৰীয়া গাহৰিখিনি ৰক্ষা কৰিবৰ নিমিত্তে আমি আজি আলোচনালৈ আগবাঢ়িছোঁ।
0: ইয়াৰ বিশেষ লক্ষণসমূহ কেনেকুৱা?
1: হয়, এই ভাইৰাছজনিত আক্ৰমণৰ তীব্ৰতা, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু পাৰিপাৰ্শ্বিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আমি এই আফ্ৰিকান চোৱাইন ফিভাৰ ৰোগৰ লক্ষণসমূহ মূলতে আমি 4টা ভাগত ভগাব পাৰোঁ। তাৰে এটা প্ৰথমটো হৈছে অতি তীব্ৰ ৰোগ, যাক আমি অতি তীব্ৰ ৰূপত কোনো ধৰণৰ এই যেতিয়া এই ধৰণৰ লক্ষণ আহিব তেতিয়া কোনো ধৰণৰ আগতীয়া লক্ষণ নেদেখুৱাকৈ হঠাতে আমাৰ গাহৰিৰ মৃত্যু হ'ব পাৰে। দ্বিতীয় হৈছে তীব্ৰ ৰূপ। এই তীব্ৰ ৰূপত আমাৰ গাহৰিটো অত্যন্ত জ্বৰত আক্ৰান্ত হয়, ছালত ৰক্তক্ষৰণ ঘটে, খাদ্য খাবলৈ মন নকৰে, উশাহ নিশাহ লোৱাত কষ্ট পায় আৰু 7-10 দিনৰ ভিতৰত মৃত্যুমুখত পৰে। তাৰপিছতে আহিলে আমাৰ মধ্য তীব্ৰ ৰোগ। এই ৰোগৰ লক্ষণ অকণমান দীঘলীয়া হয়, মৃত্যুৰ হাৰ তুলনামূলকভাৱে কম, কিন্তু প্ৰায় ওপৰৰ আগতে উল্লেখ কৰা লক্ষণসমূহ কমকৈ দেখুৱায়। শেষৰটো হৈছে দীৰ্ঘদিনীয়া ৰোগ। এই ৰোগত ক্ৰমাৎ শৰীৰটো শুকাই খিনাই যায়, গাঁঠিবোৰ ফুলি যায়, ছালত ঘাঁ লাগে আৰু শ্বাস প্ৰশ্বাসত যথেষ্ট কষ্ট পায়। গতিকে এনেধৰণৰ ৰোগৰ লক্ষণ যেতিয়া আমি আমাৰ গাহৰিজাকৰ মাজত দেখিম তেতিয়া পোনেতে এটা গাহৰি দেখিলেই, যেতিয়া যিহেতু আমি খাদ্য ৰাতিপুৱা আবেলি খাদ্য দিয়াৰ সময়ত সিহঁতৰ ছাল চলন খোৱা খাদ্যৰ পদ্ধতি, শুই থকা পদ্ধতি বা আমি ওচৰ যোৱাৰ লগে লগে ধৰক বেমাৰী হৈ থাকিলে সাধাৰণতে উঠিবলৈ মন নকৰে, এই ধৰণৰ লক্ষণ যেতিয়া এটা জাকত দেখোঁ লগে লগে আমি সেই গাহৰিটো আনি, যিহেতু আমাৰ বৰ্তমান পামত আগতে আমি এটা গঁৰালত গোটেইখিনি ৰাখিছিলোঁ, কিন্তু এতিয়া আমি এটা কোৱাৰেণ্টাইন জোন কৰা বা কোৱাৰেণ্টাইন হিচাপে 10 দিনলৈ অন্তত পৃথককৈ ৰখাৰ আমি ব্যৱস্থা কৰিব লাগে। তাৰ সেইটো গৃহলৈ আমি সেই মন মাৰি থকা বা খাবলৈ মন কৰা গাহৰিটোক, মন নকৰা গাহৰিটোক আমি তালৈ শ্বিফ্টিং কৰি দিম আৰু যাতে তাক তাত চিকিৎসাৰ ব্যৱস্থা কৰিম আৰু যাতে তাৰ পৰা লক্ষণসমূহ আমাৰ জাকটোলৈ নাযায়।
0: এতিয়া এই ফিভাৰটো এনেকুৱা বতৰ বা এনেকুৱা ছিজনত আহে নে
1: এইটো নহয়? এইটো মানে এতিয়া আমাৰ এই যিটো আফ্ৰিকান চোৱাইন ফিভাৰ বুলি

0: ইতিমধ্যে আমি আলোচনাৰ মেজত আজি আমি উল্লেখ কৰিছোঁ,
1: হয়
0: ইয়াতে আমি তিনিটা উপায়েৰে এই বেমাৰটো আমাৰ সংক্ৰমিত হ'ব পাৰে। তাৰে প্ৰথমটো হৈছে প্ৰত্যক্ষ সংস্পৰ্শ। আমি সংক্ৰামিত আমাৰ জন্তুৰ লেলাউতি, নাকৰ পৰা ওলোৱা বিজলুৱা পদাৰ্থ, তেজ, প্ৰস্ৰাৱ আৰু শৌচৰ যদি প্ৰত্যক্ষ সংস্পৰ্শত আমাৰ ঐন গাহৰি আহে, তেতিয়াহ'লে তাৰ দ্বাৰা ই আক্ৰান্ত জীৱটোৰ পৰা নতুন জীৱটোলৈ এই ৰোগৰ লক্ষণ আগবাঢ়ি যাব। দ্বিতীয়তে হৈছে পৰোক্ষ সংস্পৰ্শ। পৰোক্ষ সংস্পৰ্শ মানে কি হ'ব, এই ৰোগত ভাইৰাছৰ দ্বাৰা দূষিত হোৱা জ্বৰ পদাৰ্থ যেনে পেলনীয়া খাদ্যবস্তু, সা সঁজুলি, পৰিবহণৰ বাহন, কাপোৰ কানি, জোতা ইত্যাদিৰ জৰিয়তে ই সংস্পৰ্শ পালে আমাৰ বেমাৰটো বিয়পিব পাৰে। যেনে ধৰক মই গাহৰি পামত কাম কৰিছোঁ, মই যি কাপোৰ পিন্ধি গাহৰিক দানা দিছোঁ বা গা ধুৱাই দিছোঁ, গঁৰাল চাফা কৰিছোঁ, তাৰপিছত গৈ মই এটা নতুন গঁৰালত যদি সোমাই যাওঁ, যদি আগৰটো গঁৰালৰ আমাৰ জীৱ আক্ৰান্ত হৈ আছে, তেতিয়াহ'লে মোৰ গাৰ জৰিয়তে, মোৰ কাপোৰৰ জৰিয়তে বা যি যে সা চাফা কৰিবলৈ যি সা সঁজুলি লৈ গ'লোঁ নতুন গৃহটোলৈ, তাৰ দ্বাৰাই ই বিয়পিব পাৰে। গতিকে আমি এই ক্ষেত্ৰত অত্যন্ত সাৱধান হ'ব লাগে। প্ৰত্যেকটো গঁৰাল চাফা কৰাৰ আগতে সুকীয়াকৈ আমি সন্মুখত বাথটাব ৰাখিব লাগে, যাতে তাত পটাচ পানী 1% ৰাখিব লাগে, আৰু কাপোৰ কানিবোৰ আমি ভিতৰত কাম কৰা কাপোৰ কানি, আমি বাহিৰৰ পৰা পিন্ধি যোৱা কাপোৰ কানি থৈ ভিতৰত কাম কৰা কাপোৰ কানি ল'ব লাগে। মূলতে এই প্ৰত্যক্ষ আৰু পৰোক্ষ সংস্পৰ্শৰ দ্বাৰাই ই বিয়পে। কিন্তু তাৰোপৰি বাহকৰ দ্বাৰা, চিকৰা আদি বাহকৰ জৰিয়তেও আমাৰ এই সংক্ৰমণ হ'ব পাৰে, যদিও এতিয়ালৈ আমাৰ এছিয়াত তেনেকুৱা প্ৰমাণিত হোৱা নাই। কিন্তু আৰ্নিথৰছ প্ৰজাতিৰ কোমল চিকৰ বিধে এই ভাইৰাছ সংক্ৰমিত কৰিব পাৰে।
1: হয়,
0: এই তিনিটা উপায়ে মূলতে মানে আমাৰ ৰোগ বিয়পা দেখিবলৈ পোৱা যায়।
1: এতিয়া যদি আমি চাওঁ যে যিকোনো এটা ভাইৰাছৰ একোটা উৎস থাকে,
0: নহয়
1: সেই উৎসটো আচলতে মানে আমাৰ কৃষকে বা ফাৰ্মাৰসকলে কেনেকৈ গম পাব? এতিয়া ধৰক বীজাণু
0: এতিয়া উৎসটো মানে ভাইৰাছটো চকুৰে এইটো আমি মনিব নোৱাৰোঁ।
1: হয় হয়,
0: এই যিটো লক্ষণবোৰ দেখিছোঁ, যিবোৰ মানে ধৰক কালি আমি ৰাতি ভালদৰে দানা দিছোঁ, ৰাতিপুৱা দেখিছোঁ সি মৰি আছে।
1: মানে মই ক'ব বিচৰা কথাটো এইটো যে আমি কোনবোৰ কথাত বেছি গুৰুত্ব দিলে আমি সেই বীজাণুটো মানে
0: আমি সঠিক মানে জৈৱ সুৰক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু ৰোগৰ লক্ষণ সম্বন্ধে আমি অতি সজাগ থাকিব লাগিব, যাতে জাকটোত এটাৰ গাত অকণমান ৰোগৰ লক্ষণ দেখা দিলেই আমি তাক জাকৰ পৰা পৃথকীকৰণ কৰি বাকীখিনিৰ আমি চিকিৎসাৰ ব্যৱস্থা কৰি ওচৰৰ পশু চিকিৎসকৰ লগত যোগাযোগ কৰি আমি চিকিৎসাৰ ব্যৱস্থা কৰোঁ। কাৰণ আমি আফ্ৰিকান চোৱাইন ফিভাৰ হৈছে নাইতো ক'ব নোৱাৰোঁ, তাৰ পৰা আমি আপোনাৰ ছিৰাম চেম্পল কালেকশ্যন কৰি পঠিয়ালেহে কনফাৰ্মেশ্যনটো আহিব। কিন্তু ধৰক আমাৰ চাৰিটা গাহৰি আছিল, তাৰে এটা আজি খোৱা নাই, নোখোৱাৰ লগে লগে যে কিহত আক্ৰান্ত হৈছে আমিতো ক'ব পৰা নাই, কিন্তু লগে লগে যে তাক পৃথকৰণ কৰি পেলাই আমি চিকিৎসকৰ লগত যোগাযোগ কৰোঁ, আৰু আগতে যদি আমাৰ তেনেকুৱা চোৱাইন ফিভাৰৰ আমাৰ সেই অঞ্চলত হৈছিলে বা এখন ফাৰ্মত হৈছিলে, তেওঁলোকে চিকিৎসকে তাৰ পৰা ছিৰাম কাম্পল কৰি চেম্পলৰ লেবৰেটৰী পঠিয়াবই। কিন্তু আমি প্ৰাথমিক যিখিনি এণ্টিবায়'টিক বা জ্বৰ কমোৱা ঔষধ এইবোৰৰ দ্বাৰা চিকিৎসা কৰি আমি প্ৰমাণিত পাৰিম যে চিকিৎসাও কোনো কাম দিয়া নাই, তেতিয়া বাকীকেইটাৰ পৰা আমি ছিৰাম চেম্পল পঠোৱাটো অত্যন্ত জৰুৰী হৈ পৰিব। আৰু ৰোগৰ লক্ষণ সম্বন্ধে আমি সকলোৱে সচেতন থাকিব লাগিব, আৰু জৈৱ সুৰক্ষাৰ ক্ষেত্ৰত আটাইতকৈ আমি বেছি গুৰুত্ব প্ৰদান কৰিব লাগিব।
1: তাৰমানে মানে যিসকলে মানে পশুপালক আছে, গাহৰি পালকসকল, তেখেতসকলে এই ক্ষেত্ৰত সম্পূৰ্ণ সচেতন আৰু সক্ৰিয় হৈ থাকিব লাগিব,
0: সক্ৰিয় হৈ থাকিব লাগিব, আৰু এই কথাটো সদায় মানে তেওঁলোকে মনত ৰাখিব লাগিব যাতে এই বেমাৰটোৱে মোৰ পামত প্ৰৱেশ কৰিব নোৱাৰে।
1: তাৰমানে আমি এতিয়া ধৰক যেতিয়া কোভিড হৈছিলে,
0: হয়,
1: কোভিড হোৱাৰ পিছত, কোভিড হোৱাৰ আগতে মানুহ
0: ইমান সচেতন নাছিলে,
1: এতিয়া
0: কোভিড হ'ল,
1: হয়,
0: মাস্ক পিন্ধিলে এঠাইৰ পৰা আহি গা ধুই ঘৰত সোমোৱা হ'ল, বাহিৰৰ কাপোৰ বাহিৰত থৈ ভিতৰত বেলেগ কাপোৰ পিন্ধা হ'ল, চেনিটাইজাৰ ব্যৱহাৰ কৰিলোঁ, আমি ইমানখিনি কৰিলোঁ কাৰণে হয়তো আমি কিছু ৰক্ষা পৰিলোঁ। ঠিক তেনেদৰে আমি এতিয়াও গাহৰি পামৰ ক্ষেত্ৰত এতিয়া আমাৰ কি হৈছে, বজাৰৰ পৰা আগতে আমি কি কৰিছোঁ, বজাৰৰ পৰা গাহৰি বিক্ৰী কৰিছে, তাৰ পৰা মাংস আনি খাইছোঁ, তাৰে ৰৈ যোৱা মাংস ভাতে সৈতে আকৌ ঘৰৰ গৰম নকৰাকে আমাৰ ঘৰৰ গাহৰিটোক খাবলৈ দিছোঁ, হয়নে? বা বজাৰৰ গাহৰি কিনি আনি পোনে পোনে আমাৰ ঘৰৰ গাহৰি জাকৰ লগত মিলাই দিছোঁ, এইবোৰ কাম আমি কৰি আছিলোঁ। কিন্তু যেতিয়া আমি আমাৰ বাহিৰা সংক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ আমাৰ এই পশুধনখিনিক কেনেদৰে সম্পূৰ্ণ এক নিৰাপদ জোনত আমি ৰাখিব পাৰোঁ, সেইটো দায়িত্ব আমি প্ৰত্যেকজন গৃহস্থ আৰু পামত কাম কৰা প্ৰত্যেকজন কৰ্মচাৰীটো জ্ঞাত থাকিব লাগিব।
1: হয় হয়, এতিয়া পামৰ যিটো জৈৱ সুৰক্ষা,
0: হয়
1: জৈৱ সুৰক্ষা মানে ইয়াক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে
0: হয়
1: তেওঁলোকে আৰু কি কি ব্যৱস্থা ল'ব?
0: এইটো অত্যন্ত আজি আমাৰ আলোচনাৰ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এইটোৱে হ'ব, কিদৰে আমি এই প্ৰাদুৰ আফ্ৰিকান চোৱাইন ফিভাৰ প্ৰাদুৰ্ভাৱৰ পৰা আমাৰ গাহৰিজাকক ৰক্ষা কৰি আমি অৰ্থনীতিক, কাৰণ ই আমাৰ জাতীয় অৰ্থনীতিত এক বিৰাট আঘাত আনিছে। যিহেতু আমাৰ গাহৰি পালকসকলক আমি আগতে বুজাই আহিছোঁ যে গাহৰি পালন কৰক, আপোনালোকে খুব কম দিনতেই এগুণ খালে তিনিগুণ ৱেট বাঢ়ে, কম দিনতেই ৰিটাৰ্ণ দিয়ে। কিন্তু বৰ্তমান আফ্ৰিকান চোৱাইন ফিভাৰৰ ফলত আমাৰ গাহৰি পালকসকল সচকিত হৈ পৰিছে যে এই গাহৰি পালন কৰিম, হঠাৎ যদি আহি যায় হয়, চৰকাৰে ক্ষতিপূৰণ দিছে, কিন্তু চৰকাৰে ক্ষতিপূৰণ দিলেও কিমানক দিব পাৰিব? গতিকে আমি যদি সুৰক্ষিত হৈ এই ৰোগৰ পৰা, প্ৰাদুৰ্ভাৱৰ পৰা আমাৰ গাহৰিজাকটোক ৰক্ষা কৰি থাকিব পাৰোঁ, তেতিয়াহ'লে আমি এক বৃহৎ অৰ্থনৈতিক সকাহ নিজৰ পৰিয়ালটোৱে লাভ কৰাৰ লগতে আমাৰ দেশকো বা আমাৰ ৰাজ্যখনকো আমি সকাহ দিব পাৰিম। এই নিয়ন্ত্ৰণ কৰিবলৈ হ'লে আফ্ৰিকান চোৱাইন ফিভাৰ প্ৰতিৰোধৰ বাবে এতিয়ালৈ কোনো প্ৰতিষেধক টীকা ওলোৱা নাই। একমাত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা হৈছে আপোচবিহীন জৈৱ সুৰক্ষা, যি প্ৰতিখন ফাৰ্মৰ বাবে প্ৰযোজ্য, আৰু আফ্ৰিকান চোৱাইন ফিভাৰ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ মূল আধাৰশিলা। আমি ফাৰ্ম এখন কৰিছোঁ, মই এখন ডাঙৰ ফাৰ্ম কৰিছোঁ, এজন বন্ধু গ'ল যে আমি অকণমান তোমাৰ ফাৰ্মখন চাব বিচাৰোঁ বা মোক গাহৰি দুটামান লাগে যাব বিচাৰোঁ, সেইবোৰৰ ক্ষেত্ৰত মই আপোচবিহীন হ'ব লাগিব। মোৰ বন্ধুত্ব বা যিয়ে নাথাকক, মই ফাৰ্মৰ ভিতৰত কাকো প্ৰৱেশ কৰিব নিদিম। আপোনাক গাহৰি পোৱালি লাগে তাৰ পৰা আনি বাহিৰত দেখুৱাম, মই ফটো দেখুৱাম যে এইটো এনেকুৱা, আপোনাৰ পচন্দ হ'লে মই আনিম, বা আপুনি তাত ভিতৰত প্ৰৱেশ কৰিব নালাগে।
1: মানে সম্পূৰ্ণ প্ৰফেচনেল,
0: এইটো সম্পূৰ্ণ অলপ আপোচবিহীনভাৱে আমি এইটো মানিব লাগিব। সকলো উৎপাদন স্তৰত এক শক্তিশালী আৰু উপযুক্ত জৈৱ সুৰক্ষা আঁচনি ৰূপায়ণ কৰিব লাগিব। পশু চিকিৎসক, উৎপাদক আৰু সম্পৰ্কত পেচাদাৰী উদ্যোগীসকলক আমি এই প্ৰতিৰোধ ব্যৱস্থাৰ প্ৰচাৰ আৰু অনুসৰণ সম্বন্ধে সকলোকে সজাগ কৰিব লাগিব। আমি সজাগতা সভাবিলাক অনুষ্ঠিত কৰি আহিছোঁ বিভিন্ন ক্ষেত্ৰত, প্ৰতিকাকৰণৰ সজাগতা বা পশুধন স্বাস্থ্য শিবিৰৰ সজাগতা, সকলো ক্ষেত্ৰতে আমি আফ্ৰিকান চোৱাইন ফিভাৰ সম্বন্ধে আমাৰ গাঁওবাসীক অৱগত কৰি আহিছোঁ। তদুপৰিও বাতৰি কাকত, ৰেডিঅ', টিভিত এইবোৰতো আমাৰ এই সম্বন্ধে সঘনে বিভিন্ন আমাৰ তথ্য প্ৰকাশ পাই থাকে। সেইবোৰ সম্বন্ধে আমি সকলোৱে জ্ঞাত হ'ব লাগিব, যাতে আমি এই জৈৱ সুৰক্ষা কাৰ্যসূচী সঠিকভাৱে পালন কৰিব পাৰোঁ। এতিয়া আহিছোঁ, এখন পামত জৈৱ সুৰক্ষা কাৰ্যসূচী আমি কেনেদৰে গ্ৰহণ কৰিম? পুনতে আমি এই কাৰ্যসূচী তিনি ভাগত আমি অৱলম্বন কৰিব লাগিব। পুনতে কৰিব লাগিব পৃথকীকৰণ, দ্বিতীয়তে কৰিব লাগিব পৰিষ্কাৰ আৰু সংক্ৰমণ মুক্তকৰণ, আৰু তৃতীয়তে আমি কৰিব লাগিব প্ৰতিৰোধী ব্যৱস্থা অৱলম্বন। পুনতে আমি আলোচনা কৰোঁ পৃথকীকৰণৰ ওপৰত। পৃথকীকৰণৰ লক্ষ্য হৈছে সম্ভাৱ্য সংক্ৰমিত আৰু স্বাস্থ্যৱান জন্তুৰ মাজত আৰু লগতে মানুহ, সঁজুলি, পামৰ চৌহদ আৰু অন্য গাহৰি জাকৰ মাজত সম্পৰ্ক ছেট কৰা। কোৱাৰেণ্টাইন, যিটো আমি ইতিমধ্যে আমি কোৱাৰেণ্টাইনৰ কাৰণে আমি যেনেকে মানুহবোৰে হেৰি সময়ত আপোনাৰ বিদেশৰ পৰা আহিলে বা অইন ঠাইৰ পৰা আহিলে স্কুল ঘৰত বা ৰাজহুৱা ঘৰত 10 দিন থকাৰ পিছত আহি মূল ঘৰত প্ৰৱেশ কৰিব পাৰিছিলো, বা ঘৰত অহাৰ ক্ষেত্ৰতো আমি বাহিৰতে গা পা ধুই কাপোৰ কানি সলাই ভিতৰত প্ৰৱেশ কৰিছিলো, ঠিক তেনেকে আমি আক্ৰান্ত জীৱ জন্তুৰ পৰা, পামৰ সঁজুলিৰ পৰা আমি পশু চিকিৎসক, মালিক, কৰ্মচাৰী সকলোক আমি পৃথক কৰিব লাগিব। এতিয়া আমি এই সম্বন্ধে কি কৰিম, যিকোনো জীৱ জন্তু বা মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰিব পৰাকৈ আমি পাম চৌহদক আৱৰি ৰাখিব লাগিব। আমি যিটো পাম চৌহদৰ আমাৰ যিটো বাউণ্ডাৰী ৱাল থাকে যে যিকোনো ফালৰ পৰা পামত প্ৰৱেশ কৰিব পাৰে, সেই ধৰণৰ আমি প্ৰৱেশ দুৱাৰবোৰ বন্ধ কৰিব লাগিব আৰু এটা নিৰ্দিষ্ট প্ৰৱেশ দুৱাৰেৰে আমি প্ৰৱেশ কৰিব লাগিব, ওলাব লাগিব, যাতে আমি পামত সোমোৱা প্ৰতিটো ক্ষেত্ৰতে আমি এই জৈৱ সুৰক্ষা নীতি অৱলম্বন কৰিব পাৰোঁ। পামত নতুনকৈ গাহৰি প্ৰৱেশ কৰা প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ কৰা আৰু ৰোগীয়া পশুবোৰক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা। আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে বজাৰৰ পৰা হওক বেলেগৰ পৰা হওক গাহৰি, মই এতিয়া ধৰক মোৰ এখন গাহৰি পাম আছে, মই আপোনাৰ এটা গৰু এটা গাহৰি তেনেকুৱা লক্ষণ দেখি মই বোলো এইটো বাকীকেইটাতো লাগিব পাৰে, মই বিক্ৰী কৰি দিব পাৰোঁ, মইতো অলপ কম দামতো দিব পাৰোঁ। আপোনাৰ এখন ফাৰ্ম আছে, আপুনি ভাবিলে কমহি বিপদত পৰিব, কমতে দিলে ৰাখিয়ে থওঁ, এতিয়া যিহেতু বজাৰত মানে দামো চলি আছে, ই কম দামতে পালোঁ, সেই ভাবি যদি মই গাহৰিকেইটা কিনি আনি মোৰ জাকৰ লগত মিলাই দিলোগে, তেতিয়াহ'লে সিটো আক্ৰান্ত হেৰিৰ পৰা আহিছে, গঁৰালৰ পৰা আহিছে, তাৰ বেমাৰ গৈ মোৰ জাকটোতো লাগি যাব।
1: আচলতে ভুলবিলাক তেনেকেই হয়,
0: ভুলবিলাক আমি তেনেকেই সৰু সৰু ভুল আমি জানিও কিছুমান সৰু সৰু ভুল কৰি থাকো, গতিকে সেই ক্ষেত্ৰত আমি সজাগ কৰিব লাগিব, গতিকে সেইটো ক্ষেত্ৰত সাৱধান হ'ব লাগিব। তৃতীয়তে, বীজাণুৰ বিস্তাৰ ৰোধ আৰু আবদ্ধ পৰিসৰত ৰাখিবলৈ পামৰ প্ৰৱেশদ্বাৰৰ পৰাই পৰিষ্কাৰ আৰু লেতেৰা দুই এলেকাত আমি বিভক্ত কৰা প্ৰয়োজন। গাহৰি গোটবোৰৰ মাজত কৰ্মচাৰী বাহন আৰু সঁজুলিৰ আদান প্ৰদান সীমিত কৰা, গতিকে সেইটো সম্বন্ধে ডক্টৰৰ লগত সঠিকভাৱে যোগাযোগ কৰিব লাগিব। আমি আৰু কেতবোৰ নিয়ম পালন কৰিব লাগিব, কিন্তু আমি সততে বৰ্তমান যিহেতু আমাৰ পশু চিকিৎসকসকলক ক্ষেত্ৰ সহায়কসকলক এই চোৱাইন ফিভাৰ ৰোগ সম্বন্ধে অধিক সজাগতা হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। আমি অলপ তেনেকুৱা লক্ষণ দেখিলে ওচৰৰ পশু চিকিৎসকৰ লগত বা ক্ষেত্ৰ সহায়কৰ লগত যোগাযোগ কৰি যাতে আমি চিকিৎসাৰ ক্ষেত্ৰত অকণো পলম নকৰোঁ, সেই ক্ষেত্ৰত আমি সকলো আমাৰ গাহৰি পামৰ গৃহস্থসকল মালিকসকল আমি সজাগ থাকিব লাগিব। কৰ্মচাৰীয়ে তেনেকুৱা কিবা লক্ষণ দেখিলে লগে লগে আমি আমাৰ গৃহস্থক জনাব লাগিব আৰু পশু চিকিৎসকৰ লগত যোগাযোগ কৰি তাৰপিছত পশু চিকিৎসকৰ পৰামৰ্শ মতে আমি আগবাঢ়ি যোৱাটো অত্যন্ত প্ৰয়োজন হ'ব।
1: আমি এতিয়া অনুষ্ঠানৰ শেষৰ ফালে আহিছোঁ, একেবাৰে শেষত আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, সেইটো হৈছে যে এই চোৱাইন ফিভাৰ আমি প্ৰায় প্ৰতি বছৰে আমি শুনিবলৈ পাওঁ, দেখিছোঁ, আৰু বহু গাহৰি পালকে ইয়াৰ ফলত ক্ষতিগ্ৰস্ত
0: হৈছে।
1: আপোনালোকেও এই ক্ষেত্ৰত যথেষ্ট কাম কৰি আহিছে, প্ৰচাৰ কৰি আহিছে, সজাগতা কৰিছে, কিন্তু আপুনি মানে যিখন ক্ষেত্ৰত আপুনি কাম কৰি আছে তাত বৰ্তমান সময়ত এই গাহৰি পালকসকলৰ যিটো সচেতনতা কেনেকুৱা দেখিছে? ই
0: নিশ্চিতভাৱে আমি বহুত যিবোৰ ফাৰ্মৰ আমাৰ গাহৰি পালনৰ যিসকলে পালন কৰি আছে তেওঁলোকে আমাৰ লগত সততে যোগাযোগ ৰাখে যে আমি গাহৰি ফাৰ্মত সোমাব পৰা হৈছোনে বা গাহৰিখিনি আগৰ গাহৰি যোৱাৰ পিছত কিমান দিনলৈ আমি গাহৰিখন ফাৰ্মখন ৰাখিম, চূণ দি গোটেই হেৰি কৰি কিমান দিম, যিহেতু গাহৰি পালকসকলৰ যোগাযোগবিলাক আমি পাইছোঁ আৰু আমিও যি ঠাইলৈ গৈছোঁ আৰু প্ৰত্যেক পশু চিকিৎসকক প্ৰত্যেক ক্ষেত্ৰ সহায়কক গাহৰি পালকসকলক আমাৰ এই সম্বন্ধে যিবোৰ আমাৰ নীতি নিয়ম আছে এই সম্বন্ধে তেওঁলোকক বুজাবলৈ পৰামৰ্শ দিছোঁ, গতিকে সেইফালৰ পৰা তেওঁলোকে ভয় কৰে পেপাৰত বা অন্যৰ পৰা যেতিয়া শুনিব গাহৰি, ভয়টো কৰাটো স্বাভাৱিক কথা, কাৰণ বহুত আশা কৰি তেওঁলোকে গাহৰি পালন কৰে। নিশ্চিতভাৱে আমি এই ৰোগৰ পৰা আমাৰ পশুধনখিনিক গাহৰিখিনিক আমি ৰক্ষা কৰিব পাৰিম আৰু তেতিয়া আমাৰ নিজৰ অৰ্থনীতিৰ অৱস্থাৰ লগতে আমাৰ ৰাজ্যৰ অৰ্থনীতি আগবঢ়াই নিবলৈ সক্ষম হ'ম বুলি আমি বিশ্বাস কৰোঁ।
1: আপোনাক এনেকুৱা আলোচনাৰ বাবে পুনৰ লগ পোৱাৰ আশাৰে আজি এই আলোচনা আমি ইমানতে সামৰিছোঁ।
0: নমস্কাৰ।
1: নমস্কাৰ। ইমান পৰে গাহৰিৰ চোৱাইন ফিভাৰ আৰু ইয়াৰ প্ৰতিকাৰ এই সম্পৰ্কীয় আলোচনাটি শুনিলে। এই আলোচনাত ভাগ ল'লে নগাঁও জিলাৰ পশুপালন বিভাগৰ ভাৰপ্ৰাপ্ত জিলা পশুপালন বিষয়া ডক্টৰ ৰাম নাৰায়ণ বৰুৱা। এতিয়া শুনক আমাৰ আজিৰ কৃষক শিতান্তি। এই শিতানত কৃষক বন্ধুগৰাকী হৈছে ৰহাৰ এগৰাকী উদ্যমী কৃষক লোহিত চন্দ্ৰ খেলমা।
2: নমস্কাৰ। নমস্কাৰ, মোৰ নাম লোহিত চন্দ্ৰ খেলমা। মোৰ গাঁও হ'ল ৰহা কামগাঁও। মই বৰ্তমান খেতি কৰি
3: আছোঁ, জড়িত হৈ আছোঁ। আপুনি কি কি খেতি কৰে?
2: মই বৰ্তমান খালি খেতি কৰোঁ আৰু বৰ ধান খেতি কৰোঁ, বৰ খেতিটো কৰোঁ, আৰু লগতে মোৰ ফিচাৰীও আছে, ফিচাৰী গৰু আছে আৰু বগৰী বাগান এটা আছে, আপেল বগৰীটো, আৰু আমো অলপ আছে, 19-20 জোপামান। এইবিলাকে কৰি চলি আছোঁ বৰ্তমান।
3: তেনেহ'লে আমি প্ৰথমে ধান খেতিৰ পৰাই আৰম্ভ কৰোঁ, যিহেতু আপুনি বহুখিনি কাম কৰিছে। ধান খেতি আপুনি কিমান বিঘামান মাটিত ধানৰ খেতি কৰিছে?
2: ধান খেতি প্ৰায় মই বন্ধকি লোৱা মাটিক লৈ প্ৰায় 12 বিঘামান মাটি ধান খেতি কৰোঁ।
3: কি ধানৰ খেতি, জাত কি জাতৰ ধান?
2: আগতে মই ৰঞ্জিত কৰিছিলোঁ, এতিয়াৰ পৰা মানে এইবাৰৰ পৰা মানে এইটো আপোনাৰ গোপালভোগ জহাটো কৰিবলৈ আৰম্ভ কৰিম আৰু। গোপালভোগ জহা।
3: এতিয়া আপুনি ধান খেতি কেনেকৈ কৰে, আপোনাৰ কৃষি প্ৰণালী সম্পৰ্কে কওকচোন। মানে সকলোৱেতো খেতি কৰে, ধুনীয়াকৈয়ে কৰে, তথাপি ঠাই বিশেষে মানে অলপ সাল সলনি হয়, খেতি প্ৰণালীটো কেনেকৈ কৰে কওকচোন।
2: আমি খেতিটো সাধাৰণতে ট্ৰেক্টৰ দ্বাৰা হাল বাওঁ।
3: নিজৰ
2: নহয়, আমি ভাড়ালৈ আনো, ট্ৰেক্টৰে দি হাল বাওঁ। আৰু ৰোৱাৰ আগতে মানে ধৰক মাটিটো 3 চাৰ বাওঁ আমি। দ্বিতীয় চাহত মানে আমি কিবা ৰাসায়নিক সাৰ মানে প্ৰয়োগ কৰি পেলাই মাটিটো গেলাওঁ। গেলোৱাৰ ঠিক এসপ্তাহৰ পাছত আকৌ 1 চাৰ মাৰি ৰোৱা আৰম্ভ কৰি দিওঁ আৰু, এনেধৰণে কৰোঁ আৰু। আৰু বেলেগ মাজত অলপ চলপ সাৰ দিয়া যায়,
3: কিন্তু ৰাসায়নিক সাৰ
2: ইউৰিয়াটোৰ লগত আৰু DAP CAP এইবিলাক মিক্স কৰি দিয়া যায়, চইলটো দিয়া যায়।
3: এনেধৰণে সাৰ কিমান পৰিমাণত দিব লাগে এইবিলাক আপোনালোকক কোনোবা কৃষি বিষয়ৰ সহায় লৈনে নিজে নিজে কৰে?
2: তেনেকৈতো লোৱা নাই সহায়, কিন্তু আমি এনেই সুধোঁ আৰু, দোকানত সুধোঁ যে ইমান বিঘা মাটিত কিমান পৰিমাণৰ সাৰ মাৰিব লাগে, ঠিক তেনেধৰণে আনি পেলাই প্ৰয়োগ কৰা যায়,
3: তেনেকৈ সাৰ দিয়ে।
2: হয় হয়।
3: তাৰপিছতে আপোনাৰ কঠীয়াটো
2: নিজে পেলাওঁ।
3: কঠীয়া আপোনালোকে কিনি আনে?
2: হয়,
3: মানে ঘৰত আগতে ৰাখি
2: নথওঁ।
3: হাইব্ৰিড ধান নেকি?
2: হাইব্ৰিড।
3: আপুনি হাইব্ৰিড ধানৰ?
2: হয় হয়।
3: হাইব্ৰিড ধানৰ খেতি কৰিবলৈ হ'লে কঠীয়াতলিখন ভালকৈ প্ৰস্তুত কৰি ল'ব লাগিব।
2: কঠীয়াডালকে নিব লাগিব, তেনেধৰণে নৰোঁ আৰু, কিন্তু কঠীয়াটো অলপ আমি পেলাওঁতে কঠীয়া মাটিটো বেছিকৈ ভাল পায়, অলপ পাতলা কৰি পেলাওঁ, তেতিয়া মানে কঠীয়াটো অলপ মজবুত হয় আৰু, গছ হয়, ঠিক তেনেধৰণে কৰোঁ আৰু।
3: তেনেকৈ পেলাই মোৰ পথাৰত গৈ ৰুৱেগৈ?
2: হয় হয়।
3: কিমানমান উৎপাদন হয় বিঘাই প্ৰতি?
2: বিঘাই প্ৰতি মানে এইবাৰ কৰিমেই আৰু, আগততো ৰঞ্জিত কৰিছিলোঁ মই আপোনাৰ 3.5 বিঘা মাটিত 70 মোন পাইছিলোঁ।
3: 70 মোন।
2: এতিয়া মানে আপোনাৰ গোপালভোগটো কৰিম, সেইটো অলপ মানে কৃষি বিভাগৰ পৰা পৰামৰ্শ লৈ কিমান পৰিমাণৰ সাৰ মাৰিলে কেনেধৰণৰ হ'ব, কিমান জোখত ৰুব লাগিব, সেইখিনি আমি সুধি পেলাই কৰিম আৰু। তেতিয়া সেই আৰু আপোনাৰ পোক লাগিলে ধৰক মানে কৃষি বিষয়া বা এনেই দোকানত গৈ পেলাই আপোনাৰ সেই দৰৱটো আনো আৰু, দৰৱটো আনি স্প্ৰে কৰি মাৰি দিওঁ,
3: তেনেকৈ মানে নিৰ্মূল হয় আৰু। আপুনি ধান বিক্ৰী কৰেনে?
2: ধান বিক্ৰী কৰা যায়।
3: ক'ত বিক্ৰী কৰে?
2: ধানটো এনেই বেপাৰী গাঁৱত আহে, আহিলে মানে ঘৰ পাই লৈ যায় আৰু।
3: তাৰোপৰি আপুনি আৰু পুখুৰী থকা বুলি কৈছিলে,
2: পুখুৰী আছে,
3: কিমান বিঘা মাটি পুখুৰী আছে?
2: পুখুৰী প্ৰায় 2 বিঘা মাটি হ'ব। হয় হয়।
3: মাছ পালন কৰিছে তাত?
2: মাছ পালন কৰোঁ।
3: কি কি মাছ আছে?
2: মাছ আছে আপোনাৰ বাহু মাছ, গাছ কাপ আৰু চিলভাৰ কাপ, ৰৌ,
3: মিৰিকা,
2: এইবিলাকেই আছে, মিৰিকা, ভাঙোন, এইবিলাক আছে।
3: এইবিলাক আপুনি এৰি দিছে?
2: হয় হয়।
3: পুখুৰীটো যতন কেনেদৰে লৈছে?
2: যতন তেনেদৰে লোৱা নাযায় আৰু, মানে এনেই চাফা তাফা কৰি আৰু কেতিয়াবা চূণ প্ৰয়োগ কৰোঁ অলপ, মানে ধৰি লওক কিবা এটা অসুবিধা দেখিলে মানে সেইখিনি প্ৰতিকাৰ কৰোঁ আৰু, ধৰি লওক মাছে 2 এটা মৰিছে তেতিয়া চূণ পেলাওঁ, আৰু মাজে মাজে অলপ দানাও দিওঁ আৰু।
3: তাৰপিছতে আপুনি বিক্ৰী কৰে মাছ?
2: মাছটো সেই বছৰেকত এবাৰ বিক্ৰী কৰোঁ আৰু।
3: ক'ত কৰে?
2: এইটো আমি এইটো ৰহাত কৰোঁ, ৰহাত মানে গাদি আছে, গাদিত দিওঁ।
3: তাৰোপৰি আপুনি গৰু পালন কৰা কথা কৈছিল, গৰু আছে?
2: গৰু 3জনী আছে, 3জনীয়ে মানে
3: জাতৰ
2: এইটো এইচএফ
3: এইটো আপুনি কিনি আনিছে?
2: কিনি অনা হৈছিলে, তাৰে পোৱালি এটা আৰু অৰিজিনেল এটা আছিলে। পোৱালি মানে মাত্ৰ বিকি দিলোঁ আৰু, তাৰ পোৱালি হৈ মানে তিনিটা, এই দুটা মানে এতিয়া গাভিনী হৈছে আৰু। এতিয়া মানে এজনী গাইহে, তিনিজনীয়ে গাভিনী আছিলে, কিন্তু এতিয়া এই দুজনী মানে আপোনাৰ পৰীক্ষা কৰি চালোঁ, মানে গাভিনী হোৱা নাই।
3: আচ্ছা,
2: গতিকে আৰু সেই দুটা বাদ দিছোঁ, এটা আছে, এটা জগিব আৰু সেইটোৰ দ্বাৰাই মানে যিটো পাওঁ আৰু
3: তেনেকৈ মানে আপুনি হেৰি কৰি আছে। আৰু বেমাৰ আজাৰ হ'লে আপুনি কি?
2: বেমাৰ আজাৰ হ'লে ডক্টৰ মাতোঁ, ডক্টৰ আহি প্ৰতিকাৰ কৰে।
3: হয়, তাৰপিছত আপুনি ক'লে আপোনাৰ বগৰী আছে, আমৰ বাগান আছে, বগৰী বাগান আছে, এই বিষয়ে জনাওকচোন।
2: বগৰী আছে আপোনাৰ 55 জোপামান আছে, তাত বছৰত মানে 60,000 মান ইনকাম হয়। আমটো আজিলৈকে বিক্ৰী কৰা নাই, এইবাৰ অলপ বেছি হৈছে, এইবাৰ হয়তো বিক্ৰী কৰিবলগীয়া হ'ব পাৰে।
3: এইবিলাক আপুনি কেনেদৰে চোৱা চিতা কৰে? এতিয়া আপেল বগৰী কথাকে কৈছোঁ, কেনেদৰে আপুনি ৰুইছিলে বা কিমান দিনৰ মূৰত ফল ধৰিছে?
2: এইটো মানে প্ৰথম মোৰ এতিয়া 3-4 বছৰত সোমাব। এতিয়া এই ভাদৰ পৰা মানে ধৰি লওক জানুৱাৰী ফেব্ৰুৱাৰীতে বগৰীটো শেষ হৈ যায়গৈ, তাৰপাছতে কলম দিয়া যায়। এতিয়া উঠিল আৰু মানে মানে
3: গছবিলাক,
2: হয় কলম কৰিব লাগে প্ৰত্যেক বছৰে, মানে বগৰীটো উঠোৱাৰ পাছত কলম কৰি দিব লাগে,
3: নতুন ডালপাত,
2: নতুন ডালপাত আহিব, তেতিয়াহে তাৰ
3: প্ৰডাকশ্যন ভাল হয়। আমো
2: আম এবাৰ পৰাহে হ'ব আৰু, আম সেইফালে চব চালানী আম। বগৰী আৰু আম একেলগে
3: ঠিক আছে, আপুনি এনেদৰে আগবাঢ়ি যাওক। আজিৰ কথা বতৰা তেনেহ'লে ইমানতে সামৰিছো।
2: নমস্কাৰ।
1: লোহিত চন্দ্ৰ খেলমাৰ সৈতে হোৱা কথোপকথনটি শুনিলে। প্ৰিয় কৃষক বন্ধু, আজিলৈ আমাৰ সময় হৈ আহিল। আপোনাৰ পুনৰ কুশল মংগল কামনা কৰি আজিৰ কৃষকবাণী অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

কৃষকবাণী অনুষ্ঠানটি শুনিলে। আকাশবাণী নগাঁও, এইখিনিতে শুনক আমাৰ কেন্দ্ৰৰ আজিৰ অনুষ্ঠান পৰিস্থিতি। 6:45 শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি। ৭:05 শুনিবলৈ পাব এটি সমবেত কণ্ঠৰ গীত। 7:10 অসমীয়াত বাতৰি শুনিবলৈ পাব। ঋতু বিকাশ বৰাৰ কণ্ঠৰ দুটি আধুনিক গীত প্ৰচাৰ কৰা হ'ব 7:20। 7:30 হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰলহৰি। 8:00 অসমীয়া বাতৰিৰ মুখ্যাংশ শুনিবলৈ পাব। 8:02 প্ৰচাৰ কৰা হ'ব আমাৰ অনুষ্ঠান বিয়লিৰ ৰং। 8:32 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ওস্তাদ বিছমিল্লা খান আৰু সংগীসকলৰ চেহনাই বাদন শুনিবলৈ পাব, ৰাগ মালহাৰ। 8:45 হিন্দীত আৰু 9:00 ইংৰাজীত বাতৰি শুনিবলৈ পাব। 9:15 গীতৰ অনুষ্ঠান। 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান শুনিবলৈ পাব। 10:00 আমাৰ আজিৰ অনুষ্ঠান সামৰা হ'ব। চাৰিৰ পৰা 5,000 বিধ ৰাসায়নিক দ্ৰব্য থকা ধপাতত কৰ্কটৰ উপৰিও হৃদৰোগ, যক্ষ্মা আদি ৰোগকে ধৰি অলেখ বেমাৰৰ সৃষ্টিৰ প্ৰত্যক্ষ কাৰণ জড়িত হৈ আছে। আপুনি শুনি আচৰিত হ'ব যে ধপাত সেৱনৰ ফলত বৰ্তমান ভাৰতবৰ্ষত প্ৰতি বছৰে 13,00,000তকৈও অধিক আৰু প্ৰতিদিনে 3,500 জন মানুহৰ ধপাতজনিত ৰোগত মৃত্যু ঘটিছে। ৰাজহুৱা স্থানত ধূমপান নকৰিব, 18 বছৰ তলৰ ল'ৰা ছোৱালীক অথবা তেওঁলোকৰ দ্বাৰা ধপাতজাতীয় সামগ্ৰী বিক্ৰী নকৰাব। শিক্ষানুষ্ঠানৰ 100 গজ পৰিসীমাৰ ভিতৰত যিকোনো ধৰণৰ ধপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ নকৰিব। জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া বা ডেংগুৰ পৰা হাত সাৰিবলৈ কিছুমান সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন। শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। শৰীৰ সম্পূৰ্ণ ঢাকি ৰখা বস্ত্ৰ পৰিধান কৰিব। জ্বৰ হ'লেই আপোনাৰ তেজ পৰীক্ষা কৰাওক। সদায় সন্ধ্যা ঘৰৰ বাহিৰে ভিতৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰক। নিচাযুক্ত দ্ৰব্য সেৱন কৰি কোনো কাৰণতেই গাড়ী নচলাব। পথত সদায় বাওঁফালে অহা যোৱা কৰক। পথৰ ওপৰত বেদখল কৰি দোকান পোহাৰ আদি নানান ব্যৱসায় কৰি যানজঁটৰ সৃষ্টি নকৰিব। গাড়ীৰ চালকে আৰু যাত্ৰীসকল ছিট বেল্ট লগাইহে যাত্ৰা কৰিব। পথ সুৰক্ষাই জীৱন ৰক্ষা। গাড়ী চলাওঁতে মোবাইল ফোন ব্যৱহাৰ কৰাটো নিয়মবহিৰ্ভূত। ৰাতি গাড়ী চলাওঁতে ডিপাৰ ব্যৱহাৰ কৰিব লাগে। পথৰ ওপৰত বেদখল কৰি দোকান পোহাৰ, গেৰেজ আদি নানান ব্যৱসায় কৰি যানজঁটৰ সৃষ্টি নকৰিব। আকাশবাণী নগাঁও, খন্তেক পিছতেই শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ। অসম বিধানসভা সচিবালয়ৰ বিত্তীয় অনিয়মৰ অভিযোগৰ তদন্তৰ বাবে সমিতি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ প্ৰকাশ। অসম সাহিত্য সভাৰ বাবে ৰাজ্য চৰকাৰে 1993 চনত আবণ্টন কৰা 50 বিঘা ভূমি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে সভাপতি আৰু প্ৰধান সম্পাদকৰ বৈঠক। গুৱাহাটী মহানগৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মান উন্নত কৰাৰ বাবে স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াৰ আসন্ন 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ 2027 প্ৰস্তুতি সন্দৰ্ভত শ্বিলঙত পৰ্যালোচনা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। লোকপিয়লৰ পৰিপ্ৰেক্ষিতত এই গণনাকাৰী বিষয়াসকলৰ অহা 31 মাৰ্চ পৰ্যন্ত বদলিত বাধা নিষেধ আৰোপ কৰা হৈছে। এই সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ জৰুৰী পত্ৰ লাভৰ পাছতে কৰ্মচাৰী বিভাগে সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলা আয়ুক্তলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। দেশৰ 16 আৰু স্বৰাজযুক্ত ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। বিগত সময়ছোৱাত অসম বিধানসভা সচিবালয়ত বিত্তীয় অনিয়ম সংঘটিত হোৱা বুলি উঠা অভিযোগৰ তদন্ত কমিটি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰিছে। নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে আজি বৰপেটাৰ এটা সম্বৰ্ধনা অনুষ্ঠানত এই কথা সদৰি কৰে।
1: এই বিষয়টো মই যিহেতু এতিয়া অনুসন্ধান কৰা নাই, প্ৰথমতে মই অকণমান মানে এইখিনি ঠিক ঠাক কৰি লৈছো। পৰৱৰ্তী সময়ত এনেকুৱাকৈ চিঠি কিছুমান আহিছে, সেইসমূহ চিঠিৰ মই পত্ৰসমূহ খুলি চাম। বিভাগৰ আমাৰ সচিবালয়ৰ পৰা আহিছে, বিভিন্ন ধৰণৰ 2-4জন ঠিকাদাৰো দিছে, বঞ্চিত ঠিকাদাৰো দিছে। গতিকে সেইবোৰ বিষয় লৈ পেলাই আগন্তুক কমিটি এখন গঠন কৰি দিম। কিনো আছে, কাৰণ ইমান মানে ভিতৰত যাব লাগিলে মোৰ লগত নিশ্চয় টীম এটা লাগিব। গতিকে সেই বিষয়টো লৈ পেলাই আগন্তুক দিনত মই চাম। এতিয়া আমি বিধানসভা সচিবালয়খন যে ঠিক ঠাক কৰিব পাৰোঁ তাৰ কাৰণে প্ৰয়াস কৰিছো।
0: তেওঁ কয় যে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত পদোন্নতি আৰু নিযুক্তি প্ৰক্ৰিয়াত অধিক স্বচ্ছতা অনাৰ বাবে পদক্ষেপ লৈছে আৰু বিধানসভাৰ পৰাই ইয়াৰ আৰম্ভণি কৰা হৈছে। শেহতীয়াকৈ বিধানসভা সচিবালয়ে ঠিকাভিত্তিকভাৱে নিয়োজিত 12গৰাকী অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীক দায়িত্বৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীদাসে কয় যে এইসকল লোকক অৱসৰৰ পাছত পুনৰ মকৰল কৰা হৈছিল। বিধানসভাৰ সদ্য প্ৰাক্তন প্ৰধান সচিবগৰাকীয়েও 2 বছৰ বৰ্ধিত সময় কাম কৰাৰ পাছতো পুনৰ কৰ্মৰত হৈ আছিল। এনেধৰণৰ পুনৰ মকৰল আৰু কৰে বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে বিধানসভাত অযুক্তিকৰভাৱে অত্যধিক কৰ্মচাৰী নিয়োজিত হৈ থকা বুলি দাবী কৰে। অসম চৰকাৰে গুৱাহাটী মহানগৰৰ সচল অঞ্চলৰ ভি আই পি পথৰ দাঁতিত 1993 খ্ৰীষ্টাব্দত অসম সাহিত্য সভাৰ নামত আবণ্টন দিয়া বেলতলা মৌজাৰ হেঙৰাবাৰী গাঁৱৰ প্ৰায় 50 বিঘা মাটি সম্পৰ্কে অসম সাহিত্য সভাৰ মুখ্যমন্ত্ৰীৰ সৈতে আজি এক আলোচনাত মিলিত হয়। আৰম্ভণিতে অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি অসম সাহিত্য সভাৰ সকলো জিলা সভা সাহিত্য সভাৰ হৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে সভাপতি আৰু প্ৰধান সম্পাদকৰ সৈতে বিশ্বকোষকে ধৰি বিভিন্ন দুৰ্লভ গ্ৰন্থ পূৰ্ণমুদ্ৰণ প্ৰসংগকে ধৰি বিভিন্ন আলোচনাত মিলিত হয়। অসম সাহিত্য সভাৰ নামত আবণ্টন কৰা মাটিখিনি জলাশয় যদিও সাহিত্য সভাৰ লগত কোনো আলোচনা নকৰাকৈ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে দখল কৰিছে। পার্ক নির্মাণকে ধরে জলাশয় আওতাত পড়া ভূমিখণ্ডত গুৱাহাটী মহানগর উন্নয়ন প্রাধিকরণে বৃহৎ বৃহৎ অট্টালিকা সাজি উলিয়াইছে। তদুপরি উন্নয়ন প্রাধিকরণে সভার নামত আবন্টিত ভূমিখণ্ডত এটা বৃহৎ জলাশয়ও খনন করেছে। উন্নয়ন প্রাধিকরণের ঠিকাদারে সাহিত্য সভার কোনো যোগাযোগ নকরাক সভার কার্যালয় আর সাংস্কৃতিক বিশ্ববিদ্যালয় ভবন ভাঙি পেলায়। সাহিত্য সভায় এই ক্ষেত্রে মুখ্যমন্ত্রীর হস্তক্ষেপ বিচারিছে। আনহাতে চন্দ্রকান্ত সন্দিকৈ ভবনের শতবর্ষ মহোৎসবর স্মৃতি সংরক্ষণের উদ্দেশ্যে সভার 33খন জেলার কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভবনের আর্হিরে নির্মাণ, গুৱাহাটীর ভগবতী প্রসাদ বৰুৱা ভবনের হীরক জয়ন্তী উদযাপন আর ভবনটিত এখন অতিথিশালা নির্মাণের বাবেও মুখ্যমন্ত্রীক অনুরোধ জানানো হয়। সাক্ষাৎকালত সাহিত্য সভায় প্রকাশ করা বিভিন্ন মূল্যবান গ্রন্থ মুখ্যমন্ত্রীক প্রদান করে গ্রন্থ উপহার হিসাবে গ্রহণ করে মুখ্যমন্ত্রী সন্তুষ্টি প্রকাশ করে আলোচ্য বিষয় সমূহের সমাধানের আশ্বাস প্রদান করে। গুৱাহাটী মহানগরক পরিষ্কার পরিচ্ছন্ন করে রখার পৌর নিগমে এলানি বিশেষ পদক্ষেপ গ্রহণ করেছে। স্বচ্ছতা অভিযানক জন আন্দোলনলৈ রূপান্তরিত করার পৌর নিগমে পুনের স্বচ্ছতা প্রতিযোগিতার আয়োজন করেছে। এই সন্দর্ভত পৌর নিগমের মেয়র মৃগেন শরণীয়ায় সংবাদমেল সম্বোধন করে কয় যে মহানগরী উন্নয়ন সমিতি, নাগরিক সমিতি, মহিলা সমিতিকে ধরে বিভিন্ন সংঘ ক্লাবসমূহের মাজত স্বচ্ছতা প্রতিযোগিতা অনুষ্ঠিত হব। এই প্রতিযোগিতার অনুষ্ঠান প্রতিষ্ঠানসমূহে পরহিলৈ 15 জুনলৈকে নাম পঞ্জীয়ন করিব পাৰিব। এই প্রতিযোগিতাত সর্বমুঠ 150 নম্বর থাকিব বুলি সদরি করে শ্রীশরণীয়ে কয় যে প্রতিযোগী অনুষ্ঠান প্রতিষ্ঠানসমূহে স্বচ্ছতার ভিন ভিন দিশত নম্বর লাভ করিব। ইয়ার ভিতর শুকান আর ভিজা জাবর পৃথক করার ক্ষেত্রে 10 নম্বর, প্লাস্টিক জাবরমুক্ত নলা নর্দমা ক্ষেত্রে 10 নম্বর, মুকলি স্থানত জাবর না থাকিলে 10 নম্বর, বৃক্ষরোপণত 10 নম্বর আর দেওয়াল লিখনের ক্ষেত্রে 10 নম্বরক থাকিব। ইয়ার ঘর, দোকান, দেওয়াল আদিত কপফুলের সঙ্গে সামঞ্জস্য রাখি পাতল বেগুনিয়া রং ব্যবহার করলে 50 নম্বর লাভ করব। গুৱাহাটী মহানগরক বেঙুনিয়া নগর হিসাবে গড়ি তোলার উদ্দেশ্যে এই পদক্ষেপ গ্রহণ করা হয়েছে বলে মেয়র মৃগেন শরণীয়ায় জানিবলে দিয়ে।
2: আর একটা নম্বর আমি বহুত নম্বরে 50 নম্বর দিব, তার যত আমি আহ্বান জানাইছো, রাজ্যকে আহ্বান জানাবো যে

0: বাইলেন বা দুটা বাইলেন তেওঁলোকে কপৌ ফুলৰ যিটো পাতল বেগুনীয়া কালাৰ আছে সেই কালাৰটো দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যেন সকলোকে আহ্বান জনায় আৰু আমিও তেওঁলোকক আহ্বান জনাওঁ যে তেনেধৰণৰ কাৰোবাৰ গেটত হওক কাৰোবাৰ ৱালত হওক কোনোবা ক্ষেত্ৰত দোকান থাকিলে বজাৰ থাকিলে সেইখিনিও যেন দোকানীসকলে বা মানুহ ঘৰে যে নিজে নিজে কৰি দিয়ে তো সেই ধৰণৰ ব্যৱস্থা আহ্বান জনোৱাৰ ক্ষেত্ৰত উন্নয়ন সমিতিবোৰৰ পৰা আমি এটা শক্তি পাওঁ তাৰ কাৰণে এই ধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ এনেকৈ যদি সকলো ক্ষেত্ৰত কৰে তেনেহ'লে নিশ্চয়কৈ গুৱাহাটীৰ সৌন্দৰ্য সুন্দৰভাৱে বৃদ্ধি হ'ব কপৌ ফুলৰ ৰং আমি সকলোৱে জানো পাতল গোলাপী পাৰ্পল তেতিয়াহ'লে আমি নিজে নিজে গৌৰ লৈ উঠিব যে গুৱাহাটীখন পাৰ্পল চিটিলৈকে পৰিণত হ'ব
1: মুঠ ছটা সংমণ্ডলৰ অধীনত হ'বলগীয়া এই প্ৰতিযোগিতাত প্ৰতিটো সংমণ্ডলত তিনিটা পুৰস্কাৰ থাকিব। প্ৰথম পুৰস্কাৰ 3,00,000 টকা, দ্বিতীয় পুৰস্কাৰ 2,00,000 আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1,00,000 টকা থাকিব। 50,000 টকাকৈ তিনিটা নিচুকনি পুৰস্কাৰৰ ব্যৱস্থা কৰা হ'ব। আটাইকেইটা সংমণ্ডলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগী 5,00,000 টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰৰ স্বচ্ছতাৰ মান উন্নত কৰাৰ বাবে 1,000 স্বচ্ছ সখী নিয়োগ কৰাৰ লগতে জুন মাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ বাবদ 30 টকাকৈ আদায় লোৱা হ'ব বুলি শ্ৰীশৰণীয়াই সংবাদমেলত উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই আজি শ্বিলঙৰ পলোস্থিত জে এন ক্ৰীড়া চৌহদত সংহত আয়োজন তথা ক্ৰীড়া প্ৰকল্প মুকলি কৰে। 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ বাবে আজি আয়োজক ৰাজ্য বন্দোবস্তি সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিও সম্পাদিত হয়। মেঘালয়ে আয়োজক ৰাজ্য হিচাপে অগ্ৰণী ভূমিকা পালন কৰাৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলৰ ভগ্নী ৰাজ্যসমূহে তেওঁলোকৰ ৰাজ্যত অনুষ্ঠিত বিভিন্ন শিতানৰ খেলৰ ক্ষেত্ৰত আয়োজক হিচাপে অংশগ্ৰহণৰ অধিকাৰ লাভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মেঘালয়ৰ অৰ্থনীতি আৰু আন্তঃগাঁথনি ক্ৰমাৎ সুদৃঢ় হৈ উঠিছে আৰু দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনৰ বৰঙণি বৃদ্ধি পাইছে। মেঘালয়ত এটা উন্নতি কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি শ্ৰীমাণ্ডাভিয়াই ঘোষণা কৰে। অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, মেঘালয়ৰ ক্ৰীড়ামন্ত্ৰী ৱেলাট মিকি চাইলা, ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ ডঃ পি টি উষা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য বিষয়াসকল উপস্থিত থাকে। বিশ্ববিদ্যালয় অনুদান আয়োগ UGC শিক্ষাৰ্থীসকলক অধ্যয়নকালতে ব্যৱহাৰিকভাৱে দক্ষ কৰি তোলাৰ লক্ষ্যৰে অভিলাষী পদক্ষেপ লৈছে। সেই অনুসৰি আয়োগে কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰিছে। UGCয়ে প্ৰকাশ কৰা অনুসৰি অধ্যয়নৰ সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে চাকৰিমুখী ব্যৱহাৰিক দক্ষতা গঢ় লৈ উঠে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আয়োগে ভৱিষ্যতে উচ্চ শিক্ষাৰ বাবে গৱেষণাত ব্ৰতী হ'বলৈ বিচৰা ছাত্ৰ ছাত্ৰীসকলে ৰিচাৰ্চ টুলছ ডাটা এনালাইচিছ লেবৰেটৰী প্ৰকল্পৰ বাস্তৱ অভিজ্ঞতা দিয়াৰো ব্যৱস্থা কৰিছে। UGCয়ে এই সন্দৰ্ভত ইতিমধ্যে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ কলা বিজ্ঞান বাণিজ্যসহ সকলো শাখাৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিদ্যাৰ্থীসকলৰ বাবে এই ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক হ'ব। ইয়াৰ উপৰি 3 বছৰীয়া স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ বাবেও ইণ্টাৰ্ণশ্বিপৰ বাবে আবেদন দাখিলৰ পথ প্ৰশস্ত ৰখা হৈছে। UGC অনাৰ্ছ উইথ ৰিচাৰ্চ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলে যিকোনো বেচৰকাৰী বা চৰকাৰী সংস্থাত ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। সকলো শিক্ষাৰ্থীয়ে চতুৰ্থ ষাণমাহিক অৰ্থাৎ দ্বিতীয় বৰ্ষ সমাপন কৰাৰ পাছত প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব। এই প্ৰশিক্ষণ 60-120 ঘণ্টাৰ হ'ব। অৱশ্যে 4 বছৰীয়া অনাৰ্চ উইথ ৰিচাৰ্চ পাঠ্যক্ৰমত অধ্যয়নৰত শিক্ষাৰ্থীসকলক অষ্টম ষাণমাহিকত 360 ঘণ্টা অৰ্থাৎ সম্পূৰ্ণ ছমাহে ৰিচাৰ্চ প্ৰজেক্ট অথবা থেচিছ জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। নগাঁও জিলাৰ চামগুৰিৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত 3 আৰু 4 জনৰ জিলা পৰ্যায়ৰ শিশু বিজ্ঞান প্ৰদৰ্শনী আয়োজন কৰা হৈছে। এই প্ৰদৰ্শনী নগাঁও আৰু হোজাই জিলাৰ বাবে অনুষ্ঠিত হ'ব। এইবাৰ প্ৰদৰ্শনীৰ মূল বিষয়বস্তু হৈছে বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰতৰ বাবে বিজ্ঞান, প্ৰযুক্তিবিদ্যা, অভিযান্ত্ৰিক বিদ্যা আৰু গণিত। প্ৰদৰ্শনীখনৰ জৰিয়তে 2খন জিলাৰ ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়নৰত চৰকাৰী বিদ্যালয় মহাবিদ্যালয়ৰ লগতে ৰাজ্যিক বোৰ্ডৰ অধীনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীক একেখন মঞ্চত একত্ৰিত কৰিবলৈ প্ৰয়াস কৰা হৈছে। প্ৰথম দিনা পুৱা 10 বজাৰ পৰা শিশু বিজ্ঞান প্ৰদৰ্শনী আৰু দ্বিতীয় দিনা পুৱা 10 বজাৰ পৰা বিজ্ঞান আৰু গণিত বিষয় শৈক্ষিক আলোচনা অনুষ্ঠিত হ'ব। এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আজি অসম লোকভৱনত গোৱাৰ প্ৰতিষ্ঠা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। অনুষ্ঠানত গোৱাৰ চহকী সাংস্কৃতিক ঐতিহ্য, ইতিহাস আৰু ভাৰতৰ প্ৰগতিলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰা হয়। লোকভৱনৰ যুটীয় সচিব অৰিন্দম বৰুৱাই ৰাষ্ট্ৰীয় সংহতি ৰক্ষা আৰু বিভিন্ন ৰাজ্যৰ মাজত সম্প্ৰীতি গঢ়ি তোলাত এনে কাৰ্যসূচীৰ গুৰুত্বৰ কথা উল্লেখ কৰে। অনুষ্ঠানটোত গোৱাৰ কলা, উৎসৱ আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য আৰু জনগাঁথনিগত সুযোগৰ সম্ভাৱনা শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত সমল ব্যক্তি হিচাপে অংশ ল'ব IIT গুৱাহাটীৰ স্কুল অব বিজনেছৰ সহযোগী অধ্যাপক ডঃ কুলদীপ বৈশ্যই। আলোচনাৰ আগ ধৰিব পৰিস্মিতা দিহিঙীয়া আৰু জিন্তী ৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। অসম জাতীয় পৰিষদৰ উপ সভাপতি মৈনাক পাত্ৰই দলৰ পৰা পদত্যাগ কৰিছে। উল্লেখযোগ্য যে সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা মৈনাক পাত্ৰই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ হাতত পৰাজিত হৈছিল। ব্যক্তিগত কাৰণত তেওঁ দলৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰি দলৰ সভাপতি লুৰিণজ্যোতি গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। নগাঁও জিলা প্ৰশাসনৰ সহযোগত জিলা মহিলা আৰু শিশু বিকাশ বিভাগৰ জিলা মহিলা সবলীকৰণ কেন্দ্ৰই বেটি বচাও বেটি পঢ়াও অভিযানৰ অধীনত ঋতুস্ৰাৱ সম্পৰ্কে থকা অন্ধবিশ্বাস আৰু বাধা নিষেধ নাইকিয়া কৰি মহিলা তথা কিশোৰীসকলৰ বাবে সন্মানেৰে জীয়াই থকাৰ এটা অনুকূল পৰিৱেশ সৃষ্টি কৰাক মূল বিষয়বস্তু হিচাপে লৈ 2026 ঋতুস্ৰাৱ অনাময় ব্যৱস্থা কাৰ্যসূচী ৰূপায়ণ কৰে। অনুষ্ঠানত স্বাস্থ্য বিভাগৰ বিষয়া আৰু সমল ব্যক্তিসকলে ঋতুস্ৰাৱ অনাময় ব্যৱস্থাপনাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণী মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ৰ প্ৰাৰম্ভিক প্ৰস্তুতি সম্পূৰ্ণ। অসম বিধানসভা সচিবালয়ে বিত্তীয় অনিয়মৰ অভিযোগৰ তদন্তৰ বাবে সমিতি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ প্ৰকাশ। অসম সাহিত্য সভাৰ বাবে ৰাজ্য চৰকাৰে 1993 চনত আবণ্টন কৰা 50 বিঘা ভূমি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে সভাপতি আৰু প্ৰধান সম্পাদকৰ বৈঠক। গুৱাহাটী মহানগৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মান উন্নত কৰাৰ বাবে স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মান্দাভিয়াৰ আসন্ন 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ 2027 প্ৰস্তুতি সন্দৰ্ভত শ্বিলঙত পৰ্যালোচনা।
2: FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে শুনক আমাৰ কেন্দ্ৰৰ কাইলৈৰ অনুষ্ঠান পৰিস্থিতি। কাইলৈ আমাৰ অনুষ্ঠান মুকলি কৰা হ'ব 5:55, 6:00 হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব। 6:15 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত কাইলৈ শুনিবলৈ পাব পণ্ডিত জিতেন্দ্ৰ অভিষেকীৰ কণ্ঠত ৰাগ ভূপালীৰ খেয়াল। 7:00 শুনিবলৈ পাব অসমীয়া গীতৰ অনুষ্ঠান। 7:00 নিয়োগ বাতৰি। 7:05 অসমীয়াত বাতৰি শুনিবলৈ পাব। 7:15 সুপ্ৰভাত অনুষ্ঠানটি আগবঢ়াব মণিকা দেৱীয়ে। 7:30 হিন্দী বোলছবি গীতৰ অনুষ্ঠান শুনিবলৈ পাব। 8:00-9:15 আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব। 9:15 কণ কণ ভাইটি ভণ্টিহঁতৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান সেউজী পাত শুনিবলৈ পাব। 9:45 প্ৰচাৰ কৰা হ'ব নামৰ অনুষ্ঠান। পুৱা 10 বজাত শুনিবলৈ পাব। এখনি আলোচনা চক্ৰ, বিষয় ধূমপান বিৰোধী দিৱস। এই অনুষ্ঠানটি পুনৰ সম্প্ৰচাৰ কৰা হ'ব পুৱা 10:55 ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাত শুনিবলৈ পাব। দুপৰীয়া 11:30 পৰা 12 বজালৈ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী

পৰা 8:30 বজালৈ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। নিশা 8:30 বজাত পুৰণি অসমীয়া গীতৰ অনুষ্ঠান। নিশা 8:45 মিনিটত হিন্দীত আৰু 9:00 বজাত ইংৰাজীত বাতৰি শুনিবলৈ পাব। 9:15 মিনিটত শুনিবলৈ পাব গজলৰ অনুষ্ঠান। 9:25 মিনিটত নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। নিশা 9:30 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান শুনিবলৈ পাব। নিশা 10:00 বজাত কাইলৈ আমাৰ অনুষ্ঠান সামৰা হ'ব। FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও।

ইয়াৰ পৰা 8:30 বজালৈ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। নিশা 8:30 বজাত পুৰণি অসমীয়া গীতৰ অনুষ্ঠান। নিশা 8:45 মিনিটত হিন্দীত আৰু 9 বজাত ইংৰাজীত বাতৰি শুনিবলৈ পাব। 9:15 মিনিটত শুনিবলৈ পাব গজলৰ অনুষ্ঠান। 9:25 মিনিটত নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। নিশা 9:30 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান শুনিবলৈ পাব। নিশা 10:00 বজাত কাইলৈ আমাৰ অনুষ্ঠান সামৰা হ'ব। FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও।

বাতৰিৰ সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডভিয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই আজি শ্বিলঙৰ পলস্থিত জে এন ক্ৰীড়া প্ৰকল্প চৌহদত সংহত আয়োজন তথা ক্ৰীড়া প্ৰকল্প মুকলি কৰে। ম্যানমাৰ ৰাষ্ট্ৰপতি উ মিন আং লাইঙে বিহাৰ ভ্ৰমণ সামৰি আজি বিয়লি নতুন দিল্লীত উপস্থিত হয়। কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে কেৰালামত অভিযান চলাই 24 কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত দ্ৰব্য আৰু মানসিক বিসংগতি ঘটাব পৰা সামগ্ৰী জব্দ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্স যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডভিয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই আজি শ্বিলঙৰ পলস্থিত জে এন ক্ৰীড়াৰ প্ৰকল্প চৌহদত সংহত আয়োজন তথা ক্ৰীড়া প্ৰকল্পৰ মুকলি কৰে। 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱৰ বাবে আজি আয়োজক ৰাজ্য বন্দোবস্তী সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তিও সম্পাদিত হয়। মেঘালয় আয়োজক ৰাজ্য হিচাপে অগ্ৰণী ভূমিকা পালন কৰাৰ বিপৰীতে উত্তৰ পূৰ্বাঞ্চলৰ ভগ্নী ৰাজ্যসমূহে তেওঁলোকৰ ৰাজ্যত অনুষ্ঠিত বিভিন্ন শিতানৰ খেলৰ ক্ষেত্ৰত আয়োজক হিচাপে অংশগ্ৰহণৰ অধিকাৰ লাভ কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মেঘালয়ৰ অৰ্থনীতি আৰু আন্তঃগাঁথনি ক্ৰমাৎ সুদৃঢ় হৈ উঠিছে আৰু দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ৰাজ্যখনৰ বৰঙণি বৃদ্ধি পাইছে। মেঘালয়ত এটা উন্নতি কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মাণ্ডভিয়াই ঘোষণা কৰে। অনুষ্ঠানত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা, মেঘালয়ৰ ক্ৰীড়ামন্ত্ৰী ৱেলাডমিকি চাইলা, ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ ডঃ পি টি উষা আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ বিষয়াসকল উপস্থিত থাকে। ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং লাইঙে বিহাৰ ভ্ৰমণ সামৰি আজি বিয়লি

মুম্বাই ভ্ৰমণ কৰিব। উল্লেখযোগ্য যে ভাৰত ভ্ৰমণৰত ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং লাইং আজি ভ্ৰমণসূচীৰ অংশ হিচাপে বিহাৰৰ বুদ্ধগয়াত উপস্থিত হয়। ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্বপ্ৰসিদ্ধ মহাবোধি মন্দিৰ আৰু ঐতিহাসিক সুজাতা মন্দিৰত প্ৰাৰ্থনা জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে বুদ্ধগয়াত থকা ম্যানমাৰৰ বিভিন্ন বৌদ্ধ মঠ পৰিদৰ্শন কৰে। ইয়াৰ পূৰ্বে বিহাৰৰ কৃষিমন্ত্ৰী বিজয় কুমাৰ সিনহাই ৰাষ্ট্ৰপতি উ মিন আং লাইঙক গয়া বিমানবন্দৰত আদৰণি জনায়। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে জ্যেষ্ঠ বিষয়া আৰু বৌদ্ধৰ প্ৰতিনিধিৰ এটা উচ্চ পৰ্যায়ৰ দলো উপস্থিত আছিল। ৰাষ্ট্ৰপতি উ মিন আং লাইঙৰ এই পাঁচদিনীয়া ভাৰত ভ্ৰমণে উভয় দেশৰ মাজৰ ঐতিহাসিক, সাংস্কৃতিক আৰু বৌদ্ধ ঐতিহাসিক বান্ধোন শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। এই ভ্ৰমণে দুয়ো দেশৰ মাজত দ্বিপাক্ষিক সহযোগিতাত গতি প্ৰদান কৰিব বুলি বিশেষজ্ঞ মহলে প্ৰকাশ কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন এদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কেৰালামত উপস্থিত হ'ব। উপৰাষ্ট্ৰপতিগৰাকীয়ে কোটায়ামত মালায়ালম দৈনিক বাতৰি কাকত দীপিকাৰ 140 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ অনুষ্ঠানৰ উদ্বোধন কৰিব। তেওঁ লগতে কান্নুৰত ৰাজ্যসভাৰ সাংসদ চি সদানন্দন মাষ্টাৰে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে উপৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে কেৰালামত নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে এলানি অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্যৰ লগতে মানসিক বিসংগতি ঘটাব পৰা সামগ্ৰী জব্দ কৰিছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অপাৰেচন চক্ৰবাহু শীৰ্ষক এই অভিযানৰ জৰিয়তে ৰাজ্যখনৰ কোচি, মালপ্পুৰম আৰু তিৰুৱনন্তপুৰমৰ পৰা 24 কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত দ্ৰব্যৰ লগতে মানসিক বিসংগতি ঘটাব পৰা সামগ্ৰী জব্দ কৰা হৈছে। অবৈধভাৱে সৰবৰাহ কৰাৰ উদ্দেশ্যে মজুত কৰা এনে সামগ্ৰীসমূহ জব্দ কৰাৰ বিষয়ে সদৰি কৰি মন্ত্ৰালয়ে লগতে জানিবলৈ দিয়ে মতে এই অভিযানৰ সময়ত 1985 চনৰ নিচাযুক্ত দ্ৰব্য আৰু মানসিক বিসংগতি ঘটাব পৰা সামগ্ৰী সৰবৰাহ প্ৰতিৰোধী আইনৰ অধীনত 5 লোকক গ্ৰেপ্তাৰ কৰা হৈছে। চৰকাৰী তথ্য অনুসৰি যোৱা বিত্তীয় বৰ্ষত কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ কোচিন মাণ্ডলিক গোটে কেৰালামৰ বিভিন্ন স্থানৰ পৰা 70 কোটিৰো অধিক মূল্যৰ নিচাযুক্ত দ্ৰব্য আৰু মানসিক বিসংগতিক ঘটাব পৰা সামগ্ৰী জব্দ কৰাৰ লগতে এই আইনৰ অধীনৰ সুকীয়া গোচৰত 21 লোকক গ্ৰেপ্তাৰ কৰে। উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি কয় যে 2023 বৰ্ষৰ UPSCৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফল সন্দৰ্ভত বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা প্ৰাধিকৰণ CCPAই এটা ব্যক্তিগত কোচিং প্ৰতিষ্ঠানক 7 লাখ টকাৰ জৰিমনা বিহিছে। 2019 বৰ্ষৰ উপভোক্তা সুৰক্ষা আইনৰ অধীনত প্ৰাধিকৰণে এই সন্দৰ্ভত চূড়ান্ত নিৰ্দেশ জাৰি কৰা বুলি তেওঁ জানিবলৈ দিয়ে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্ৰীযোশীয়ে কয় যে কোচিং খণ্ডত শুদ্ধভাৱে তথ্য জনাৰ উপভোক্তাৰ অধিকাৰৰ লগতে স্বচ্ছতা, জবাবদিহিতা আৰু সৎপন্থাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতিফলন ঘটাই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে জানিবলৈ দিয়া মতে CCPA বৰ্তমানলৈ দেশৰ বিভিন্ন কোচিং প্ৰতিষ্ঠানলৈ 60খনতকৈ অধিক জাননী প্ৰেৰণ কৰাৰ লগতে এনে প্ৰতিষ্ঠানক 1,64,00,000 টকাৰো অধিক পৰিমাণৰ জৰিমনা বিহিছে। প্ৰাধিকৰণে ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থক সুৰক্ষা প্ৰদান কৰাৰ লগতে তথ্য নিৰ্ভৰ সিদ্ধান্ত গ্ৰহণক উৎসাহিত কৰি আছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIRৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাষ্ট্ৰীয় কৰ্ণধাৰ সমিতি NSCয়ে PM-SETU আঁচনিৰ অধীনত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম ITI ক্লাষ্টাৰৰ বাবে কৌশলগত বিনিয়োগ পৰিকল্পনা চিপৰ প্ৰতি অনুমোদন জনাইছে। আৰ্চেলৰ মিট্টল নিপন ষ্টীল ইণ্ডিয়া নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানে এই পৰিকল্পনা যুগুতাই দাখিল কৰিছিল। উল্লেখযোগ্য যে এয়া হ'ব প্ৰধানমন্ত্ৰীৰ দক্ষতা আৰু সংস্থাপন ক্ষমতা পৰিৱৰ্তন ব্যৱস্থা PM-SETU আঁচনিৰ অধীনত ITIৰ জৰিয়তে অনুমোদিত চিপৰ প্ৰথমটো উদাহৰণ। আনহাতে এই ব্যৱস্থাৰ জৰিয়তে ঔদ্যোগিক সহযোগিতাৰ অধীনত আঁচনিখন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অন্ধ্ৰপ্ৰদেশ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ'ল। উল্লেখযোগ্য যে দক্ষতা উন্নয়ন আৰু উদ্যমিতা মন্ত্ৰালয়ৰ অধীনত নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৰ্ণধাৰ সমিতিৰ তৃতীয়খন বৈঠকত এই পৰিকল্পনাৰ প্ৰতি অনুমোদন জনোৱা হয়। গোৱাৰ আজি 39 সংখ্যক ৰাজ্য প্ৰতিষ্ঠা দিৱস। 1987 চনৰ আজিৰ দিনটোতে গোৱাক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদান

0: কৰা হৈছিল আৰু গোৱা দেশৰ 25 সংখ্যক ৰাষ্ট্ৰৰূপে পৰিগণিত হৈছিল। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে গোৱাৰ জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে গোৱা কেৱল চহকী সাংস্কৃতিক ঐতিহ্য আৰু আতিথ্যৰ বাবেই নহয় বৰং শিক্ষা, প্ৰযুক্তি, ষ্টাৰ্টআপ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত লাভ কৰা অভূতপূৰ্ব অগ্ৰগতিৰ বাবে জনাজাত। গোৱাই উদ্ভাৱন, পৰিৱেশ সংৰক্ষণ আৰু সৰ্বাত্মক বিকাশৰ প্ৰতিশ্ৰুতিৰে বিকশিত ভাৰত গঢ়াৰ যাত্ৰাত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰতিষ্ঠা দিৱস উপলক্ষে পানাজীৰ কলা একাডেমীত আয়োজিত এটা সমাৱেশত ভাষণ দি গোৱা চহকী সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি বিকাশৰ পথত অগ্ৰসৰ হোৱা এখন ৰাজ্যৰ আৰ্হি হিচাপে আখ্যা দিয়ে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটেন্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটেন্ছে যোৱা নিশা নিউ চণ্ডীগড়ত অনুষ্ঠিত দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক 7 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই আজি শ্বিলঙৰ পলস্থিত জে এন ক্ৰীড়া প্ৰকল্প চৌহদত সংহত আয়োজন তথা ক্ৰীড়া প্ৰকল্প মুকলি কৰে। ম্যানমাৰ ৰাষ্ট্ৰপতি উ মিন আং লাইঙে বিহাৰ ভ্ৰমণ সামৰি আজি বিয়লি নতুন দিল্লীত উপস্থিত হয়। কেন্দ্ৰীয় ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ে কেৰালামত অভিযান চলাই 24 কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত দ্ৰব্য আৰু মানসিক বিসংগতি ঘটাব পৰা সামগ্ৰী জব্দ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া শুনক ঋতু বিকাশ বৰাৰ কণ্ঠৰ 2টি আধুনিক গীত। গীতৰ কথা দিনেশ শৰ্মাৰ।

ঋতু বিকাশ বৰাৰ কণ্ঠৰ আধুনিক গীত দুটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

চাৰিৰ পৰা পাঁচ হাজাৰবিধ ৰাসায়নিক দ্ৰব্য থকা ধপাতত কৰ্কটৰ উপৰিও হৃদৰোগ, যক্ষ্মা আদি ৰোগকে ধৰি অলেখ বেমাৰৰ সৃষ্টিৰ প্ৰত্যক্ষ কাৰণ জড়িত হৈ আছে। আপুনি শুনি আচৰিত হ'ব যে ধপাত সেৱনৰ ফলত বৰ্তমান ভাৰতবৰ্ষত প্ৰতি বছৰে 13 লাখতকৈও অধিক আৰু প্ৰতিদিনে 3,500 জন মানুহৰ ধপাতজনিত ৰোগত মৃত্যু ঘটিছে। ৰাজহুৱা স্থানত ধূমপান নকৰিব, 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক অথবা তেওঁলোকৰ দ্বাৰা ধপাতজাতীয় সামগ্ৰী বিক্ৰী নকৰাব, শিক্ষানুষ্ঠানৰ 100 গজ পৰিসীমাৰ ভিতৰত যিকোনো ধৰণৰ ধপাতজাতীয় সামগ্ৰী ব্যৱহাৰ নকৰিব। জাপানিজ এনকেফেলাইটিছ, মেলেৰিয়া বা ডেংগুৰ পৰা হাত সাৰিবলৈ কিছুমান সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন। শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। শৰীৰ সম্পূৰ্ণ ঢাকি ৰখা বস্ত্ৰ পৰিধান কৰিব। জ্বৰ হ'লেই আপোনাৰ তেজ পৰীক্ষা কৰাওক। সদায় সন্ধ্যা ঘৰৰ বাহিৰে ভিতৰে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰক। FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। আৰম্ভ কৰিছোঁ হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুৰ দহৰি। অনুষ্ঠানৰ আৰম্ভণিতে শুনক হেমলতাৰ কণ্ঠত আপ্ত এছ এ নাথে বোলছবিৰ এটি গীত।

শ্ৰোতাসকলে সুৰলহৰি অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক আখিঅ কে ঝৰকোঁ সে বোলছবিত হেমলতাৰ কণ্ঠৰ এই গীতটি।

সুৰলহৰী অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। ক্ষন্তেক পিছতেই শুনিবলৈ পাব অসমীয়া বাতৰিৰ মুখ্যাংশ।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশাআন বজাৰ মুখ্য বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। বিগত সময়ছোৱাত অসম বিধানসভা সচিবালয়ত বিত্তীয় নিয়ম সংগঠিত হোৱা বুলি উঠা অভিযোগৰ তদন্ত সমিতি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে গুৱাহাটীৰ সচলৰ ভি আই পি পথৰ দাঁতিত 1993 খ্ৰীষ্টাব্দত অসম সাহিত্য সভাৰ নামত আমন্ত্ৰণ দিয়া বেলতলা মৌজাৰ হেঙেৰাবাৰী গাঁৱৰ প্ৰায় 50 বিঘা মাটি সম্পৰ্কে অসম সাহিত্য সভাই মুখ্যমন্ত্ৰীৰ সৈতে আজি আলোচনাত মিলিত হয়। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে পৌৰ নিগমে স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। প্ৰতিযোগিতাৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পৰহিলৈৰ পৰা 15 জুনলৈকে নাম পঞ্জীয়ন কৰিব পাৰিব। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়া আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই আজি শ্বিলঙৰ পল'স্থিত সংহত আয়োজন তথা ক্ৰীড়া চৌহদ মুকলি কৰে। বিশ্ববিদ্যালয় অনুদান আয়োগে কৰ্মদক্ষতা বৃদ্ধি আৰু ছাত্ৰ ছাত্ৰীৰ মাজত গৱেষণামূলক মানসিকতা গঢ়ি তোলাৰ উদ্দেশ্যে স্নাতক পৰ্যায়ত ইণ্টাৰ্ণশ্বিপ বাধ্যতামূলক কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদত হ'বলগীয়া ফাইনেলত গুজৰাট টাইটান্ছ যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো বিয়লিৰ ৰং।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, বিয়লি ৰং অনুষ্ঠানত আজি আমি লগ পাইছোঁ পুৰণি গোদাম অঞ্চলৰ এগৰাকী শিক্ষাব্ৰতী বিশিষ্ট সংস্কৃতিমান ব্যক্তি শ্ৰদ্ধাৰ শ্ৰীযুত প্ৰফুল্ল কলিতাদেৱ। নমস্কাৰ কলিতা ডাঙৰীয়া।
1: নমস্কাৰ।
0: হয়, বিয়লি ৰং অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: অনুষ্ঠানৰ আৰম্ভণিতে আমি আপোনাৰ জীৱন পৰিক্ৰমাৰ বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ, আপুনি অৱগত কৰকচোন।
1: এটা কথা আছে, আত্মপ্ৰশংসা আৰু আত্মহত্যা একে, মহাপুৰুষসকলে কৈ আহিছে। সেইফালৰ পৰা মই নিজৰ কথা নিজে ক'ব বিচৰা নাই, তথাপি সুধিছা যেতিয়া মই কিছু কথা সংক্ষেপতে ক'ব বিচাৰিছোঁ। মোৰ শৈশৱ বৰ দুখজনক। মোৰ দেউতা এজন শিল্পী তথা মুক্তিযোদ্ধা,

0: কৰাৰ পিছত সহায় কৰে, সেইটো এটা বেলেগ কথা। অসমীয়া মানুহ সোনকালে উঠে, ই ডাঙৰ কথা, কাৰণ মহাপুৰুষ গুৰুজনে আমাৰ মানুহৰ মাজত শোৱাৰ পৰা উঠাৰ এটা সুযোগ, শোৱাৰ পৰা উঠাৰ এটা ইংগিত দি গৈছে। যেনে শ্যামৰাগ, এই শ্যামৰাগ যে আগৰ ককাহঁতে আমি শুনিছিলোঁ, শোৱাৰ পৰা উঠি কাউৰী কাঁ কৰাৰ আগে আগে শ্যামৰাগৰ গীত এটা গায়, তেজৰে কমলাপতি পৰভাত নিন্দ, বা উঠৰে উঠ বাপ গোপাল হে, উঠৰে উঠে বাপ নিশি পৰভাত ভেল, এনেদৰে গীতখিনি গায়। এই গীতখিনি গোৱাৰ মাজেদি আমি তেতিয়া বুজিব পাৰিছিলোঁ যে নিশ্চয় আমাৰ অসমীয়া সমাজত এইটো এটা ভাল পৰম্পৰা, কিন্তু কালক্ৰমত সেই বস্তুটো আজি নাই। অসমীয়া মানুহক সংস্কৃতিটো, কৃষি প্ৰধান অঞ্চল অসম, কৃষিৰ ওপৰত নিৰ্ভৰশীল, সেইফালৰ পৰা অসমৰ সকলো সংস্কৃতি কৃষিৰ লগত সম্পৃক্ত, গতিকে কৃষিৰ লগত যিহেতু সম্পৃক্ত, বিহুটো আমি কৃষি প্ৰধান দেশ হিচাপে, বিহুটো কৃষি উৎসৱ বুলি কয়েই, বিহুক কৃষি উৎসৱ বুলি সকলোৱে কয়। সেইফালৰ পৰা চাবলৈ গ'লে অসমীয়া মানুহৰ হাতত এতিয়া কৃষিয়েই নাই। সঁচা কথা ক'বলৈ হ'লে কৃষিটো অসমীয়া আমাৰ থলুৱা মানুহৰ হাতত নাই। আমি যিখিনি মানুহক সদায় ইয়াৰ পৰা খেদিব লাগে বুলি কৈ আছোঁ, যিখিনি মানুহ আমাৰ বহিৰাগত বুলি চিঞৰি আছোঁ, সংখ্যালঘু ভাই, সেইখিনি হাততে আমি কৃষিটো সমৰ্পণ কৰিলোঁ নেকি? কাৰণ ৰাতিপুৱা শোৱাৰ পৰা উঠি হাললৈ যোৱাটো এটা আমাৰ মানুহৰ
1: পৰম্পৰা
0: আছিল, কিন্তু এতিয়া হাল নাই। মোৰ গাঁৱতে কওঁ, বেলেগৰ নকওঁ, আমি 80 ঘৰ মানুহ, এই 80 ঘৰ মানুহত 80 জোৰা হাল আছিল, কিন্তু বৰ্তমান পথাৰলৈ গৈ দেখিছোঁ এহালো গৰু নাই। আৰু আমাৰ এই সংস্কৃতিৰ দিশত আমাৰ যিটো বিহু, বছৰৰ প্ৰথম অৱস্থাতে গৰু বিহু, এই গৰু বিহুত গৰু নোৱা বুলি আমাৰ ঘৰে ঘৰে গৰু নাই, আমি গৰু নোৱাবলগীয়া হোৱা নাই, বহুতৰ ঘৰত গৰু নাই, বলতটো নাইয়েই, কাৰোবাৰ ঘৰত গাই গৰু দুই এজনী আছে। আগৰ আমি কলঙত যেতিয়া গা ধুৱাবলৈ নিওঁ, ইপাৰে সিপাৰে দুইপাৰে গৰুৱে ভৰি যায়, তাত কলঙত ভৰি যায়, ঢোল বাজে, পেঁপা বাজে, নাচি বাগি তাত আমি গৰু গা ধুৱাওঁ, আৰু গৰু লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু, এনে গাই গাই আমি লাও বেঙেনা থেকেৰা ছটিয়াওঁ। কিন্তু এতিয়া সেই গীতটো কলঙৰ পাৰত শুনিবলৈ নাই, কলংখনো বোকাময় হ'ল, কলঙত গৰু ধুৱাবলৈ নিনিয়ে, ঘৰতে আজিকালি গৰু ধোৱাৰ ব্যৱস্থা কৰিছে, কিছু সুবিধা সকলোৱে কৰি লৈছে আধুনিক বিজ্ঞানৰ যুগত, সেইবাবে গৰু গা ধুৱায়, কিন্তু কলংখনো বোকাময় হৈ গ'ল, কলঙত গৰু গা ধুৱাবলৈ যোৱাটো নাইকিয়া হ'ল। আনফালে সংস্কৃতিৰ প্ৰধান বস্তু আমাৰ গামোচা, গামোচাখন অসমীয়া সংস্কৃতিৰ এক মূল্যৱান বস্তু, সকলো দিশতে গামোচাৰ প্ৰাসংগিকতা আছে। এই গামোচাখন শিপিনীয়ে নিজে বৈ লৈছিল, শিপিনীয়ে বৈ লোৱা গামোচাখন চ'ত মাহত ঘৰে ঘৰে তাঁতশাল দেখিছিলোঁ, কাৰণ বিহু চেৰা গামোচা অমংগলীয়া বুলি কয়, বিহুৰ পিছলৈ গামোচা কাটিবলৈ নথয়, গামোচা বিহুৰ আগতে কাটে, আৰু সকলো শিপিনীয়ে ঘৰে ঘৰে ভমকা ফুলবিলাক বাচে, ধুনীয়া ধুনীয়া, কোনে কিমান ধুনীয়া ফুল বাচিব পাৰিছে, কাৰণ নিজৰ বিহুৱানখন নিজৰ ভালপোৱাজনক বা ঘৰৰ আপোনজনক দিব লাগিব, গতিকে যোগাৰ কৰে চ'ত মাহত। কিন্তু আজি গাঁৱত এইবাৰতো তাঁতশাল চকুত নপৰিল, তাঁত বোৱা মানুহ চকুত নপৰিল, সেইটো এটা সংস্কৃতিৰ এটা বিৱৰ্তনৰ কথাই কৈছোঁ। গামোচা কিনি অনা হ'ল, বজাৰত গামোচা পায়, আগৰ কিনা বজাৰলৈ গামোচা বিচাৰি যোৱাৰ নিয়ম নাছিল, নামঘৰবিলাকত বিহু দিনা একেলগে বহি সকলো গঞাই নাম গায়, প্ৰসাদ খায়, বিহুৰ সকলোৰে মংগল কামনা কৰে, নামঘৰ পাতিছিল গুৰুজনে একতাৰ কাৰণে, বিভিন্ন জাতি সম্প্ৰদায় সকলো মিলাই একতাৰ ভেটি গঢ়ি নামঘৰ প্ৰতিষ্ঠা কৰিছিল, অন্যত যিমানেই ভেদ থাক নামঘৰৰ মজিয়াত সকলো একেই, কিন্তু আজি নামঘৰত সেইটো ভাৱ নাই, সকলো ভাগ ভাগ, একে ভাই ককায়েৰে এজন ভায়েক যদি নামঘৰৰ এটা খেলত, আন এটা ভায়েক আনটো খেলত, এতিয়া সেইফালৰ পৰা নামঘৰৰ সংস্কৃতিটো লাহে লাহে কিছু পতনমুখী হৈছে। নামঘৰবিলাক আছে, সুন্দৰ হৈছে নামঘৰ আগতকৈ, কিন্তু নামঘৰলৈ মানুহ নাযায়, শাস্ত্ৰ ভাগৱত পঢ়াৰ যিটো প্ৰক্ৰিয়া আছিল সেইটোও সলনি হৈছে, এতিয়া ভাগৱত পাঠ পাতে কোনোবা জেগাৰ পৰা কোনোবা এজনক পাঠক আমন্ত্ৰণ কৰে, টকা পইচা খৰচ কৰি পাঠ পাতে আৰু প্ৰসাদ আদি বিলায়, পৰিৱেশ এটা সৃষ্টি কৰে, সেইটো এটা মই কৈছোঁ যে এটা বিলাসেহে সৃষ্টি কৰা হয়, কিন্তু আধ্যাত্মিকতাটো তাত নাই, মানুহৰ যিটো ভক্তিভাৱ সেই ভাৱটো তাত পৰিলক্ষিত নহয়। এনেদৰে সংস্কৃতিৰ বিৱৰ্তন হৈছে। অসমীয়া ভাওনা, অসমীয়া ভাওনা কি সুন্দৰ এটা গুৰুজনৰ সৃষ্টি, কিন্তু শংকৰদেৱৰ নীতি আদৰ্শ এৰি আমি ভাওনা কৰোৱালৈ লৈ গৈছোঁগৈ, একেদৰেই সেই 500 বছৰৰ আৰ্হিতে থাকিব বুলি মই ক'ব বিচৰা নাই, কিন্তু বিৱৰ্তনৰ নামত ভাওনাক আমি নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছোঁ।

0: এনে এটা সাংস্কৃতিক বিপৰ্যয় চকুত পৰিছে। বিহুক এদিন অসমৰ পৰা অশ্লীল বুলি উঠাই দিয়া হৈছিল, কিন্তু অসমত তেতিয়া বিহু ৰাইজে এৰিব বিচৰা নাছিল আৰু অশ্লীলতা সোমাইছিল যদিও সেই অশ্লীলতাটো আচলতে অশ্লীল বুলি ক'ব নোৱাৰি, সেই এইটো প্ৰেম প্ৰীতিৰ কথাহে তাত আহিছিল। কিন্তু সেইটোকে বিহু যে অশ্লীল নহয় তাৰ প্ৰমাণ কৰিবলৈ গৈ মই পুৰণি গুদামৰ কথা ক'ব লগা হৈছে। এইটো মানে জনশ্ৰুতি এটা আছে, সেইটো ময়ে পোহৰলৈ আনিছিলোঁ মোৰ দেউতাৰ পৰা জানি, যে মইমত নামৰ এজন ঢুলীয়া আছিল। মইমতজন বহুতে মুছলমান বুলিয়েই কৈছিল, পুৰণি গুদামৰে মৰিয়া সম্প্ৰদায় সূতাৰ গাঁও বুলি এটুকুৰ জেগা আছে। নাচ গান এই যে অশ্লীল নহয় এই কথাটো যোনজন মইমতে হিন্দুৱে হওক বা মুছলমানেই হওক গৈ পেলাই ব্ৰিটিছ চাহাবক নিজৰ ভনীয়েকক লগত নি নাচি গাই দেখুৱাই দিছিল। ভাষা যিহেতু তেখেতৰ ইংৰাজী কোৱাৰ অভিজ্ঞতা নাই, গতিকে কিহেৰে বুজাব, নিজে কৰি পেলাই ব্যৱহাৰিক দিশেৰে বুজাই দিছিল যে বিহু এইটো ই কেনেকৈ অশ্লীল হ'ব পাৰে, এইটোতো কোনো কাৰণে অশ্লীল হোৱাৰ ইয়াত স্থানেই নাই। তেতিয়া ব্ৰিটিছো পতিয়ন গৈছিল আৰু বিহুক পুনৰ আকৌ ৰাইজৰ মাজলৈ এৰি দিছিল যে বিহু চলোৱাত কোনো বাধা নাই। এইটো এটা ডাঙৰ কাহিনী আছে, ইয়াত যথেষ্ট কথা আছে। জনশ্ৰুতি আৰু তথ্যৰ মাজত পাৰ্থক্য লৈ এতিয়াও কিছু বিতৰ্ক চলি আছে পুৰণি গ্ৰাম অঞ্চলত।
1: কিন্তু বৰ্তমান সময়ত ধৰক বিহুৰ যি পৰিৱেশন শৈলী বা কথা
0: সুৰ
1: তাৰ পাৰ্থক্য সম্পৰ্কে অকণমান কওকচোন।
0: এটা কথা মন কৰিবলগীয়া যে তাহানি বিহুৰ যি সুৰ সেই সুৰ আজি নাই, সুৰ সলনি হৈছে। উজনীয়া কিছু ধৰি ৰাখিছে যদিও নগঞা বিহু একেবাৰে নাইকিয়া হৈছে। নগঞা বিহুত এটা আন এটা বিহু আছিল যে হেপপিতা বিহু। হেপপিতা বিহু মানে এইটো মহিলাৰ মাজত হয়, মহিলাসকলে গৈ পেলাই চাপৰি বজাই পেলাই মুখেৰে এটা এটা শব্দ কৰে, সেইটোকে হেপপিতা বুলি কয়। আৰু বাকী সকলে ঘূৰি পেলাই মাজত নাচনীয়ে নাচে। এই বিহুটো আজি নাই। আৰু যিটো বিহু গীত বুলি কৈছা, মইতো বিহু নেগাওঁ, গতিকে মই ইমান গোৱা সম্পৰ্কত গীতৰ সম্পৰ্কত নাজানো। কিন্তু পুৰণি গুদামত আন এজন নতুন দৰে ওজা ওলাইছিল শেষৰ পৰ্যায়লৈ, যে মহেশ্বৰ বৰা। মহেশ্বৰ বৰা তেওঁ ভাল চিত্ৰশিল্পীও আছিল, পিছত তেওঁ নিজে এজন ভাল সত্ৰীয়া বায়নো হৈছিল। তাৰপিছত হ'ল শিকাই পেলাই অঞ্চলৰ ৰাইজক বিহু হুঁচৰি কেনেকৈ গাব লাগে সেইটো এটা প্ৰশিক্ষণ দি তেওঁ শিকাই তুলিছিল এটা চামক, আমাৰ চামটোক। সেই যে মহেশ্বৰ বৰাৰ দিনৰ বিহু আজি মই দেখা নাই। হুঁচৰিটো নাই, হুঁচৰি একেবাৰে শেষেই হৈ গৈছে। হুঁচৰি গোৱাৰ যিটো প্ৰথা সিও সাল সলনি হৈছে। অৱশ্যে মহাপুৰুষ গুৰুজনৰ দিনৰ পৰা হুঁচৰি গোৱাৰ নামত থিয় নামো গোৱা হৈছিল, চোতালে চোতালে নাম গাই হুঁচৰি নামো হৈছিল। আৰু বিহু নাম হুঁচৰি সেই ঢোলৰ হুঁচৰিয়ে নহয়, যে সেই হুঁচৰিয়ে চুত আমি বিহু পাতোঁ য'ত দুবৰি নগজাতোত, এনে বিহু আজি নাই। বিহু কেৱল নাচ কেন্দ্ৰিক হৈছে, আমি বিহু নাচ ঢোল ইয়াকে লৈ পেলাই বাহিৰলৈ বিহুক লৈ যাব বিচাৰিছোঁ। কিন্তু বিহুৰ লগত যিখিনি আনুষাংগিক কথা, বিহুৰ প্ৰধান অংগবিলাক আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। গৰু বিহুত আমাক যিখিনি বস্তু প্ৰয়োজন, যে পঘা, তাহানিৰ দিনত আমাৰ বৰদেউতাহঁতে বা ককাহঁতে দেখিছিলোঁ সেইসকলে পঘা বিহু দিনা বতিছিল। পঘা বতাৰ এটা নিৰ্দিষ্ট পদ্ধতি আছে, সেই পদ্ধতিৰে বতিছিল। নিৰ্দিষ্ট নিৰ্দিষ্ট পঘা আছিল, চৌ পঘা, গোৱালা পঘা এনেকুৱা নাম আছিল। সেই পঘাৰে গৰুবিলাক বান্ধিছিল। কিন্তু এতিয়া পঘা সঁচ নাই, এতিয়া আমাৰ মানুহে পঘা বতিবও নাজানে বা আমি নাজানো বা শিকাও নহ'ল। কিন্তু এতিয়া পঘা যোগাৰ ধৰে সেই সংখ্যালঘু ভাইহঁতে, ৰাস বুলি কয়, দীঘল এডাল ৰচা মূৰত এটা গাঁঠি দি পেলাই কিনি আনো ঘৰত। কিন্তু পঘা বতাৰ নিয়ম গ'ল, আগৰ পঘাত তৰা দিয়া হৈছিল, এতিয়া তৰা নাই। তৰা ইতিমধ্যে শেষ, যিটো পঘা তৰা দিয়া পঘাডাল নাকৰ ওচৰলৈ আহিলে সুন্দৰ এটা গন্ধ ওলায়, কিন্তু এতিয়া পঘা সেইটো নাই। কৃত্ৰিমভাৱে তৰা দেখুৱাবলৈ কৰে কিছুমানে, কিবা অন্যান্য কিবা এটা ছাল ভৰাই দিয়ে, দি পেলাই এইডাল তৰা দিয়া পঘা বুলি বজাৰত বেচে। থেকেৰা, বেঙেনা, লাও এইখিনি বস্তু আমাক প্ৰয়োজন, সেইখিনি আমাৰ হাতত নাই। কিন্তু আমি এটা লাও, ঘৰৰ লাও ব্যৱহাৰ কৰা নাই, ঘৰৰ বেঙেনা ব্যৱহাৰ, বৰ বেঙেনা বুলি কয় সেইটো আজি আমাৰ নাই। আন এটা বস্তু নাই, মাখিয়তী পাত, মাখিয়তী মাখি পাত, মাখি মাৰো জাক জাক, এইবুলি এটা গৰুক কোবোৱাৰ এটা পৰম্পৰা আছে। সেই পৰম্পৰাটো চাবলৈ গ'লেও দেখিছোঁ মাখিয়তী পাত আমাৰ হাতত নাই, বজাৰত গৈ এমুঠি কিনি আনিব লাগে, সেয়া আমাৰ সাংস্কৃতিক দশা। গতিকে বিৱৰ্তনটো তেনেকৈ আহিছে। আমি কিমান দিন আমাৰ এই বিৱৰ্তনে আমাক বিহুটোৰ জীয়াই ৰাখে সন্দেহ আছে।
1: সময়টো অতিবাহিত হৈছেই, তথাপিতো যিখিনি সময় বাকী আছে যে সচেতনতা বস্তু আনি পেলাই আমি যদি পদক্ষেপ লৈ আগবাঢ়োঁ, নিশ্চয় চাগে আমি আমাৰ সাংস্কৃতিক ঐতিহ্য
0: ৰাখিব
1: পৰা সেইখিনি আমি বচাই ৰাখিব পাৰিম।
0: পাৰিম নিশ্চয়, নিশ্চয় আশা কৰিব পাৰি। নতুন পুৰুষে যদি ভাবে যে এই পৰম্পৰা আমাৰ ৰক্ষা, নতুন সচেতন পুৰুষ কিছু আমি চকুত পৰিছে, কিছু কিছু ল'ৰাই কিন্তু এই দেশত কিছু সচেতনতা আহিবৰ চেষ্টা কৰিছে।
1: আমি জানো যে আপুনি সাহিত্য ক্ষেত্ৰখনৰ লগতো আপুনি জড়িত, ইতিমধ্যে আপুনি অৱগত কৰিছে যে আপুনি পৰিণাম সাহিত্য সভাৰ সম্পাদকৰ দায়িত্বভাৰ আপুনি গ্ৰহণ কৰিছে। আপুনি লেখামেলাৰ সৈতে জড়িত, আমি জানো আপোনাৰ বিভিন্ন প্ৰবন্ধ পাতি বা কবিতা তেনেদৰে প্ৰকাশ হৈ ওলাইছে। এইখিনিতে আপোনাৰ স্বৰচিত এটি কবিতা আমি অকণমান আপোনাৰ পৰা শুনিব বিচাৰিছোঁ।
0: স্বৰচিত কবিতা মই এই বিহুৰ বতৰ যিহেতু,
1: হয়
0: মই অলপতে কৈছিলোঁ ওলগনি জনাওঁ বিহুৰ, সেই ওলগনি জনাই পেলাই কবিতা এটা বিহুৰ দিনা লিখি ওলাল। তাৰপিছত মোৰ ল'ৰাই পায় প্ৰচাৰ মাধ্যমতো দিলে, বহুতে পঢ়ি ভাল পাই মোলৈ শুভেচ্ছা জনাইছে, মই সেইটোকে পঢ়ি দিছোঁ।
1: ঠিক আছে, ধন্যবাদ। পাঠ কৰক।
0: বিহুৰ ওলগনি আহিছে, নতুন দিন নতুন বছৰ, সকলোকে ওলগনি মোৰ অন্তৰৰ, হৃদয়ৰ শুভ ইচ্ছা কৰিছোঁ প্ৰকাশ, সৰু বৰ লগৰীয়া নহবা হতাশ। শুনিছোঁ কুলিৰ মাত ঢোল পেঁপা গগনা, উলাহতে নাচে খুওৱা গাভৰু ললনা, নতুনে ৰাখিব ভাষা ভেটি সংস্কৃতি, জগতত উজ্বলিব অসমীয়া জাতি, বহাগে তাৰেই যেন আনিছে বতৰা, লুইত পৰিয়া আমি নহওঁ পৰিমৰা। এইটো বিহুৰ ওলগনি কবিতা এটা ৰাইজলৈ আগবঢ়াইলোঁ, মানে আশাবাদী কবিতা এটা লিখিছোঁ মই। যদিও কথাখিনি কৈছোঁ মোৰ নিৰাশাবাদ এটা ওলাই গৈছে, কিন্তু মই কবিতাটোৰ মাজে নিজৰ আশাবাদ এটা প্ৰতিষ্ঠা কৰিব হৈছে। নতুন পুৰুষে কিবা এটা কৰিব বুলি এটা মনতে আশা লৈ আছোঁ।
1: ভাল লাগিছে সঁচাই। আৰু আমি জানো আপুনি যিহেতু বিভিন্ন গল্প প্ৰবন্ধ কবিতা এনেধৰণে আপুনি ৰচনা কৰিছে বা প্ৰকাশ কৰি আহিছে, আপোনাৰ তেনেকুৱা গ্ৰন্থ প্ৰকাশ হৈছে নে বা আপুনি তেনেকুৱা প্ৰকাশৰ বাবে আপুনি কিছু প্ৰস্তুতি চলাইছে, সেই সম্পৰ্কে আমাক অকণমান অৱগত কৰকচোন।
0: সেইটো সম্পৰ্কে গ্ৰন্থাকাৰে প্ৰকাশৰ ইচ্ছাহে আছে, সদ্যহতে মই সাজু হৈছোঁ, বোধহয় দুখনমান গ্ৰন্থ প্ৰকাশ কৰি উলিয়াম। কবিতাৰ এখন শিশু কবিতাও মই লিখোঁ, শিশুৰ উপযোগী কবিতাৰে এখন হ'ব, আৰু আন এখন কবিতা, মানে কবিতা মানে কি, আজিৰ কবিতা মোৰ কবিতা নহয়, মোৰ কবিতা পদ্যধৰ্মী, গতিকে ইয়াৰ বতৰটো নাই, সেইকাৰণে মই কবিতা পুথিখনৰ নাম ৰাখিছোঁ আবতৰীয়া, আবতৰীয়া কবিতা। গতিকে আবতৰীয়া কবিতা অলপ মই অলপ প্ৰকাশ কৰি উলিয়াম, আৰু শিশু কবিতা এখনো ওলাব, আৰু
1: সুন্দৰ পদক্ষেপ আপুনি গ্ৰহণ
0: কৰিছোঁ,
1: শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ, খুব সুন্দৰভাৱে প্ৰকাশ হৈ ওলাওক
0: আৰু
1: ৰাইজে আদৰি লওক, আমি তাকেই কামনা কৰিছোঁ।
0: তাৰপিছত যিহেতু দিনবিলাক গৈ আছে, মোৰ ল'ৰা ছোৱালীৰ ঘৰৰ মানুহৰ তাগিদা যে এইবোৰ বস্তু কি হ'ব, উত্তুত পৰি পৰি হেৰাইছে বহুত কথা, কাৰণ মই বৰ মানুহটো অলপ এই ক্ষেত্ৰত আনন্দহে লওঁ, কিন্তু সংৰক্ষণৰ চিন্তাটো মোৰ কম। গণতন্ত্ৰ কালৰ পৰা মোৰ কবিতা, গণতন্ত্ৰত যথেষ্টখিনি কবিতা প্ৰকাশ হৈছিল, তাৰপিছত কলং পাৰত বলেন বৰাই তেতিয়াই কবিতাখিনি প্ৰকাশ কৰি দিবৰ কাৰণে বিচাৰিছিল যে সংগ্ৰহ কৰি মই এটা টোপোলা বান্ধি থওঁ, আপুনি কবিতাখিনি মোক দিয়ক, কিন্তু বন্ধুবৰ বলেন বৰা ইতিমধ্যে গুচি গ'ল, মই তেখেতত দিবলৈ নাপালোঁ, কিন্তু কলং পাৰত ওলাইছিল। তাৰপিছত বৰ্তমান নগাঁৱৰ ৰণাংগন বুলি এখন কাকতে মোৰ কবিতা প্ৰায় নিয়মীয়াভাৱেই উলিয়াই থাকে, ভাবিছোঁ।
1: সুন্দৰ প্ৰচেষ্টা। আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, আপুনি অৱগত কৰিছে তথাপিতো, এতিয়া ধৰক মানে কেনেকুৱা হৈছে, আমাৰ গাঁৱত ধৰক নামঘৰ আছে, ধৰ্মানুষ্ঠান আছে, ৰাইজসকল তাতে গোট খাই বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হয়, কিন্তু ৰাইজ একগোট হোৱাতকৈ আমাৰ বিভাজনটো বেছি।
0: হয়,
1: গতিকে ধৰক সমাজখন একতাৰ ভাৱেৰে আগবঢ়াই নিবৰ কাৰণে বা একতাৰ ভাৱ সৃষ্টি কৰিবৰ কাৰণে আমি কেনেধৰণে পদক্ষেপ লৈ পেলাই আগবাঢ়িলে আমাৰ সমাজ, আমাৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়া বা আমাৰ যি একতাৰ বান্ধোন অটুট থাকিব, সেই সম্পৰ্কে আপোনাৰ পৰা অকণমান আমি মতামত জানিব বিচাৰিছোঁ।
0: সেই সম্পৰ্কে ক'বলৈ গ'লে মই একেষাৰে ক'ব বিচাৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱতকৈ উচ্চ আদৰ্শ দিব পৰা মহাপুৰুষ অসমত আমি পোৱা নাই। মহাপুৰুষ শংকৰদেৱৰ যিটো পথ, সেই পথে যদি আমি আগুৱাব বিচাৰোঁ, গুৰুজনৰ আদৰ্শ যদি ৰাখিব বিচাৰোঁ, তেতিয়াহ'লে সমাজখন আকৌ এক হৈ যাব। কিন্তু এতিয়া শংকৰদেৱ গুৰুজনৰ নামতো ভাগ ভাগ যথেষ্ট হৈছে, সংগঠন হৈছে, কিন্তু আদৰ্শ হেৰাই গৈছে। গুৰুজনৰ যি আদৰ্শ, গুৰুজনৰ যি চিন্তা, সেই চিন্তাক আমি উপলব্ধি কৰিব পৰা নাই। আৰু পৰিণতিত আমাৰ নামঘৰবিলাকত এইটো দশা হৈছে। গুৰুজনে গাৰোৰ গোবিন্দ নগাৰ নৰোত্তম এই সকলো কৈৱৰ্ত, আনকি মুছলমানৰ চান খাইকো আনি এখন সমাজত ঠাই দিছিল। সেই প্ৰক্ৰিয়াটো আজি হেৰাই গ'ল। আমি এতিয়া ভাগ ভাগ কেৱল জাত্যাভিমানী হৈছোঁ, নিজক নিজে মই আমুক সম্প্ৰদায়ৰ, মোৰ সম্প্ৰদায় উচ্চ, তেওঁৰ সম্প্ৰদায় নিম্ন, এনে দৃষ্টিভংগীৰে যোৱাৰ কাৰণেই আমাৰ সমাজখন দূষিত হৈছে। আমি সকলোৱে নিজকে মানুহ বুলি যদি ভাবিব পাৰোঁ যে আমি সকলো সমান, সকলো মানুহ মানুহ, আমি এটা শব্দ কৈ থাকোঁ, অমৃত সন্তান। আমি যদি অমৃত সন্তান, তেনে আমাৰ মাজত এইখিনি ভেদাভেদ কিহৰ? সকলোৱেতো অমৃত সন্তান। এই গুৰুজনে কলৈকে গৈছেগৈ? কুকুৰা চিগালৰ গদৰভৰ আত্মা ইমানখিনি দৰ্শন দি যোৱাৰ পিছত মই বাৰু কি পৰামৰ্শ দিম যে এইটো পদ্ধতিৰে সমাজখন এক হ'ব পাৰিব? সেই আদৰ্শই ল'ব লাগিব, গত্যন্তৰ নাই।
1: এইটো আত্মবোধ,
0: আত্মবোধটো ডাঙৰ কথা,
1: উপলব্ধি হ'ব লাগিব,
0: হ'ব লাগিব,
1: তেতিয়াই নিশ্চয় আমি একতাৰ দোলেৰে বান্ধ খাই আগবাঢ়ি যাব পাৰিম।
0: হয়,
1: ধন্যবাদ। আহি আহি আজি অনুষ্ঠানৰ আমি শেষ পৰ্যায়ত উপনীত হৈছোহি। আপুনি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি বহু কষ্টেৰে আহি আজি ইমানখিনি সময় দি আমাৰ অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে আপোনালৈ আমি শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। ভগৱন্তৰ চৰণত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰি আপোনাৰ এটি স্বৰচিত কবিতা পাঠেৰে আজিৰ অনুষ্ঠানৰ পৰা আমি বিদায় মাগিম।
0: মই গামোচা কবিতাটো এটা সেই পুৰণা আৰ্হিৰ কবিতা, নতুন কবিতা নহয়। গামোচাৰ গৰিমা, গা ধুই গাম আছে, গামোচা হ'ল নাম, হ'লেও যে গামোচাৰ আছে বহু কাম। চোতত গামোচা বৈ ভমকা ফুল বাছে, বিহু পালে চেনাই লৈ বিহুৱান যাছে। বিহুত বিচনী থাকি গৰুক দিয়ে বাহ, আহিছে জহৰ দিন জোৰ পৰক গা। শৰাই তামোল থাকি সেৱাতি জনাই, চোতালত হুঁচৰিয়ে আশীষ দি যায়। মূৰত বান্ধি বিহু নাচে বিহুৱা ডেকাই, মানিলোকে গলত লৈ ফুৰে ওলোমায়। আদৰে মহান লোকক গামোচা পিন্ধাই, ভকতে গামোচালৈ নাম গুণ গায়। কঁকালত গামোচা বান্ধি সাহস মোৰ চাহ, আপদত কেতিয়াবা লাজত থাকে গা। সমাজে থাপনা পাতে ঠগি পুথি ঢাকি, কাষত জ্বলাই ৰাখে ঘি তেলৰ চাকি। উৎসৱত বহুলোকে পদূলি খুৱাই, সমিতিয়ে ধ্বজ পুতি আকাশত উৰায়। তামোলৰ থোক থাকে পদূলি মুখত, চহৰীয়া চহালোকে বিয়া সবাহত। সোণগুটি ৰূপ ধৰি আহেলক খিয়াই, আঘোণত আ গানে গামোচা পিন্ধায়। বিলনীয়াই গামোচাৰে মুখ ঢাকি লয়, বিলোৱা প্ৰসাদ মুঠিও সুচি নহয়। পিতা মাতা জ্যেষ্ঠজন পৰলোক হয়, বৰতীয়া পৌ ভাই মূৰত বান্ধি লয়। মূৰত মেৰাই লয় কৃষক ককাই, তিনি মূৰ দহ ঠেং নাঙল চলায়। আদৰৰ আঁচুদি চেনেহ ফুল বচা, আমাৰ প্ৰাণৰো প্ৰাণ গলৰ গামোচা। আৰু আছে গামোচাৰ গৰিমা অপাৰ, অনাদৰে যশ মান হেৰাব আমাৰ।

বিয়লিৰ ৰং অনুষ্ঠানটি শুনিলে। আকাশবাণী নগাঁও, এতিয়া শুনক ওস্তাদ বিছমিল্লা খান আৰু সংগীসকলৰ চেহনাই বাদন, ৰাগ মালহাৰ।

0: মালবিকা বৰাৰ কণ্ঠৰ আধুনিক গীত দুটি শুনিলে। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। কণ্টেক্ট পিছতেই শুনিবলৈ পাব নিশাৰ আঞ্চলিক বাতৰি।
1: আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীৰ বাসগৃহত সৌজন্যমূলক সাক্ষাৎ কৰে। এয়া হৈছে ডঃ শৰ্মাই একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰথম আনুষ্ঠানিক মত বিনিময়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক অসমৰ নৱগঠিত NDA চৰকাৰৰ প্ৰাথমিক অগ্ৰগতি আৰু অগ্ৰাধিকাৰৰ বিষয়ে অৱগত কৰে। মুখ্যমন্ত্ৰী শৰ্মাই প্ৰধানমন্ত্ৰী মোদীৰ অবিৰত সমৰ্থন আৰু নেতৃত্বৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে ৰাজ্যখনৰ ভৱিষ্যত উন্নয়নৰ বাবে তেওঁৰ পথ প্ৰদৰ্শন আৰু আশীৰ্বাদ বিচাৰে। এই বিষয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। বিগত সময়ছোৱাত অসম বিধানসভা সচিবালয়ত বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সন্দৰ্ভত তদন্ত কমিটি গঠন কৰা হ'ব বুলি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকাশ কৰিছে। নৱনিযুক্ত অধ্যক্ষগৰাকীয়ে আজি বৰপেটাৰ এটা সম্বৰ্ধনা অনুষ্ঠানত এই কথা সদৰি কৰে।
2: এই বিষয়টো মই যিহেতু এতিয়াও অনুসন্ধান কৰা নাই, প্ৰথমতে মই অকণমান মানে এইখিনি ঠিক ঠাক কৰি লৈছোঁ। পৰৱৰ্তী সময়ত এনেকুৱাকৈ চিঠি কিছুমান আহিছে, সেইসমূহ চিঠিৰ মই পত্ৰসমূহ খুলি চাম। বিভাগৰ আমাৰ সচিবালয়ৰ পৰা আহিছে, বিভিন্ন ধৰণৰ 2-4 ঠিকাদাৰো দিছে, বঞ্চিত ঠিকাদাৰো দিছে। গতিকে সেইবোৰ বিষয় লৈ পেলাই আগন্তুক কমিটি এখন গঠন কৰি দিম। কিনো আছে, কাৰণ ইমান মানে ভিতৰত যাব লাগিলে মোৰ লগত নিশ্চয় টীম এটা লাগিব। গতিকে সেই বিষয়টো লৈ পেলাই আগন্তুক দিনত মই চাম। এতিয়া আমি সুধানৰ সচিবালয়খন যে ঠিক ঠাক কৰিব পাৰোঁ তাৰ কাৰণে প্ৰয়াস কৰিছোঁ।
1: তেওঁ কয় যে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত পদোন্নতি আৰু নিযুক্তি প্ৰক্ৰিয়াত অধিক স্বচ্ছতা অনাৰ বাবে পদক্ষেপ লৈছে আৰু বিধানসভাৰ পৰাই ইয়াৰ আৰম্ভণি কৰা হৈছে। শেহতীয়াকৈ বিধানসভা সচিবালয়ে ঠিকাভিত্তিকভাৱে নিয়োজিত 12 অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীক দায়িত্বৰ পৰা অব্যাহতি দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীদাসে কয় যে এইসকল লোকক অৱসৰৰ পাছত পুনৰ মকৰল কৰা হৈছিল। বিধানসভাৰ সদ্যপ্ৰাক্তন প্ৰধান সচিবগৰাকীয়েও 2 বৰ্ধিত সময় কাম কৰাৰ পাছতো পুনৰ কৰ্মৰত হৈ আছিল। অধ্যক্ষগৰাকীয়ে লগতে কয় যে এনেধৰণৰ পুনৰ মকৰল আৰু কাৰ্যকাল বৃদ্ধিয়ে পদোন্নতি প্ৰক্ৰিয়াত বাধা প্ৰদান কৰে আৰু বিধানসভাত অযুক্তিকৰভাৱে অত্যাধিক কৰ্মচাৰী নিয়োজিত হৈ থকা বুলি প্ৰকাশ কৰে। গুৱাহাটী মহানগৰক পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ বাবে পৌৰ নিগমে এলানি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। স্বচ্ছ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰাৰ বাবে পৌৰ নিগমে পুনৰ স্বচ্ছতা বিষয়ক প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই সন্দৰ্ভত পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সংবাদমেল সম্বোধন কৰি কয় যে মহানগৰীৰ উন্নয়ন সমিতি, নাগৰিক সমিতি, মহিলা সমিতিকে ধৰি বিভিন্ন সংঘ ক্লাবসমূহৰ মাজত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ বাবে অনুষ্ঠান প্ৰতিষ্ঠানসমূহে পৰহিলৈৰ পৰা 15 জুনলৈকে নাম পঞ্জীয়ন কৰিব পাৰিব। এই প্ৰতিযোগিতাত সৰ্বমুঠ 150 নম্বৰ থাকিব বুলি সদৰি কৰি শ্ৰীশৰণীয়াই কয় যে প্ৰতিযোগী অনুষ্ঠান প্ৰতিষ্ঠানসমূহে স্বচ্ছতাৰ ভিন ভিন দিশত নম্বৰ লাভ কৰিব। ইয়াৰ ভিতৰত শুকান আৰু ভিজা জাবৰ পৃথক কৰাৰ ক্ষেত্ৰত 10 নম্বৰ, প্লাষ্টিক জাবৰযুক্ত নলা নৰ্দমাৰ ক্ষেত্ৰত 10 নম্বৰ, মুকলি স্থানত জাবৰ নাথাকিলে 10 নম্বৰ, বৃক্ষৰোপণত 10 নম্বৰ আৰু দেৱাল লিখনৰ ক্ষেত্ৰত 10 নম্বৰকৈ থাকিব। ইয়াৰ লগতে ঘৰ, দোকান, দেৱাল আদিত কপৌ ফুলৰ সৈতে সামঞ্জস্য ৰাখি পাতল বেঙুনীয়া ৰং ব্যৱহাৰ কৰিলে 50 নম্বৰ লাভ কৰিব। গুৱাহাটী মহানগৰক বেঙুনীয়া নগৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিয়ে।
3: আৰু এটা নম্বৰ আমি বহুত নম্বৰ 50 নম্বৰ দিম এটা, য'ত তেওঁলোকক আমি আহ্বান জনাইছোঁ। তেওঁলোকেও ৰাইজলৈকে আহ্বান জনাব যে এটা বাইলেন বা দুটা বাইলেন তেওঁলোকে কপৌ ফুলৰ যিটো পাতল বেগুনীয়া কালাৰ আছে সেই কালাৰটো দিয়াৰ ক্ষেত্ৰত তেওঁলোকে যেন সকলোকে আহ্বান জনায়।
1: মুঠ 6 সংমণ্ডলৰ অধীনত হ'বলগীয়া এই প্ৰতিযোগিতাত প্ৰতিটো সংমণ্ডলত 3 পুৰস্কাৰ থাকিব। প্ৰথম পুৰস্কাৰ 3,00,000 টকা, দ্বিতীয় পুৰস্কাৰ 2,00,000 আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1,00,000 টকা থাকিব। 50,000 টকাকৈ 3 নিচুকনি পুৰস্কাৰৰ ব্যৱস্থা কৰা হ'ব। আটাইকেইটা সংমণ্ডলৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ প্ৰতিযোগীক 5,00,000 টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব। গুৱাহাটী মহানগৰৰ স্বচ্ছতাৰ মান উন্নত কৰাৰ বাবে 1,000 স্বচ্ছ সখী নিয়োগ কৰাৰ লগতে জুন মাহৰ পৰা ঘৰে ঘৰে জাবৰ সংগ্ৰহৰ বাবদ 30 টকাকৈ আদায় লোৱা হ'ব বুলি শ্ৰীশৰণীয়াই সংবাদমেলত উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এআইআৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ কৰাৰ ঠিক পাছতেই ইয়াৰ অসমীয়া ভাষাত প্ৰচাৰ কৰা হ'ব। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05।
0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আৰম্ভ কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিটি শুনক পণ্ডিত যশৰাজৰ কণ্ঠত খেয়াল ৰাগ হংসধ্বনি।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এইবাৰ শুনক ওস্তাদ বিছমিল্লা খান খানৰ শেহনাই আৰু প্ৰফেচাৰ ভি জে যোগৰ ভায়লিনত পাহাৰী ধুন।

শ্রোতাসকলে শাস্ত্রীয় সংগীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক পণ্ডিত জিতেন্দ্ৰ অভিষেকীৰ কণ্ঠত ৰাগ অমৃত বৰ্ষিণী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। নিশা 10 বাজি যোৱাৰ লগে লগে শ্ৰোতালৈ শুভৰাত্ৰি জনাই মই তৃপ্তি হাজৰিকাই আমাৰ আজিৰ অনুষ্ঠান সামৰিছোঁ। আজি মোৰ লগত নিয়ন্ত্ৰণ কক্ষত আছিল বিবেক যাদৱ, আশীষ মজুমদাৰ আৰু পি কে ৰাজা। কাৰ্যকক্ষত আছিল মুকুন্দ নাথ। এই একে বেণ্ডতে কাইলৈ পুনৰ আমাৰ অনুষ্ঠান মুকলি কৰা হ'ব 5:55 বজাত। জয় হিন্দ।